আকাশবাণী তেজপুৰ, আজি দেওবাৰ 1433 ভাস্কৰাব্দৰ, বহাগ মাহৰ আজি 26 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ মে মাহৰ 10 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

0: paid to hire an employee under the H-1B visa program by 30% over the previously fixed limits, a move the administration claims will help prevent foreigners from undercutting salary of U.S. nationals. India's under-15 girls delivered commanding performances in the semi-finals at the Asian Boxing Under-15 and Under-17 Championships, with nine boxers advancing to the finals across weight categories in Tashkent yesterday. In IPL cricket, Gujarat Titans defeated Rajasthan Royals by 77 runs at the Sawai Mansingh Stadium in Jaipur last night. Today, Chennai Super Kings and Lucknow Super Giants will clash at M.A. Chidambaram Stadium. And that is the end of this news bulletin.
1: Medium wave for Sarikhoi Ghat on 5 meter, 730 kilohertz. FM Bandor, 101.6 MHz, logote News on AIR mobile pot, ea Akashbani Guwahatir Mohabahu. Mukutamala.
2: Karmabir Nobin Chandra Bordoloye koisil, Hadhanaye bola ba bhokoti mukutiye bola, dui nao dui bhori hole nohobo. Hadhana akol dhyan dharanaye nohoy. Gitat Bhagavan Sri Krishna koise, Dukheshu unuddigna mana sukheshu vigatas priha vitaraga bhayang krodha. Arthat dukhato ji adhir na hoy, sukhato ji utpulla na hoy, jar onurakti bhoy krodh nai, hejonai hoise prabhur priya. Manuhar premor nimitte manu harbotyagi hoy. Jodi prabhur premor nimitte harbotyagi hobo para na jay, tente teok pua jabo kenekoi. একনিষ্ঠ ভক্ত নহলেতো সিদ্ধি নহয়। একনিষ্ঠ ভক্ত হবলৈ আকৌ সাধনাৰ প্ৰয়োজন। সাধনাৰ প্ৰথম পদক্ষেপ আকৌ সংসাৰ বন্ধন লাহে লাহে খণ্ডন কৰা। আমাৰ এই বাহা দুদিনীয়া, অনন্ত জীৱনত বাহা বান্ধিব লাগিব। সাধনাৰ লক্ষ্য পৰম পিতা, চাবা যাতে ক্ষুদ্ৰ সাংসাৰিক ঘাত প্ৰতিঘাত দুখ কষ্টই সেই পৰম পিতাৰ প্ৰতি তোমাৰ মনলৈ কোনো ক্ষোভ বা গ্লানি নানে। সুখে দুখে সমবৃত্তা লাভালাভৌ জয়া জয়ৌ, সকলো সাধনার উদ্দেশ্য চিত্তর একাগ্রতা, হম দম আসন প্রাণায়াম, এই সকলবোৰ একাগ্রতার নিমিত্তে। মনের একাগ্রতার ভাব হওঁতে হওঁতে ধ্যান ধারণাত বহিলে এনে এটা সময় আহিব যেতিয়া কেবল মনত থাকিব প্রভু আছে, এই বিশ্বজুৰি তেওঁ আছে আৰু একো নাই। শেষত মই আছোঁ এই ভাবো নাথাকিব, তন্ময়তা আহিব, মন ব্ৰহ্মত লয় পাব, সেয়ে সমাধি, সেয়ে যোগৰ চৰমাৱস্থা অৰ্থাৎ প্ৰভুৰ লগত সংযোগ, সেয়ে জীৱাত্মা আৰু পৰমাত্মাৰ মিলন, সেয়ে মুক্তি আনন্দ, খন্তেকীয়া আনন্দ নহয়, সৎ চিত আনন্দ। ত্ৰিকালজ্ঞ যোগীসকলে যে ভূত ভৱিষ্যৎ বৰ্তমান আৰু স্বৰ্গমৰ্ত পাতালত কি হৈছিল বা হ'ব লাগিছে দেখা পায়, তাৰ কাৰণ তেওঁলোকে মায়াক গভীৰভাৱে বুজিছে আৰু সেই মায়াকণ বাদ দিলে যে সেই বিশ্বব্যাপী বিশ্বৰূপৰ আমি প্ৰত্যেকেই বশ, এইটো উপলব্ধি কৰে। অৱশ্যে তাৰ গুৰিতে আছে তেওঁলোকৰ একাগ্ৰ সাধনা। বিশ্বজুৰি এটা চৈতন্য শক্তি আছে, ময়ো বা তুমিও তাৰেই এটা অংশ, মাজত এটা আৱৰণ আছে, সেইটো মায়া। আৱৰণ গুচাই দিলে আমি মহাসাগৰৰ অংশ হৈ পৰোঁ। বিশ্বব্যাপী চৈতন্যৰ অংশ হ'লেই আৰু সেই জ্ঞান আহিলেই মায়া নাথাকে। কাজেই বিশ্বব্যাপী চৈতন্যৰ এক অংশই এই মুহূৰ্ততে চন্দ্ৰত কি হৈছে, পৃথিৱীৰ ক'ত কি হৈছে সকলো ক'ব পাৰে। মহাপুৰুষসকলে সাধনাৰ বলত সেইখিনি পায়গৈ। সাধনা বহু জন্মব্যাপী হয়, একান্ত প্ৰভুৰ ওপৰত নিৰ্ভৰশীল হৈ প্ৰভুৰ ধ্যান ধাৰণা কৰি যাবা। দৰিদ্ৰ অনাথ এনেকৈ জীৱমাত্ৰকেই শিৱজ্ঞানেৰে শুশ্ৰূষা কৰিবা। বিপদ আপদলৈ বৰ কান্দি নাথাকিবা। সম্পদে বহুত সময়ত আমাক অমানুহ কৰে, দুখে বিষাদে লাঞ্ছনাই আমাক পোন বাটলৈ টানি আনে। সেই দিশে কবিয়ে কৈছে, মোৰ শিৰ নত কৰি দিয়া তোমাৰ চৰণ ধূলিত। আকৌ কৈছে, প্ৰভুৰ চৰণধূলিৰ আশীৰ্বাদ পাবলৈ হ'লে সুখে দুখে সম্পদে

0: বিপদে অহর্নিশে তেওঁক একাগ্ৰচিত্তে মাতি থাকিব লাগিব, সেয়ে সাধনা।
1: আজিৰ মুকুতামালাৰ কথাখিনি কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ ৰচনাৰ পৰা লোৱা হ'ল।

আজিৰ সমূহীয়া গীতৰ পাঠদান অনুষ্ঠানত এটি বাংলা ভাষাৰ গীতৰ পাঠদান আগবঢ়োৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক তাহানিৰ গীত। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলক প্ৰথমে শুনাবলৈ লৈছোঁ বীণা ভাগৱতীৰ কণ্ঠৰ এটি গীত, গীতিকাৰ দ্বিজেন্দ্ৰমোহন শৰ্মা।

বীণা ভাগৱতীৰ কণ্ঠকীৰ্তি শুনিলে। এইবাৰ এয়া ৰুণুমী ঠাকুৰ আৰু ভৱেশ ঠাকুৰ, গীতৰ কথা ভৱেশ ঠাকুৰৰ।

ৰুণমী ঠাকুৰ আৰু ভৱেশ ঠাকুৰৰ দ্বৈত কণ্ঠৰ গীতটি শুনিলে। এইবাৰ শুনাবলৈ লৈছোঁ ৰুদ্ৰ বৰুৱাৰ কণ্ঠৰ এটি গীত।

আজি পুৱা 10:30 বজাৰ চেমনিয়াৰ চৰা অনুষ্ঠানত প্ৰাৰ্থনা গগৈৰ কথিকা নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি আৰু জীৱন কৌশল শিক্ষা, লগতে আছে জানুৱাহা আৰু চেমনিয়াৰ গীত মাত, আৰু ধৰিব নিভাৰাণী ৰায়ে, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। দিনৰ 11:02 নাটশালা অনুষ্ঠানত তেজপুৰৰ জে বি প্ৰডাকশ্যনৰ শিল্পীসকলৰ দ্বাৰা পৰিৱেশিত নাট ৰক্তপুষ্প, মূল নাটৰ কাহিনী ৰবীন্দ্ৰনাথ ঠাকুৰৰ, অসমীয়া ভাষান্তৰ ডক্টৰ জাহানাৰা বেগমৰ, পৰিচালনা গোপেন্দ্ৰ মোহন দাসৰ, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। বিয়লি 5:25 চাহ গছৰ মাজে মাজে অনুষ্ঠানত কৈশোৰৰ অপৰাধ প্ৰৱণতা, সজাগতা আৰু আইনী ব্যৱস্থা, এই বিষয়ে দেৱাংগনা তাঁতীৰ সৈতে সাক্ষাৎগ্ৰহণ নিপা গোৱালাৰ। সন্ধিয়া 7:00 ডক্টৰ লীনা ডেকাৰ কথিকা, উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ। পুৱা 8:30 গীতিমালিকাত কল্পনা ভূঞা, ৰঞ্জিত কটকী, অপৰ্ণা দত্ত চৌধুৰী, অসীম কুমাৰ আৰু কৃষ্ণ লহকৰ বৰদলৈৰ কণ্ঠগীত শুনিবলৈ পাব। দিনৰ 1:10 ধাৰাবাহিক নাট জোন বেলি তৰা আৰু যাদুকৰী খুৰাৰ দ্বিতীয় খণ্ড শুনিবলৈ পাব। আলি হাইদৰ ৰচিত নাটখনিৰ প্ৰযোজনা কৌস্তুভমণি শইকীয়াৰ।

পুৱা 6:55 জ্ঞান বিজ্ঞান, 7 নিয়োগ বাতৰি। পুৱা 7:15 আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধাৰ। 7:30 নিদান অনুষ্ঠানত উচ্চ ৰক্তচাপ আৰু ইয়াৰ প্ৰতিকাৰৰ বিষয়ে ডক্টৰ ৰাজীৱ কুমাৰ বৰাৰ সৈতে সাক্ষাৎ গ্ৰহণ সঞ্জয় গোস্বামীৰ। পুৱা 9:15 অকনিৰ মেল অনুষ্ঠানত আলহী শিশুৰ অৰিহণা আৰু সাধু শুনিবলৈ পাব। 9:45 হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। পুৱা 10:00 সাধক সুন্দৰ অনুষ্ঠানত বিশিষ্ট গীতিকাৰ, কণ্ঠশিল্পী, অভিনেত্ৰী ৰেণু দত্ত বৰফুকনৰ সৈতে সাক্ষাৎকাৰ। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 12:15 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। দিনৰ 12:30 আয়ুৰ্বেদ বুলনি অনুষ্ঠানত সূৰ্যদাস ৰচিত আলেখ্য সোমলাৰ তাঁতৰ শাল, প্ৰযোজনা বিপুল বৰুৱাৰ। দিনৰ 1:50 আৰু সন্ধিয়া 5:55 বৃন্দগান। 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:05 আৰু নিশা 7:30 আধুনিক গীতৰ অনুষ্ঠান। দিনৰ 3:15 নেপালী অনুষ্ঠান। 3:45 কাৰ্বি অনুষ্ঠান। 4:30 বড়ো অনুষ্ঠান। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: আওয়ার ভয়েস গেটস ইউ হার্ড এভরিওয়্যার।
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: উপন্যাস পাঠ অনুষ্ঠানত শুনক উপন্যাস সম্রাট রজনীকান্ত বৰদলৈ ৰচিত উপন্যাস মিৰি জীয়ৰী।
3: ঐ সতে গৈ গৈ
2: প্ৰতি শুকুৰবাৰে নিশা 8:02 আৰু শনিবাৰে পুৱা 7:30 বজাত

বিবিধ ভারতী গুৱাহাটীর বিভিন্ন অনুষ্ঠানত ভাগ লোবলৈ আপুনি আমালৈ হোৱাটছএপত মেসেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্ৰবাল কুমাৰ শৰ্মাই।
2: জৈৱ বৈচিত্ৰৰ সৰ্বাধিক সমৃদ্ধ অঞ্চল হটস্পট। নৰমান মায়াৰ্ছ নামৰ এজন ব্ৰিটিছ পৰিৱেশ বিজ্ঞানীয়ে 1988 চনতে বায়'ডাইভাৰ্চিটি হটস্পট বা সৰ্বাধিক জৈৱ বৈচিত্ৰপূৰ্ণ অঞ্চলৰ বাবে উপযুক্ত বনাঞ্চল বা অঞ্চল চিনাক্ত কৰি গৈছে। মূলতঃ বিশেষ স্থানীয় প্ৰজাতিৰ প্ৰাচুৰ্যৰ ওপৰত নিৰ্ভৰ কৰিয়েই হটস্পটসমূহ চিনাক্ত কৰা হৈছে। মায়াৰ্ছ আৰু তেওঁৰ সংশ্লিষ্ট অনুষ্ঠান কনজাৰ্ভেশ্যন ইণ্টাৰনেশ্যনেল নামৰ এই সংস্থাটোৱে পৃথিৱীত 25টা জৈৱ বৈচিত্ৰৰ হটস্পট চিনাক্ত কৰিছে। এই হটস্পটসমূহৰ কেইটামান হ'ল ভূমধ্য সাগৰীয় অৱবাহিকা, মাডাগাস্কাৰ আৰু ভাৰত মহাসাগৰীয় দ্বীপপুঞ্জ, ইণ্ডো বাৰ্মা, দক্ষিণ মধ্য চীনৰ পৰ্বতমালা আৰু পশ্চিমঘাট পৰ্বতমালা আৰু শ্ৰীলংকা। ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলক ইণ্ডো বাৰ্মা হটস্পটৰ অঞ্চলৰ অন্তৰ্গত হিচাপে ধৰা হৈছে। এই হটস্পটসমূহৰ ভিতৰত মাডাগাস্কাৰ, ফিলিপিনছ, আটলাণ্টিক ফৰেষ্ট আৰু কেৰিবিয়ান অঞ্চলক বিপুল জৈৱ বৈচিত্ৰপূৰ্ণ অঞ্চল বা সৰ্বাধিক জৈৱ বৈচিত্ৰপূৰ্ণ অঞ্চলসমূহৰ ভিতৰতো আটাইতকৈ বেছি সমৃদ্ধ বুলি আখ্যা দিয়া হৈছে। ভাৰতৰ জৈৱ বৈচিত্ৰ অপৰিসীম। বিশাল সংখ্যক উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতিৰে ভৰপূৰ হৈ আছে ভাৰতৰ জৈৱ বৈচিত্ৰ। ইয়াত 329 নিযুত হেক্টৰ আকাৰৰ ভূমিখণ্ডত এনে বহু উদ্ভিদ আৰু প্ৰাণী প্ৰজাতি পোৱা যায় যিবিলাক বিশেষ স্থানীয় বা স্থানিক, অৰ্থাৎ এইবিলাক প্ৰজাতি পৃথিৱীৰ আন ঠাইৰ স্থানীয় উদ্ভিদ নহয়। ভাৰতৰ একক বৈশিষ্ট্যপূৰ্ণ জৈৱ বৈচিত্ৰৰ প্ৰাচুৰ্যৰ মূলতে হ'ল দেশখনৰ জলবায়ু আৰু ভৌগোলিক অৱস্থান তথা উচ্চতাৰ ভিন্নতা আৰু এই বিভিন্নতাৰ লগত যুক্ত হোৱা ভিন্ন পাৰিস্থিতিক আৱাসসমূহ। একেবাৰে বৰষুণ নোহোৱা ঠাই আৰু পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ বৰষুণ হোৱা ঠাই ভাৰততে আছে। উত্তৰ পূব ভাৰত আৰু পশ্চিমঘাটৰ আৰ্দ্ৰ ক্ৰান্তীয় অঞ্চলৰ পৰা ৰাজস্থানৰ উত্তপ্ত মৰুভূমিলৈকে, লাডাখৰ শীতল মৰুভূমি আৰু হিমালয়ৰ বৰফাবৃত গিৰিমালাৰ পৰা ভাৰতৰ উষ্ণ উপকূল অঞ্চললৈকে এই সমস্ত অঞ্চল সামৰি লৈছে। 1999 চনৰ সমীক্ষা অনুসৰি ভাৰতৰ মুঠ বনাঞ্চলৰ পৰিমাণ আছিল প্ৰায় 6,37,293 বৰ্গ কিলোমিটাৰ। ভাৰতত মুঠ 45,364 প্ৰজাতিৰ উদ্ভিদ চিনাক্ত কৰা হৈছে। এই সংখ্যা পৃথিৱীৰ মুঠ চিনাক্ত প্ৰজাতিৰ সংখ্যাৰ প্ৰায় 14%। ভাৰতত পোৱা প্ৰাণীৰ প্ৰজাতিৰ সংখ্যাও বিশাল আৰু বৈচিত্ৰপূৰ্ণ। ভাৰতৰ মুঠ চিনাক্ত প্ৰজাতিৰ সংখ্যা পৃথিৱীৰ মুঠ চিনাক্ত প্ৰজাতিৰ 8% অধিক। ভাৰতত বহু বিশেষ স্থানিক প্ৰজাতিৰ উদ্ভিদ আৰু মেৰুদণ্ডী প্ৰাণী আছে। বিশেষ স্থানীয় উদ্ভিদ প্ৰজাতিৰ সংখ্যা প্ৰায় 5,150। অসম তথা উত্তৰ পূব ভাৰত, পশ্চিমঘাট পৰ্বতমালা আৰু উত্তৰ পশ্চিম তথা পূব হিমালয় অঞ্চলত গৰিষ্ঠ সংখ্যক বিশেষ স্থানীয় উদ্ভিদ প্ৰজাতি পোৱা যায়। প্ৰাণীৰ ভিতৰত 17,612 বিশেষ স্থানীয় প্ৰজাতিৰ প্ৰাণী ভাৰতত পোৱা যায়। ইয়াৰে 38টা প্ৰজাতি স্তন্যপায়ী প্ৰাণী, 69টা প্ৰজাতি পক্ষী, 110টা প্ৰজাতি উভচৰ প্ৰাণী, 967টা প্ৰজাতি কোমলদেহী প্ৰাণী আৰু বাকী 16,214 পতংগৰ প্ৰজাতি আছে। ভাৰতৰ উত্তৰ পূৰ্বাঞ্চল জীৱ বৈচিত্ৰৰ মেগা ডাইভাৰ্চিটি হটস্পট বুলি জনা যায়। অৰ্থাৎ এই অঞ্চলক বিপুল জৈৱ বৈচিত্ৰ অঞ্চল হিচাপে চিহ্নিত কৰা হৈছে। এই অঞ্চলৰ পৰা 2000 চন পৰ্যন্ত 7,000

133 প্ৰজাতিৰ প্ৰাণী চিনাক্ত কৰা হৈছে। ইয়াৰে প্ৰায় 200 প্ৰজাতি স্তন্যপায়ী, 54 প্ৰজাতি উভচৰ আৰু 287 প্ৰজাতি মাছ। ইয়াত পোৱা অমেৰুদণ্ডী প্ৰাণীসমূহৰ ভিতৰত 349 প্ৰজাতি হৈছে মকৰাজাতীয় প্ৰাণীৰ প্ৰজাতি, 24 কেৰেলুৱাজাতীয় প্ৰজাতিৰ প্ৰাণী, প্ৰায় 60 প্ৰজাতিৰ বলয়ী প্ৰাণী, প্ৰায় 290 প্ৰজাতিৰ মলাস্কা অৰ্থাৎ খোলাধাৰী প্ৰাণী এই অঞ্চলত পোৱা গৈছে। এই অঞ্চলৰ পৰা মুঠ 4953 প্ৰজাতিৰ পতংগ চিনাক্ত কৰা হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ 32 মেৰুদণ্ডী প্ৰাণীৰ প্ৰজাতি লুপ্তপ্ৰায় বা বিপন্ন বুলি চিনাক্ত কৰা হৈছে। এই প্ৰজাতিসমূহ হ'ল স্ন' লৰিচ, হলৌ বান্দৰ, গাহৰি নেজিয়া আৰু খৰানেজিয়া বান্দৰ, টুপি পিন্ধা বান্দৰ, সোণালী বান্দৰ, ৰেড পাণ্ডা, উট, বিন্তুৰাং, স্পটেড লিনচাং, মাৰ্বল কেট, সোণালী মেকুৰী, ফিচিং কেট, নাহৰফুটুকী বাঘ, ক্লাউডেড লিঅ'পাৰ্ড, বাঘ, হাতী, গঁড়, বনৰীয়া মহ, ইয়াক, বাইচুন, নল গাহৰি, হিমালয়ান মাক্স ডিয়েৰ, টাকিন, চেৰৌ আৰু চাইনিজ পেংগোলিন।

0: জ্ঞান বিজ্ঞান শুনিলে। আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: কৰ্মচাৰী চয়ন আয়োগে 731টা ষ্টেনোগ্ৰাফাৰ গ্ৰেড চি আৰু গ্ৰেড ডি পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স গ্ৰেড চি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব আৰু গ্ৰেড ডি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ssc.gov.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 15 মে'। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালি হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, জেনেৰেল 40টা পদ। প্ৰাৰ্থী কমেও স্নাতক হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, DEPR 10টা পদ। প্ৰাৰ্থী ইকনমিক্স, ফাইনেন্স অথবা ইয়াৰ লগত জড়িত যিকোনো বিষয়ত MA বা MSc হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, DSIM 10টা পদ। প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথেমেটিক্স, মেথেমেটিকেল ষ্টেটিষ্টিক্স, এপ্লাইড ষ্টেটিষ্টিক্স, কোৱাণ্টিটেটিভ ইকনমিক্স, ইকনমেট্ৰিক্স বা ইনফৰ্মেটিক্স বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। ইউনিয়ন বেংক অৱ ইণ্ডিয়াত খালি হোৱা 1,865টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণৰ কালছোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ, নগৰ অঞ্চলৰ শাখাত মাহে 18,000 টকাকৈ আৰু মহানগৰ অঞ্চলৰ শাখাত মাহে 20,000 টকাকৈ জলপানি দিয়া হ'ব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। নিয়োগ বাতৰি ইমানেই।
3: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
4: Our voice gets you heard everywhere.
3: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
4: 6900453528।
3: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
5: বিদ্যাৰ্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰম।

কাৰ্যক্ৰমৰ ভিত্তিত ছাত্ৰ ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, অসমত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ ব্যাপক প্ৰস্তুতি চলাইছে। আজি বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। টিভি কেৰ মুৰববী শ্ৰী জোচেফ বিজয়ে আজি তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটক আৰু তেলেংগানা ভ্ৰমণ কৰিব। কেন্দ্ৰীয় চৰকাৰে আউটচৰ্চ আৰু ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ সুৰক্ষা বৃদ্ধিৰ উদ্দেশ্যে শ্ৰম সংহিতা ৰূপায়ণৰ লক্ষ্যৰে নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক 77 ৰাণত পৰাস্ত কৰে। অসমত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ ব্যাপক প্ৰস্তুতি চলাইছে। বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত আজি পুৱা 9 বজাত বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক জে পি নাড্ডা আৰু সহকাৰী পৰ্যবেক্ষক নায়ব সিং চাইনীৰ উপস্থিতিত বিধায়িনী দলৰ নেতা বাছনি কৰা হ'ব। ইয়াৰ পাছত একেটা স্থানত এন ডি এৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত এন ডি এৰ বিধায়িনী দলৰ নেতা বাছনি কৰা হ'ব। বৈঠকৰ অন্তত এন ডি এৰ বিধায়িনী দলে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰিব আৰু চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰিব। নতুন চৰকাৰে পৰহিলৈ আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিব। শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থকাৰ কথা। টিভি কেৰ মুৰববী শ্ৰী জোচেফ বিজয়ে আজি পুৱা 10 বজাত তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। চেন্নাইত হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত শ্ৰীবিজয়ৰ সৈতে অন্য 9 গৰাকী মন্ত্ৰীয়ে শপত ল'ব। তামিলনাডুত 234 জনীয়া বিধানসভাত 120 গৰাকী বিধায়কৰ সমৰ্থন লাভ কৰাৰ পাছত কালি ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে শ্ৰীবিজয়ক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায়। লোকভৱনৰ তৰফৰ পৰা জাৰি কৰা প্ৰেছ বিজ্ঞপ্তি অনুসৰি ৰাজ্যপালে শ্ৰীবিজয়ক 13 মে' বা ইয়াৰ পূৰ্বে বিধানসভাত আস্থাৰ ভোট বিচাৰিবলৈ নিৰ্দেশ দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটক আৰু তেলেংগানা ভ্ৰমণ কৰিব। দিনৰ 11 বজাত প্ৰধানমন্ত্ৰী মোদীয়ে বাংগালুৰুৰ আৰ্ট অৱ লিভিং প্ৰতিষ্ঠানৰ 45 সংখ্যক বাৰ্ষিকী উদযাপন কৰাৰ লগতে আৰ্ট অৱ লিভিং আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত নকৈ নিৰ্মাণ কৰি উলিওৱা ধ্যান মন্দিৰ উন্মোচন কৰিব। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীগৰাকী হায়দৰাবাদলৈ ৰাওনা হ'ব আৰু তাত তেওঁ বিয়লি কেইবা কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বহুমুখী উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে নিৰ্মাণ সম্পূৰ্ণ হোৱা কেইবাটাও প্ৰকল্পৰ উন্মোচন কৰিব। শ্ৰীমোদীয়ে হায়দৰাবাদ পানাজী অৰ্থনৈতিক কৰিডৰৰ বাবে গুডেবেলুৰৰ পৰা মেহবুব নগৰলৈ নিৰ্মাণ কৰিবলগীয়া 4 লেনযুক্ত 167 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পটোত 3,175 কোটি টকা ব্যয় ধাৰ্য কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ওৰাংগলত প্ৰধানমন্ত্ৰী মিত্ৰ আঁচনিৰ অধীনত নিৰ্মাণ কৰি উলিওৱা কাকাতীয়া মেগাবস্ত্ৰ উদ্যানৰূপে পৰিচিত PM মিত্ৰ উদ্যান উদ্বোধন কৰিব। দেশৰ স্বাস্থ্যখণ্ডৰ শক্তিশালী আন্তঃগাঁথনিৰ অন্যতম নিদৰ্শন হায়দৰাবাদৰ সিন্ধু চিকিৎসালয়, ৰাজ্যিক কলা কেন্দ্ৰ আদি প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাইজৰ নামত উচৰ্গা কৰিব। কেন্দ্ৰীয় চৰকাৰে শ্ৰম সংহিতাৰ বাবে নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে। ইয়াৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ অধীনত বিভিন্ন মন্ত্ৰালয়, বিভাগ, স্বায়ত্তশাসিত নিকায় আৰু ৰাজহ

খণ্ডৰ কোম্পানীসমূহত কৰ্মৰত আউটচৰ্চড অৰ্থাৎ বাহিৰা প্ৰতিষ্ঠানৰ জৰিয়তে নিয়োজিত কৰ্মচাৰী আৰু ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ সুৰক্ষা বৃদ্ধি পাব। শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে সময়মতে বেতন আদায় ভৱিষ্যনিধি আৰু ৰাজ্যিক কৰ্মচাৰী বীমাৰ দৰে সামাজিক সুৰক্ষা আঁচনিসমূহৰ বাবে বৰঙণি ধন বাধ্যতামূলকভাৱে জমা কৰা ঠিকাদাৰ আৰু মূল নিয়োগকৰ্তাৰ উত্তৰদায়িত্ব বৃদ্ধি আৰু শ্ৰম আইন উলংঘা কৰাসকলৰ বিৰুদ্ধে শক্তিশালী আইনী ব্যৱস্থা নিশ্চিত কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। এই পদক্ষেপৰ ফলত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ বেতন আৰু ন্যায্য বকেয়া আদায়ৰ ক্ষেত্ৰত হোৱা বিলম্ব ৰোধ কৰিব পৰা যাব। নতুন নিয়মাৱলীত সময়মতে বেতন আৰু সামাজিক সুৰক্ষা বিষয়ক আঁচনিৰ বৰঙণিৰ অংশ আদায় দিয়াৰ নিয়ম উলংঘা কৰা কোম্পানীসকলৰ বিৰুদ্ধে প্ৰতিবন্ধকতা আৰোপ আৰু কঠোৰ শাস্তি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। সেই অনুসৰি দৈনিক বেতন শ্বিফ্ট শেষ হোৱাৰ পাছত সাপ্তাহিক বেতন সাপ্তাহিক ছুটিৰ পূৰ্বে আৰু মাহিলী বেতন পৰৱৰ্তী মাহৰ 7 দিনৰ ভিতৰত আদায় দিব লাগিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা।

উলংঘা কৰা কোম্পানীসকলৰ বিৰুদ্ধে প্ৰতিবন্ধকতা আৰোপ আৰু কঠোৰ শাস্তি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। সেই অনুসৰি দৈনিক বেতন শ্বিফ্ট শেষ হোৱাৰ পাছত সাপ্তাহিক বেতন সাপ্তাহিক ছুটীৰ পূৰ্বে আৰু মাহিলী বেতন পৰৱৰ্তী মাহৰ 7 দিনৰ ভিতৰত আদায় দিব লাগিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি এম ৰংগস্বামীক পুডুচেৰীৰ মুখ্যমন্ত্ৰী হিচাপে নিয়োগ কৰে। ইয়াৰ পাছতে পুডুচেৰীৰ উপ ৰাজ্যপাল কে কৈলাশনাথনে ৰংগস্বামীক কেন্দ্ৰীয় শাসিত অঞ্চলটোত নতুনকৈ চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনায়। শ্ৰীৰংগস্বামীয়ে 13 মে'ত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। তেওঁ এইবাৰ পঞ্চমবাৰৰ বাবে মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হ'ব। AINRCৰ নেতৃত্বৰ NDAয়ে যোৱা 9 এপ্ৰিলত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিছিল। কেৰালামত চৰকাৰ গঠনৰ বাবে নতুন দিল্লীত কালি কংগ্ৰেছৰ উচ্চ নেতৃত্বৰ এখন বৈঠক অনুষ্ঠিত হয়। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বাসভৱনত হোৱা এই বৈঠকত দলৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধী, ৰাজ্যিক সাধাৰণ সম্পাদক দীপা দাস মুন্সি, সাধাৰণ সম্পাদক কে চি বেণুগোপাল আৰু কেৰালামৰ জ্যেষ্ঠ নেতা ৰমেশ চেনিথালা আৰু ভি ডি সাথিসেন উপস্থিত থাকে। দলৰ এটা সূত্ৰই জনোৱা মতে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীয়ে চূড়ান্ত আলোচনাৰ পাছত কেৰালামৰ নতুন মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকলৰ নাম অতি শীঘ্ৰে ঘোষণা কৰিব। গুজৰাটৰ সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ 75 সংখ্যক বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি মন্দিৰ চৌহদত 5 দিনীয়াকৈ সোমনাথ অমৃত পৰ্ব 2026 শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। শুকুৰবাৰৰ পৰা অনুষ্ঠিত এই কাৰ্যসূচীত সোমনাথ মন্দিৰৰ ঐতিহাসিক গুৰুত্বৰ প্ৰতি আলোকপাত কৰা হৈছে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত যোগ দিয়াৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ মন্দিৰটোলৈ যাব। উল্লেখযোগ্য যে চলিত বছৰৰ আৰম্ভণিতে সোমনাথ মন্দিৰত আয়োজিত সোমনাথ স্বাভিমান পৰ্বত প্ৰধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰিছিল। এই মন্দিৰত হোৱা প্ৰথম আক্ৰমণৰ 1000 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এই পৰ্বৰ আয়োজন কৰা হৈছিল। 2026 চনত সংঘটিত এই আক্ৰমণৰ ঘটনাটোৰ লগতে 1951 চনত দেশৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ডঃ ৰাজেন্দ্ৰ প্ৰসাদে মন্দিৰটো পুনৰ মুকলি কৰি দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰা কাৰ্যৰ 75 সংখ্যক বাৰ্ষিকী উপলক্ষে এই অমৃত পৰ্ব অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি ত্ৰিনিদাদ আৰু টবাগোৰ প্ৰধানমন্ত্ৰী কমলা প্ৰসাদ বিশ্বেশ্বৰৰ সৈতে নেলচন দ্বীপ পৰিদৰ্শন কৰে। ত্ৰিনিদাদ আৰু টবাগোত থকা নেলচন দ্বীপ হৈছে ভাৰতীয় গিৰ্মিটীয়া শ্ৰমিকসকলৰ প্ৰথম পদাৰ্পণ কৰা ঠাই। ডঃ জয়শংকৰে ডঃ কমলা প্ৰসাদ বিশ্বেশ্বৰৰ সৈতে নেলচন দ্বীপত এটা প্ৰকল্পত অংশ লয়। এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে এই প্ৰকল্পটোত ভাৰতে সাহায্য প্ৰদান কৰিছে। প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা DRDOই হায়দৰাবাদত শব্দতকৈ বেগী বিমান বা মিছাইল ইঞ্জিনৰ মূল অংশস্বৰূপ স্ক্ৰেমজেট কম্পাছৰ পৰীক্ষা সফলতাৰে সম্পূৰ্ণ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে পৰীক্ষাৰ সময়ত 1200 ছেকেণ্ডৰো অধিক ৰান টাইম অৰ্থাৎ সক্ৰিয়ভাৱে কাম কৰি থকা সময়ৰ লক্ষ্যত উপনীত হ'ব পৰা যায়। এই ৰান টাইম যোৱা জানুৱাৰীত কৰা পৰীক্ষাৰ সময়ত অৰ্জন কৰা 700 ছেকেণ্ডৰ ৰান টাইমতকৈ অধিক। এই পৰীক্ষাৰ সফলতাৰ ফলত উন্নত আকাশ ক্ষেত্ৰ সামৰ্থক আৰু নিত্য নতুন সমৰ প্ৰযুক্তিৰ অগ্ৰণী দেশসমূহৰ ভিতৰত ভাৰতৰো নাম অন্তৰ্ভুক্ত হ'ল। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই পৰীক্ষাৰ বাবে DRDOক ভূয়সী প্ৰশংসা কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক 77 ৰাণত পৰাস্ত কৰে। খেলখনত গুজৰাট টাইটানছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত বিশ্বভাৰত 4টা উইকেটৰ বিনিময়ত 229 ৰাণ কৰে। প্ৰত্যুত্তৰত ৰাজস্থান ৰয়েলছে 16 অভাৰ আৰু 3টা বলত আটাইকেইটা উইকেট হেৰুৱাই 155 ৰাণহে কৰিবলৈ সমৰ্থ হয়। গুজৰাট টাইটানছৰ হৈ 4টা উইকেট দখল কৰা ৰাছিদ খানক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত বিয়লি 3:30 বজাত হ'বলগীয়া 1খন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰায়পুৰত সন্ধিয়া 7:30 বজাত হ'বলগীয়া 2খন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ সন্মুখীন হ'ব। অসমত বিজেপি নেতৃত্বাধীন NDA চৰকাৰে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ ব্যাপক প্ৰস্তুতি চলাইছে। আজি বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব।

0: ত্ৰিভিকাৰ মুৰব্বী শ্ৰী জোচেফ বিজয়ে আজি তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক 77 ৰাণত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে সুদীপ্ত শৰ্মা ভৰালীয়ে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

নমস্কাৰ, সুপ্ৰভাত। সুদীপ্ত সমৰ্বৰালী আৰম্ভ কৰিছো আজি পুৱা। আজি দেওবাৰ, 1433 ভাস্কৰাব্দৰ বহাগ মাহৰ আজি 26 দিন, 2026 খ্ৰীষ্টাব্দৰ আজি 10 মে'। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ অষ্টমী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:43:54 আৰু আজি সূৰ্যাস্ত সময় বিয়লি 5:53:08।

এনেকুৱা বহুতো সত্য আছে যাৰ সম্পূৰ্ণ অৰ্থ তেতিয়ালৈকে বুজিব পৰা নাযায় যেতিয়ালৈকে ব্যক্তিগতভাৱে ইয়াৰ অভিজ্ঞতা নহয়, কথাষাৰ কৈছিল জন ষ্টুৱাৰ্ট মিলে। আজি বিশ্ব মাতৃ দিৱস, পৃথিৱীৰ পোহৰ দেখুওৱা জন্মদাতৃগৰাকীৰ বাবে এটা বিশেষ দিন। জন্মদাতৃ মাতৃ যাৰ কৰুণাত প্ৰতিজন ব্যক্তিয়ে পৃথিৱীৰ প্ৰথম পোহৰ দেখে, সেই মাতৃৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰতি বছৰে মে মাহৰ দ্বিতীয় দেওবাৰে বিশ্ব মাতৃ দিৱস উদযাপন কৰা হয়। যদিও মাতৃৰ প্ৰতি অপৰিসীম ভালপোৱা, শ্ৰদ্ধা আৰু আপোনত্ব প্ৰকাশৰ কোনো নিৰ্দিষ্ট দিনবাৰৰ প্ৰয়োজন নাই, তথাপিতো আজিৰ দিনটো সমগ্ৰ বিশ্বৰ প্ৰতিগৰাকী মমতাময়ী মাতৃৰ নামত উৎসৰ্গিত। প্ৰাচীন গ্ৰীচৰ মাতৃ আৰাধনাৰ পৰম্পৰাৰ পৰাই পৃথিৱীত মাতৃ দিৱস পালন কৰা হয় বুলি বহুতে ক'ব বিচাৰে। গ্ৰীক দেৱী চিবেলৰ উদ্দেশ্যে আগবঢ়োৱা শ্ৰদ্ধা আৰু পৰম্পৰাই পৰৱৰ্তী সময়ত মাতৃ দিৱস ৰূপে জনাজাত হয় গ্ৰীচৰ লোকসকলৰ মাজত। প্ৰাচীন ৰোমানসকলৰ মেট্ৰনেলিয়া নামৰ এটি উৎসৱ আছিল যিয়ে ৰোমান দেৱী জুনৰ প্ৰতি উৎসৰ্গিত আছিল। সেই উৎসৱত মাতৃসকলক উপহাৰ দিয়া পৰম্পৰাৰ পৰাই মাতৃ দিৱসৰ আৰম্ভণি হয় বুলি ৰোমানসকলে ক'ব বিচাৰে। মাৰ্কিন কংগ্ৰেছে মে মাহৰ দ্বিতীয়টো দেওবাৰে বিশ্ব মাতৃ দিৱস ৰূপত প্ৰথমবাৰৰ বাবে আনুষ্ঠানিক ৰূপত ঘোষণা কৰিছিল। আমাৰ অসমৰো বীৰ মাতৃ জয়মতী কোঁৱৰে জাতিটোক ক্ষণভংগৰ অৱস্থাৰ পৰা ৰক্ষা কৰিবলৈ নিজৰ প্ৰাণকো বিসৰ্জন দিছিল। পৰৱৰ্তী সময়ত বীৰ মাতৃ জয়মতী কোঁৱৰীৰ পুত্ৰ লাই কোঁৱৰে ৰুদ্ৰসিংহ নাম লৈ আহোম ৰাজত্বৰ গৌৰৱময় যুগৰ সূচনা কৰিছিল। সঁচাই মাতৃৰ অৱদান অতুলনীয়। আজিৰ এই দিনটোত বিশ্বৰ সকলো মাতৃলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছো। 1973 চনত ৰঙিয়াত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতিৰ আসন অলংকৃত কৰিছিল গিৰিধৰ শৰ্মাই। এবছৰীয়া সময়খিনিত তেখেতে সাহিত্য সভাৰ পত্ৰিকা খনিক মাহেকীয়া আলোচনীলৈ ৰূপান্তৰিত কৰিছিল। ইয়াৰ উপৰিও অসমৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰি সাহিত্য সভাৰ নতুন শাখা গঠন কৰাৰ নেতৃত্ব দিয়াৰ লগতে বিভিন্ন জনগোষ্ঠীয় মিলনভূমি অসমত ৰাজ্যভাষা অসমীয়াহে চলিব লাগে বুলি বাণী প্ৰচাৰ কৰিছিল। আৰ্য বিদ্যাপীঠ কলেজৰ প্ৰতিষ্ঠাতা আছিল গিৰিধৰ শৰ্মা। তেখেতে বিভিন্ন শিক্ষা সাংস্কৃতিক অনুষ্ঠানৰ লগতে ৰাষ্ট্ৰীয় সেৱা সংঘৰ লগতো ঘনিষ্ঠভাৱে জড়িত হৈ আছিল। শিক্ষাবিদ গিৰিধৰ শৰ্মাৰ জন্ম হৈছিল নলবাৰী জিলাৰ ককয়া গাঁৱত 1912 চনৰ 3 জুলাইত। তেখেতৰ পিতৃৰ নাম আছিল ৰাধাকান্ত শৰ্মা আৰু মাতৃৰ নাম আছিল দশমী প্ৰিয়া দেৱী। পৰৱৰ্তী সময়ত মাকৰ তত্বাৱধানত প্ৰাথমিক আৰু মজলীয়া বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰে। সেই সময়ত তেখেতে লাভ কৰা জলপানীয়ে তেখেতক শিক্ষাৰ ক্ষেত্ৰত উদগনি জনাইছিল। 1933 চনত গিৰিধৰ শৰ্মাই সুখ্যাতিৰে চামতা হাইস্কুলৰ পৰা প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। পৰৱৰ্তী সময়ত অৰ্থৰ অভাৱৰ কাৰণে কলেজে শিক্ষাৰ কথা চিন্তা নকৰি গাঁৱৰে প্ৰাথমিক বিদ্যালয় এখনত শিক্ষকতা কৰিবলৈ লয়। 1935 চনত গিৰিধৰ শৰ্মাই নৰ্মাল পাছ কৰে। পৰৱৰ্তী সময়ত অসম বোৰ্ড মধ্য আৰু উপাধি পৰীক্ষা দি কৃতিত্বৰে উত্তীৰ্ণ হয় আৰু চৰকাৰী স্কুলত সংস্কৃত শিক্ষক হিচাপে নিযুক্তি পায়। ইয়াৰ পাছত গিৰিধৰ শৰ্মাই প্ৰাইভেট পৰীক্ষাৰ্থী হিচাপে IA আৰু BA পৰীক্ষা দি উত্তীৰ্ণ হয়। লগে লগে তেখেতে অসম স্কুল ছাৰ্ভিচত গ্ৰেজুৱেট শিক্ষক হিচাপে নিযুক্তি লাভ কৰে। পিছলৈ গিৰিধৰ শৰ্মাই প্ৰাইভেট পৰীক্ষাৰ্থী হিচাপে অসমীয়া বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰমত উত্তীৰ্ণ হয় আৰু কটন কলেজত অসমীয়া বিষয়ৰ প্ৰবক্তা হিচাপে নিযুক্তি লাভ কৰে। ইয়াৰ পাছত তেখেতে গুৱাহাটী ৰিহাবাৰীত থাকিবলৈ লয় আৰু সেই অঞ্চলত উন্নয়ন সমিতিৰ পৰিচালনাত এটা ৰাজহুৱা নামঘৰ, এখন সৰু নাট্যমঞ্চ, এটি পুথিভঁৰালকে ধৰি কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠা কৰিছিল।

1958 চনত আৰ্য মহাবিদ্যালয়ৰ সুপ্ৰতিষ্ঠিত হয় আৰু গিৰিধৰ শৰ্মাই 1962 চনৰ পৰা 1975 চনলৈ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে। এইজন বিদগ্ধ পণ্ডিতে 1977 চনৰ 10 মে'ত পৰলোকলৈ গমন কৰে। অসীমত যাৰ হেৰাল সীমা, এই উপন্যাসখনৰ স্ৰষ্টা আছিল কাঞ্চন বৰুৱা। কাঞ্চন বৰুৱাৰ প্ৰকৃত নাম আছিল ভুৱন মোহন বৰুৱা। কাঞ্চন বৰুৱা ছদ্মনামেৰে কেইবাখনো অসমীয়া উপন্যাস, চুটিগল্প আদিৰে অসমীয়া সাহিত্যক সমৃদ্ধিশালী কৰি থৈ গৈছে। 1914 চনত ব্ৰিটিছ ভাৰতৰ অসমৰ ৰাজধানী শ্বিলঙত ভুৱন মোহন বৰুৱাৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল ভৈৰৱ চন্দ্ৰ বৰুৱা। তেখেতৰ মাতৃ আছিল প্ৰখ্যাত সংগীতাচাৰ্য লক্ষীৰাম বৰুৱাৰ কন্যা। যোৰহাটৰ প্ৰিন্স অৱ ৱেলছ অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ পৰা ডিপ্ল'মা পাঠ্যক্ৰম সমাপ্ত কৰি ডিগবৈৰ তেল কোম্পানী চাকৰিত যোগদান কৰিছিল। 11 বছৰ চাকৰি কৰাৰ অন্তত তেখেতে পুনৰ শ্বিলঙলৈ উভতি যায়। ভুৱন মোহন বৰুৱাই অসম চৰকাৰৰ অধীনত চলচ্চিত্ৰ বিত্তীয় ব্যৱস্থাপক সমিতিৰ এগৰাকী সদস্য হিচাপেও কাম কৰিছিল। ইয়াৰ উপৰিও তেখেত এগৰাকী শিল্পীৰূপেও জনাজাত আছিল। তেখেতে বহু নাটক পৰিচালনা কৰিছিল। অসম চৰকাৰে তেখেতৰ কৰ্মৰ প্ৰতি সন্মান জনাই শিল্পী পেঞ্চন আগবঢ়াইছিল। ডিগবৈত চাকৰি কৰি থকা অৱস্থাতেই তেখেতে উপন্যাস ৰচনাৰ কাম কৰিছিল। কাঞ্চন বৰুৱাই মুঠ 20খনৰো অধিক উপন্যাস আৰু অনেক চুটিগল্প ৰচনা কৰিছে। ইয়াৰ কিছুমান হৈছে অসীমত যাৰ হেৰাল সীমা, অশান্ত প্ৰহৰ, পুৱতি তৰা, মৃত বিহংগ, উৰ্মিলাৰ চকুলো, মৃগতৃষ্ণা, সুবৰ্ণ বলয় ইত্যাদি। 1998 চনৰ 10 মে'ত শ্বিলঙত ভুৱন মোহন বৰুৱা ওৰফে কাঞ্চন বৰুৱাৰ পৰলোক প্ৰাপ্তি হয়। বিজয়লক্ষ্মী পণ্ডিতৰ 3গৰাকী জীয়ৰীৰ দ্বিতীয়গৰাকী আছিল নয়নতাৰা চেহগল। 1986 চনত নয়নতাৰা চেহগললৈ সাহিত্য একাডেমী আগবঢ়োৱা হৈছিল। নয়নতাৰা চেহগলৰ জন্ম হৈছিল ব্ৰিটিছ ভাৰতৰ এলাহাবাদত 1927 চনৰ 10 মে'ত। অসম চৰকাৰে বিষ্ণুৰাভা বঁটাৰে সন্মানিত কৰিছিল গোকুল পাঠকক। বৰপেটাৰ এগৰাকী প্ৰখ্যাত লোকশিল্পী, সাহিত্যিক তথা সাংবাদিক আছিল গোকুল পাঠক। গোকুল পাঠকে একেৰাহে গায়ক, বাদক, গীতিকাৰ, নাট্যকাৰ, অভিনেতা, কবি, ইতিহাস প্ৰণেতা আৰু সুবক্তা আছিল। 1926 চনৰ 14 অক্টোবৰত সৰভোগৰ বৰনগৰৰ আমগুৰি সাপনা নামৰ এখন গাঁৱত গোকুল পাঠকৰ জন্ম হৈছিল। তেখেতৰ পিতৃ আছিল লোকশিল্পী গহীন চন্দ্ৰ পাঠক আৰু মাতৃ আছিল পদ্মাৱতী পাঠক। দেউতাকৰ পৰাই গোকুল পাঠকে শৈশৱতে বিভিন্ন লোকবাদ্য যেনে থুমক, একতাৰা, খোল, খুঞ্জুৰী, দোতৰা আদিৰ লগতে লোকসংগীতৰো প্ৰশিক্ষণ লৈছিল। কেতেকীবাৰী প্ৰাথমিক বিদ্যালয়ত প্ৰাৰম্ভিক শিক্ষা লাভ কৰি বৰনগৰ জোৰৰাম পাঠক হাইস্কুলৰ পৰা 1947 চনত গোকুল পাঠকে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পাছত গুৱাহাটী বি বৰুৱা কলেজ আৰু বৰপেটাৰ মাধৱ চৌধুৰী কলেজত কলেজীয়া শিক্ষা লাভ কৰিছিল। স্বাধীনতা আন্দোলনৰ সময়ত গোকুল পাঠকে মুক্তি আন্দোলনক লৈ ৰচিত তেখেতৰ প্ৰথমটো গানৰ সংকলন মুক্তি অভিযান মুক্তি দিয়ে। তেখেতে প্ৰায় 15 বছৰ কাল আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যোগে লোকগীত পৰিৱেশন কৰিছিল। গোকুল পাঠকে আমাৰ দেশ নামৰ এখন বাতৰি কাকতো উলিয়াইছিল। ৰূপান্তৰ নামৰ এখন আলোচনীৰো তেখেত সম্পাদক আছিল। 2020 চনৰ 10 মে'ত বৰপেটা জিলাত ব্যক্তিগত এখন চিকিৎসালয়ত শিল্পী গোকুল পাঠকে শেষ নিশ্বাস ত্যাগ কৰে। ভাৰতীয় সংগীত নিৰ্মাতা আৰু সন্তুৰবাদক আছিল পণ্ডিত শিৱ কুমাৰ শৰ্মা। শিৱ কুমাৰ শৰ্মাই জন্মত বসবাস কৰিছিল। তেখেত নিজে এগৰাকী সংগীত নিৰ্মাতা আছিল। শিৱ কুমাৰ শৰ্মা আৰু হৰিপ্ৰসাদ চৌৰাচীয়া যুটীয়ে ফাৰ্চলে, চান্দিনী, লহমে আৰু দৰ আদিকে ধৰি বহুতো ভাৰতীয় চলচ্চিত্ৰৰ বাবে সংগীত ৰচনা কৰিছিল। বাঁহীবাদক হৰিপ্ৰসাদ চৌৰাচীয়াৰ লগত শিৱ হৰি যুটীয়ে প্ৰায় 30 বছৰ কাল একেলগে কাম কৰিছিল। শিৱ কুমাৰ শৰ্মাক 1986 চনত সংগীত নাটক একাডেমী বঁটা, 1991 চনত পদ্মশ্ৰী সন্মান আৰু 2001 চনত ভাৰতৰ তৃতীয় অসামৰিক সন্মান পদ্মভূষণেৰে সন্মানিত কৰা হৈছিল। 2022 চনৰ 10 মে'ত শিৱ কুমাৰ শৰ্মাৰ পৰলোক প্ৰাপ্তি হয়। মেকমোহন নামে পৰিচিত হিন্দী চলচ্চিত্ৰৰ অভিনেতাগৰাকীৰ প্ৰকৃত নাম আছিল মোহন মাকিঞ্জী। 1970-80 চনলৈকে চলচ্চিত্ৰত খলনায়কৰ চৰিত্ৰৰ বাবে জনপ্ৰিয় হৈ পৰিছিল। ডন কাৰ্জ, সত্তে পে সত্তা, ঝঞ্জিৰ, শান, খুন ফাচিনা, শোলেকে ধৰি প্ৰায় 200খনতকৈ অধিক চলচ্চিত্ৰত অভিনয় কৰিছিল। মেকমোহনৰ জন্ম হৈছিল ব্ৰিটিছ ভাৰতৰ কৰাচিত। তেখেত বম্বেলৈ ক্ৰিকেটাৰ হবলৈ আহিছিল, কিন্তু থিয়েটাৰত যোগদান কৰি পৰৱৰ্তী সময়ত বলিউডৰ অভিনেতা হৈ পৰে। মুম্বাই ফিল্মালয় স্কুল অৱ এক্টিঙত তেখেতে অভিনয় শিকিছিল। মেকমোহনে পৰিচালক চেতন আনন্দৰ সৈতেও সহায়ক হিচাপে হিন্দী চলচ্চিত্ৰৰ জীৱন আৰম্ভ কৰে। ইয়াৰ পিছত 1964 চনত তেখেতৰ ছবি হাকিকাতত অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰে। 2009 চনত অশ্বিনী ধীৰৰ অতিথি তুম কব যাওগে ছবিৰ শ্বুটিঙৰ এদিন আগত হঠাৎ তেখেতৰ স্বাস্থ্যৰ অৱনতি ঘটাত তেখেতক মুম্বাইত হাস্পতালত ভৰ্তি কৰোৱা হয়। 2010 চনৰ 10 মে'ত 72 বছৰ বয়সত মেকমোহনৰ পৰলোক প্ৰাপ্তি হয়। উত্তৰ প্ৰদেশৰ আজমগড় জিলাৰ মিজুবান গাঁৱৰ এটি পৰিয়ালত জন্ম

0: জন্মগ্ৰহণ কৰিছিল কাইফি আজমীয়ে। 1942ত ভাৰত্যাগ আন্দোলনৰ সময়ত আজমীয়ে পাৰ্চী আৰু উৰ্দু ভাষাৰ অধ্যয়ন ত্যাগ কৰি কিছু সময়ৰ কাৰণে 1943 চনত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সদস্য পদ গ্ৰহণ কৰি পূৰ্ণকালীন মাৰ্ক্সবাদী হৈ পৰিছিল। 1974 চনত ভাৰত চৰকাৰে চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰীৰে সন্মানিত কৰিছিল। লেখক সন্থা আৰু ৰাষ্ট্ৰ সংহতিৰ বাবে ৰাষ্ট্ৰপতিৰ বঁটা আগবঢ়োৱা হৈছিল। 1998 চনত মহাৰাষ্ট্ৰ চৰকাৰে জ্ঞানেশ্বৰ বঁটা প্ৰদান কৰে। আজীৱন সাফল্যৰ বাবে তেখেতলৈ সন্মানীয় সাহিত্য একাডেমীৰ ফেলোশ্বিপেৰেও সন্মানিত কৰা হৈছিল। 1970 চনত শ্ৰেষ্ঠ গীতৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আগবঢ়োৱা হৈছিল। শ্ৰেষ্ঠ কাহিনীৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আগবঢ়োৱা হৈছিল 1973 চনত। 2002 চনৰ 10 মে'ত মুম্বাইত কাইফি আজমীৰ পৰলোকপ্ৰাপ্তি হয়। ইতিহাসৰ পৃষ্ঠাত গুৰুত্ব বিচাৰিলে পাওঁ সাংবাদিক সদৌ অসম সাংবাদিক সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি সুৰেশ চন্দ্ৰ বৰঠাকুৰৰ মৃত্যু। বিজ্ঞানী জগদীশ চন্দ্ৰ বসুৱে লণ্ডনত উদ্ভিদ আৰু প্ৰাণীৰ সংগতি প্ৰদৰ্শন কৰিছিল 1901 চনত। মুম্বাইত প্ৰথম নৈশ ক্ৰিকেট অনুষ্ঠিত হৈছিল 1981 চনত। আফ্ৰিকাৰ প্ৰথমজন কৃষ্ণাংগ ৰাষ্ট্ৰপতি ৰূপে নেলচন মেণ্ডেলাই শপত গ্ৰহণ কৰিছিল 1994 চনত। জিলাৰ ঐতিহ্যত আজি ক'বলৈ লৈছো মাজুলীৰ তুনি নৈ সম্পৰ্কে। ব্ৰহ্মপুত্ৰ নদীৰ এখন সৰু উপনৈ হৈছে তুনি নদী। অসমৰ কেইবাখনো প্ৰাচীন সত্ৰৰ ভিতৰত অন্যতম শ্ৰী শ্ৰী ভোগপুৰ সত্ৰ তুনি নদীৰ ওচৰত অৱস্থিত। তুনি নদীক বশিষ্ঠ গংগা বুলিও কোৱা হয়। তুনি নদীখন মাজুলী জিলাৰ 1 নম্বৰ মহখুঁটিৰ পৰা উৎপত্তি হোৱা প্ৰাকৃতিক শাখা নদী। মাজুলীৰ ভোগপুৰ সত্ৰৰ ওচৰত ব্ৰহ্মপুত্ৰত তুনি নদী গৈ পৰেগৈ। বাগৰি হোৱা কিছু তথ্য অনুসৰি তুনি নৈৰ পুৰণি নাম হৈছিলে তুলসী নৈ। ব্ৰহ্মপুত্ৰৰ মূল সোঁত সলনি হ'লে তুনিয়েও ৰূপ সলায়। তুনি নদীখনৰ প্ৰস্থ খৰালিত প্ৰায় 30 মিটাৰ আৰু বাৰিষা কালত 1.5 কিলোমিটাৰলৈকে বহল হয়। 16শ শতিকাত আহোম ৰজাৰ দিনত তুনি নৈৰ পাৰতে আউনীআটী সত্ৰৰ প্ৰতিষ্ঠা হৈছিল। তেতিয়া তুনি নৈ মাত্ৰ 2 কিলোমিটাৰ আঁতৰত আছিল। বৰ ভূমিকম্পৰ পিছত ব্ৰহ্মপুত্ৰৰ গতি সলনি হ'ল। তুনি সত্ৰৰ কাষ চাপি আহিল আৰু তেতিয়াৰ পৰা খহনি আৰম্ভ হৈছে। 1950 চনৰ ভূমিকম্পত তুনিৰ গৰ্ভ 6 ফুট ওখ হ'ল। পানী ওলাই যাব নোৱাৰি বান বেছি হ'বলৈ ধৰিলে। তুনি নৈৰ কাৰণে আউনীআটী সত্ৰৰ স্থান 3 বাৰকৈ সলনি হ'ল। কমলাবাৰী ঘাট তুনি নৈ উটুৱাই নিলে। নতুন ঘাট 500 মিটাৰ আঁতৰত নিৰ্মাণ কৰিবলগীয়া হ'ল। তুনি নৈত 60টাতকৈ বেছি প্ৰজাতিৰ মাছ পোৱা যায়। ইয়াত চিতল, কুঁহি, ভকুৱাকে আদি কৰি বিভিন্ন ধৰণৰ মাছ পোৱা যায়। তুনি নৈলৈ পৰিভ্ৰমী চৰাই আহে। চাইবেৰিয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰাষ্ট্ৰৰ চৰাইসমূহ ইয়ালৈ আহে। শৰালি, কুৰুৱা, দলপুঙা আদিয়ে তুনি নৈ ভৰি থাকে। ইয়াৰ লগতে থলুৱা শামুকভঙা, ডাউক, পানীকাউৰীকে আদি কৰি বিভিন্ন ধৰণৰ চৰাই ৰম্যভূমি। এইবাৰ শীতত প্ৰায় 28টা প্ৰজাতিৰ পৰিভ্ৰমী চৰাই আহিছিল। তুনি নৈৰ পাৰত উৰিয়াম আজাৰ গছত প্ৰায় 22 বিধ বন্য অৰ্কিড পোৱা যায়। প্ৰতিবছৰে বহু গছ নদীৰ খহনীয়াত পৰে। ফলশ্ৰুতিত গছৰ লগতেই লাখ লাখ কপৌৰো মৃত্যু ঘটে। বাৰিষা কালত তুনি নৈলৈ ব্ৰহ্মপুত্ৰৰ শিহু আহে। ভাদ মাহত তুনিত পালনাৱৰ খেল আৰম্ভ হয়। 100 বছৰীয়া পৰম্পৰা। আউনীআটী সত্ৰ আৰু দক্ষিণপাট সত্ৰৰ মাজত এই খেল আৰম্ভ হয়। পালনামত সত্ৰৰ ভকতসকলে তুনিত গা ধুই ৰাতি ভাওনা কৰে। লোকবিশ্বাস অনুসৰি তুনিৰ পানীয়ে পাপ খণ্ডন কৰে।
1: সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেঞ্চন যোজনা মোদীজীৰ সংকল্প।
2: যোজনা উন নৌজৱানৰ কে লিয়ে হে তাকি আপ জব 60 সাল কে হোগে আপকো কভি কিসি কে সহারে কি জৰুৰত না পৰে আপ আপনা বুঢ়াপা ভি গৰো কে সাথ বিতা সকো।
1: এতিয়ালৈ এই যোজনাত 8.85 কোটি অধিক লাভার্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
3: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
4: হয়,
3: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
4: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
3: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
4: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
3: অঁ, সঁচাকৈ বৰ ভাল কথা,
4: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
1: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এবাৰ আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। পশ্চিমবংগৰ জনশক্তিক নতজানো প্ৰধানমন্ত্ৰীৰ বিগ্ৰেড পেৰেড গ্ৰাউণ্ডত প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, কেন্দ্ৰীয় নেতৃবৃন্দৰ উপস্থিতিত শপত গ্ৰহণ শুভেন্দু অধিকাৰীৰ, ডঃ হিমন্ত বিশ্ব শৰ্মাসহ NDA শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰো অংশগ্ৰহণ। অসমৰ মৌৰ বিশ্বমুখী যাত্ৰা, আমেৰিকালৈ ৰপ্তানি, অসমৰ বক্সাৰ 20 মেট্ৰিক টন মৌ। জাতি জনগোষ্ঠীৰ মহামিলনত পৰিণত ফাট বিহু বাকৰি, চাৰিকুৰীয়াৰ পৰত মৌ গুলিত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা, জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন, গামোচা প্ৰতিযোগিতাৰ আয়োজন, বিহুৱান উন্মোচন। বিজেপি NDAৰ বিধায়িনী দলৰে বৈঠকত হ'ব চূড়ান্ত সিদ্ধান্ত। আজি নিৰ্বাচিত হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। দিনৰ ভাগতে চৰকাৰ গঠনৰ

কাৰ্যপালক কৰিব সাক্ষাৎ গুৱাহাটীত উপস্থিত জে পি নাড্ডা, নায়ব সিং সোনী। চাউল দাইল মিঠাতেলৰ পাছত শাক পাচলিৰ বজাৰতো জুই, উৎসতকৈ 2-3 গুণ অধিক দামত পাচলি কিনিছে মহানগৰৰ বাসিন্দাই। তামিলনাডুৰ মুখ্যমন্ত্ৰীৰূপে আজি শপত ল'ব বিজয়ে। কংগ্ৰেছ দল, বাও দলসহ 121 জন বিধায়কৰ সমৰ্থন পত্ৰ জমা দিলে ৰাজ্যপালৰ হাতত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত বলুকাত ঘৰিয়াল, পৰ্যটকৰ বাবে সুখবৰ, গাইডৰ কেমেৰাত বন্দী ছবি। চীনা সমুদ্ৰৰে হ'ব লেনদেন, বছৰি 40-50 আৰব ডলাৰ সংগ্ৰহৰ লক্ষ্য। হৰমুজৰ টোল সংগ্ৰহৰ বাবে প্ৰাধিকৰণ গঠন ইৰাণৰ। যোৱা এটা দশকত অপহৰণকাৰী কবলত 11 লাখ লোক, দেশত 70 বছৰত 20 লাখ লোকক অপহৰণ। খেলৰ পৃষ্ঠাত ৰাজস্থানক হৰুৱাই দ্বিতীয় স্থানলৈ উন্নীত গুজৰাট টাইটানছ। শুভমন সুদৰ্শনৰ অৰ্ধশতক, ৰাশিদ খান, মহম্মদ চিৰাজৰ 4টা উইকেট লাভ। আই পি এলত আজিৰ খেল চেন্নাই ছুপাৰ কিংছ বনাম লক্ষ্ণৌ ছুপাৰ জায়েণ্ট। খেলখন 3:30 বজাত চেন্নাইত অনুষ্ঠিত হ'ব। আনহাতে আন এখন খেল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু বনাম মুম্বাই ইণ্ডিয়ানছ। খেলখন 7:30 বজাত ৰায়পুৰত অনুষ্ঠিত হ'ব। ফিফা বিশ্বকাপৰ প্ৰাথমিক দল ঘোষণা, কাইলৈৰ অন্তিম দিন। কোনো প্ৰতিষ্ঠানে ক্ৰয় কৰা নাই সম্প্ৰচাৰৰ স্বত্ত্বেও দূৰদৰ্শনতে হ'ব বিশ্বকাপ দৰ্শন। প্ৰশ্ৰোতা, আজিৰ পৰ্বৰ নিৰ্দিষ্ট সময় শেষ হ'ল। আপোনালোক আটাই ভালে থাকক। অনুষ্ঠান সুদীপ্ত শৰ্মাৰ পৰা ইমানতে সামৰিছো। নমস্কাৰ।

0: সমূহ শ্ৰোতালে শুভেচ্ছা জনাই আৰম্ভ কৰিছোঁ নিদান। আজি নিদান অনুষ্ঠানৰ অতিথি মেডিচিন বিশেষজ্ঞ ডাক্টৰ ৰাজীৱ কুমাৰ বৰা। নমস্কাৰ ডক্টৰ বৰা।
1: নমস্কাৰ।
0: আৰু আমি লোৱা বিষয়টো হ'ল উচ্চ ৰক্তচাপ আৰু নিৰাময়। আমি দেখিবলৈ পাওঁ যে চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে মানুহৰ মাজত যথেষ্ট স্বাস্থ্য সজাগতা বাঢ়িছে, আৰু এই স্বাস্থ্য সজাগতা বঢ়াৰ লগে লগে কিছু ৰোগ আমি নিয়ন্ত্ৰণ কৰি ৰাখিব পৰা হৈছোঁ। বিশেষকৈ এইবোৰ ৰোগক আমি জীৱনশৈলী ৰোগ বা লাইফষ্টাইল ডিজিজ এনেকুৱা নামৰ নামাকৰণ কৰিছোঁ। কিন্তু এটা সময় আছিল যে উচ্চ ৰক্তচাপতো যথেষ্ট মানুহৰ মৃত্যু হৈছিল বা শাৰীৰিকভাৱে অসুস্থ হৈ বিশেষভাৱে জীৱন যাপন কৰিবলগীয়া হৈছিল। এতিয়া সংখ্যা কমিছে বুলি নকওঁ, কিন্তু মানুহৰ মাজত সজাগতা বাঢ়িছে, আৰু সজাগতা বঢ়াৰ কাৰণে কিছু প্ৰতিকাৰ বা প্ৰতিৰোধ কৰি ৰাখিব পাৰিছে।
1: আগতে ধৰি লওক বহুত মানুহে জানে মোৰ প্ৰেছাৰ আছে, হাই ব্লাড প্ৰেছাৰ আছে, তথাপিও ক'ব নে কিছুমানে ধৰি লওক গৰ্ব কৰিয়ে কয় যে নাই মোৰ 200 আছে, ওপৰত তলত থাকে 100, মই একো ফিলেই নকৰোঁ, গতিকে মোৰ সেইটোৱে গোটেই ঔষধটো পিছৰ কথা, নিমখ কমাই খোৱা সেইটো কামো নকৰিছিলে। কিন্তু নহয়, আজিকালি মানুহখিনি যথেষ্ট হেল্থ কনচিয়াছ, সজাগতা বহুত বেছি
0: সজাগতা বাঢ়িছে। গতিকে এই সজাগতা আৰু ৰোগটোনো কি কাৰণে হয় আৰু ৰোগটো প্ৰতিৰোধ কেনেকৈ কৰি ৰাখিব পাৰি আৰু উচ্চ ৰক্ত চাপনো কি, প্ৰথমতে এই বিষয়ৰ পৰা আৰম্ভ কৰোঁ যে উচ্চ ৰক্তচাপ বুলি ক'লে বা ৰক্তচাপনো কিয় থাকিব লাগে, এই কথাখিনিৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ।
1: প্ৰথম ক'ব গ'লে চাওক, আমি যিটো ব্লাড প্ৰেছাৰ, প্ৰেছাৰটোতো থাকিবই লাগিব ব্লাডৰ, মানে তেতিয়াহে আল্টিমেটলি আপুনি যেতিয়া থিয় হৈ থাকে, প্ৰেছাৰ নাথাকিলে সেইটো ব্লাড গৈ পেলাইতো ব্ৰেইনত সোমাব নোৱাৰিব। সোমাব নোৱাৰিলে ব্লাডতে আপোনাৰ যি খোৱা বস্তু মানে গ্লুক'জখিনিয়ে কওক, অক্সিজেনে কওক, সেইটোতো ব্লাডে কেৰি কৰে। এতিয়া যেতিয়ালৈকে আপোনাৰ ব্লাড প্ৰেছাৰটো ছেটিছফেক্টৰী লেভেলত নাথাকিব যিখিনি দৰকাৰ হয়, তেতিয়ালৈকে আপোনাৰ ব্ৰেইনত নোসোমাব। গতিকে যিখিনি মানুহৰ, কিছুমান মানুহ থাকে সাধাৰণতে ল' প্ৰেছাৰ থাকে, বহুতৰ ধৰি লওক খোৱা বেয়া কাৰণে বা কিবা স্বাস্থ্যৰ কাৰণেই হ'ব পাৰে, সেই তেনেকুৱা মানুহক চাব, আপুনি যদি অলপ সময় থিয় হৈ থাকে বা 2 মিনিট 4 মিনিট থিয় হৈ থাকে, মূৰ ঘূৰা আৰম্ভ কৰে বা চকুৰ আগত আন্ধাৰ দেখে, সেইটো সাধাৰণতে কম ৰক্তচাপৰ চাইন এটা। গতিকে সেইকাৰণে ক'ব গ'লে আমাৰ নৰ্মেল এটা ব্লাড প্ৰেছাৰ মিনিমাম এটা থাকিবই লাগিব। সাধাৰণতে আমি 120/80 বুলি কওঁ, সেইটো একদম আইডিয়েল, সেইটো আৰু কাটা কাটিয়ে 120/80 হ'ব লাগে বুলি কথা নাই, 110 বা আপোনাৰ 70 হ'লেও চলি যাব, আৰু ইপিনে 130/84/86 হ'লেও চলি যাব।
0: কিন্তু তাৰমানে আমি সহজ ভাষাত ক'বলৈ গ'লে

0: ব্লাড প্রেশার, আর এই প্রেশারটোর কারণে রক্ত চলাচল করার সহায় করে।
1: মানে আপনার ধর এটা আপনার কব গেলে একটা পাম্পে যদি আপনার পানিটু ঠেলে আলটিমেটলি পানিখিনি এটাতো প্রেশার থাকবই, ঠেলিলে প্রেশারটা ওলাব, গতি যেটা হার্টে ব্লাডটো ঠেলে ঠেলিছে বুলিয়ে কইছো আর আপনার হিরত প্রেশারটা আসবই।
0: মানে সেই আসলে সেই পানি ঠেলার যে কথা সেই
1: একই বস্তু, সেইটা পাম্পে ঠেলে ইয়াত আমার হার্টে ঠেলে। আর একটা কথা ঠিক পানি তুলনায় হার্টটা বারো বহুত বেশি কমপ্লিকেটেড বস্তু, কিন্তু যে নক এটা আলটিমেটলি ফ্লুইডে হয়।
0: গতি সহজ ভাষাত কবলে গেলে যে প্রেশারটা আসলে তেনে ধরনের
1: থাকবই,
0: থাকবই লাগবে, তেনে ধরনের সৃষ্টি
1: হয়
0: হয় নহয় জানো। এতিয়া এই রক্তচাপর যে আপনি সংখ্যা কলে সেইটোর তারতম্য বয়স অনুযায়ী কিবা বেলেগ
1: থাকে? ডেফিনেটলি থাকে। আপনি যেটু কইছে এতিয়া ধর আমি যেটু কলো একদম আইডিয়াল যেটু 120/80 বলি কোয়া হয়, এটা সাধারণত খুব কম মানুষের থাকে, কিছু এই 116 কিছু 124 থাকে, কিন্তু স্যাটিসফ্যাক্টরি এখানে কবলগিয়া একু নাই। কিন্তু একটা কথা ঠিক, মানে ধর ইন্টারন্যাশনাল ক্লাসিফিকেশন কিছু থাকে, তো তার যদি আপনি 140 ক্রস করে উপরতো বা তলরটো 90 ক্রস করে হলে আপনার গ্রেড ওয়ান মানে হাইপারটেনশন বা উচ্চ রক্তচাপ বলে কোয়া হয়। এটা ফার্স্ট কথাটা হয়েছে প্রথম তিন মাহত লাইফস্টাইল মডিফিকেশন করবো দিয়া হয়, যেন ধর নিমখ কমায় খাওক, রাতেপা হোক বা আবেলি হোক, প্রিফারেবলি রাতেপা অল্প এক্সারসাইজ করক, মানে ডায়েটটা কন্ট্রোল করে লাইফস্টাইলটা মডিফাই করক, আর যদি শকত হয় ডেফিনেটলি ওয়েটটো কমাও।
0: এতিয়া আমি প্রতিকারখিনিলৈকে যাম, তাৰ আগতে আৰু দুটামান কথা পাতিম। আমি প্রত্যেকৰ ক্ষেত্ৰতে আপুনি যিটো কথা কলে সেই ধৰণে ৰক্তচাপটো থাকিব লাগে, গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত,
1: মানে গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰতো আপোনাৰ প্ৰেছাৰটো বেছি থাকিব লাগে বুলি কথা নাই, প্ৰেছাৰ একেই থাকিব। কিন্তু কথাটো হৈছে আপোনাৰ যেতিয়া গৰ্ভৱতী মহিলা ধৰি লওক আপোনাৰ 8 মাহ হৈ গৈছে, 8 মাহ ক্ৰছ কৰিছে, সাধাৰণতে আপোনাৰ প্ৰেগনেন্সিৰ সময়ত বহুত হৰ্মনেল চেঞ্জ আহে, তো গতিকে সেই হৰ্মনেল চেঞ্জখিনিৰ কাৰণে আপোনাৰ সদায় ফ্লুইড ৰিটেনশ্যন হয়, মানে গাত পানী এক্সট্ৰা বডিটোৱে ৰাখি থয়। গতিকে ৰখাৰ লগে লগে সেইকাৰণে মানুহগৰাকী সাধাৰণতে ফুলে অলপ, শকতো হয়, এনেই খোৱাৰ কাৰণেও শকত হয়, আৰু দেখিব অলপ ভৰি ফুলিছে, যিটো হেঁচি দিলে ডবি যায়, আৰু তেওঁলোকৰ সাধাৰণতে অলপ সেইকাৰণে প্ৰেছাৰটো ব্লাড প্ৰেছাৰটো বাঢ়ে। বাঢ়িলেও আমি তথাপিও এটলিষ্ট 140 ক্ৰছ কৰিবলৈ ইমান এটা দিয়া নহয়, যদি 140 ক্ৰছ কৰিছে এটা প্ৰেছাৰ ঔষধটো দিয়া হয় বা নিমখ এটলিষ্ট ইনিচিয়েলি নিমখটো কমাই চোৱা হয়, যদি নহৈছে তেতিয়াহ'লে কিবা এটা প্ৰেছাৰ ঔষধ দিয়া হয়, মানে কাট অফ লিমিট ইজ 140/90।
0: তেখেতসকলৰ ক্ষেত্ৰতো একে
1: একে।
0: আৰু এনেকুৱা কিবা কথা আছে নেকি যে তেওঁ গৰ্ভ অৱস্থা পাৰ কৰি দিয়াৰ পিছত সেই আকৌ
1: মানে কথাটো হৈছে ধৰি লওক আপোনাৰ যদি প্ৰেগনেন্সিৰ সময়ত প্ৰেছাৰ ঔষধ কিবা খাই থাকিব লগা হৈছিলে, হয়তো আফটাৰ ডেলিভাৰী প্ৰেছাৰ ঔষধ মানে বন্ধ কৰিব লগা হ'ব পাৰে, আধা মহিলাসকলৰতো ঔষধ দিব লগা নহয়গৈ আফটাৰ ডেলিভাৰী,
0: গতিকে সেইটো বিষয়ত চিন্তা কৰিবলগীয়া
1: সেইটো ইমান নাই, প্ৰেছাৰ ঔষধ বহুত ধৰণৰ।
0: এতিয়া আমি সাধাৰণতে
1: হয়
0: যে উচ্চ ৰক্তচাপত ভুগিছে,
1: অকে
0: এই কথাটো কেনেধৰণে গম পাব?
1: এতিয়া ক'বলৈ এইটো খুব দিগদাৰ, মই যিটো অলপ আগতেও ক'লোঁ যে বহুত মানুহ আছে ক'ব বোলে নাই মোৰতো 200 আছে, তলত 100 থাকে, মই তেওঁ গমেই নাপাওঁ। ইয়াছ, এইটো হয় যে আপোনাৰ ধৰি লওক 140 বা ক্ৰছ কৰি জাষ্ট গৈছে, 150 আছে, হয়তো একো ফিল নকৰিবও পাৰে। গতিকে আইডিয়ালি আমি এইটোৱেই কওঁ যে আপুনি এটলিষ্ট বছৰটোত এবাৰকে হ'লেও প্ৰেছাৰটো জোখাটো ভাল, কাৰণ আজিকালি লাইফত বহুত ষ্ট্ৰেছ আছে, টেনশ্যন আছে, খোৱাৰো নিয়মটো ইমান নহয়, গতিকে বহুতৰে থাকে, আৰু সাধাৰণতে আপুনি চাব ওবেচিটি মানে বহুতৰে বেছি থাকে, গতিকে বছৰত এবাৰ এটলিষ্ট ব্লাড প্ৰেছাৰটো জোখাওক, এনেও 1 মিনিট সময় লাগে জুখিবলৈ, যদি অলপ বেছি ওলাইছে প্ৰথম আপুনি এক্সাৰচাইজ কৰি পেলাই ৱেইট কমাই চাওক, যদি নহয় তেতিয়া প্ৰেছাৰ ঔষধ হওক। মানে মই কোৱা কথাটো এইটোৱেই যে বছৰত এবাৰকে হ'লেও প্ৰেছাৰ জুখিব, PHC আছে গ'লেই হ'ল, এনেই চবেই চাই দিব, সাধাৰণ কথা, গতিকে চালেই হ'ল আৰু, মানে এবাৰ চাব লাগে।
0: মানে সেইটো কিমান বয়সৰ পৰা অভ্যাস কৰা ভাল?
1: যদি আপোনাৰ ধৰি লওক ফেমিলি হিষ্ট্ৰি আছে, মাক দেউতাক দুইজনৰে আছে, তেতিয়া 30 বছৰমানৰ পৰা ইয়াৰলি চাওক একো নাই। আৰু কিন্তু কথাটো হৈছে বোলে ল'ৰা বা ছোৱালীৰ বা দুজনে হওক এই শকতো হয় আৰু মাক দেউতাকৰ প্ৰেছাৰ আছে, তেতিয়া আইডিয়েলি আপুনি 20 বছৰৰ পৰা কৰিব পাৰে, সেইটো মানে মানে বয়স লৈ মেলি ইমান সাংঘাতিক কাট অফ নাই। তথাপিও আমি 30 বছৰ বুলি ক'লে 30 বছৰৰ পৰা এটলিষ্ট ডেইলি চোৱাটো ভাল, মাক দেউতাক
0: পৰিয়ালৰ ক্ষেত্ৰত যদি আছে দেউতাক মাকৰ বা তেনেকুৱা ফেমিলি হিষ্ট্ৰি আছে তেওঁলোকে অকণমান আগৰ পৰা চোৱা ভাল, বাকীখিনিয়ে
1: এটলিষ্ট 30 বছৰ বয়সত বোলে ক্ষীণ, মাক দেউতাকো ক্ষীণ, প্ৰেছাৰৰ একো প্ৰব্লেম নাই, 30 বছৰ পিছৰ পৰা কৰিলে হ'ল।
0: আগতীয়াকৈ একো ধৰণৰ লক্ষণ তেওঁলোকে
1: নাপাবও পাৰে,
0: নাপাব,
1: বহুতে ক'ব মোৰ ডিঙিৰ পিছফালটো বিষাইছে বা প্ৰেছাৰৰ কাৰণে মূৰ ঘূৰাইছে, আচলতে বস্তুটো উল্টা হয়, প্ৰেছাৰৰ কাৰণে মূৰ ঘূৰাই যদি আপোনাৰ খুব বেছি প্ৰেছাৰ আছে, ষ্ট্ৰ'ক হ'ব ওলাইছে, তাৰ আগে আগে হ'ব পাৰে, সেইটো বেলেগ কথা, কিন্তু বহুতৰ আপোনাৰ মূৰ ঘূৰোৱাৰ কাৰণে সেইখিনি সময়ত প্ৰেছাৰটো বাঢ়ে, মানে মূৰতকৈ মূৰ ঘূৰাইছে, ই কৈছে নাই প্ৰেছাৰ বাঢ়িছে দেখি মূৰ ঘূৰাইছে, গতিকে গৈ পেলাই প্ৰেছাৰটো জোখে বেছি ওলায়, চয়ে ভাবে নাই এই কয় মানে প্ৰেছাৰটো বাঢ়িছিল কাৰণে মূৰ ঘূৰাইছে, আচলতে বস্তুটো নহয়, মূৰ ঘূৰাইছিলে হয়তো কেতিয়াবা কাণৰ প্ৰব্লেমৰ কাৰণেও হ'ব পাৰে বা স্পণ্ডিলাইটিছ থাকিলে হ'ব পাৰে, সেইটো কাৰণে মূৰ ঘূৰাইছিলে, আৰু মূৰ ঘূৰালে বা আপোনাৰ ধৰি লওক খং উঠিলে বা কিবা

0: মানে বমি চমি কৰি উঠিছে, সেইখিনি সময় যদি ইমিডিয়েটলি আফটাৰ মানে সেইটো হোৱাৰ পিছত চাই নহয় সদায় প্ৰেছাৰ বেছি পাব, সেইটো ষ্ট্ৰেছ ফেক্টৰৰ কাৰণে হয়। গতিকে প্ৰেছাৰৰ কাৰণে মূৰ ঘূৰাটো কম হয়, মূৰ ঘূৰোৱাৰ কাৰণে প্ৰেছাৰটো বেছি হয়, বস্তুটো উল্টা হয়।
1: এতিয়া ধৰি লোৱা হ'ল এজন নিৰোগী মানুহ,
0: হয়
1: তেওঁৰ ক্ষেত্ৰত আপুনি ইতিমধ্যে উল্লেখ কৰিলে যে নিয়মীয়াকৈ
0: এবছৰ,
1: যিহেতু আমি এইটো লাইফষ্টাইল ডিজিজ বা জীৱনশৈলী ৰোগ বুলি কোৱা যায়, আজিকালি আৰ্জিত বুলিও বহুত ক্ষেত্ৰত ক'ব পাৰি,
0: আৰ্জিত হয়
1: কিছু কিছু ক্ষেত্ৰত নহয় জানো, গতিকে সেইসকল ব্যক্তিৰ ক্ষেত্ৰত কিছু সজাগতাটো বেলেগ হ'ব, যেনেকৈ ডায়েবেটিছ বা মধুমেহ ৰোগত ভুগি আছে।
0: এটা কথা মই কৈছোঁ, ডায়েবেটিছ বা মধুমেহ যদি আছে তেওঁতো এটলিষ্ট আমি কওঁ যে এভৰি 15 ডেজত চুগাৰটো চেক কৰিব, গতিকে আৰু কৰিলে সদায় ফাষ্টিং বিপি দুইটা কৰিব লাগে, গতিকে এভৰি 15 ডেজ চেক কৰা, আজিকালি সেই গ্লুক'মিটাৰ আছে মানে ঘৰতে চাব পৰা মেচিনটো আছে, চুগাৰটো চেক কৰি থাকক, নৰ্মেল আছে অ'কে ভাল কথা, যদি গণ্ডগোল হৈছে ডক্টৰৰ ওচৰত আহক, তেওঁলোকে এডজাষ্ট কৰিব লগা হ'ব পাৰে ঔষধ, আৰু তেওঁলোকে প্ৰিফাৰেবলি মাহে মাহে চোৱাটো বেষ্ট। আৰু যদি প্ৰেছাৰ আছে, ধৰি লওক আপোনাৰ প্ৰেছাৰ ঔষধটো সলাইছে বা বঢ়াইছে পাৱাৰটো, তেতিয়াহ'লে এটলিষ্ট এই নতুন ঔষধটো আৰম্ভ কৰা এসপ্তাহ পিছত আকৌ চেক কৰক, যদি এই প্ৰেছাৰটো নৰ্মেল হৈ গৈছে তেতিয়াহ'লে সেইটো ঔষধ চলি থাকক মাহে মাহে, আৰু যদি মিলা নাই বোলে আকৌ বঢ়াব লগা হ'ল, যেতিয়ালৈকে বঢ়াই থাকে এভৰি 7 ডে মানে এসপ্তাহৰ মূৰে মূৰে চেক কৰক, যেতিয়ালৈকে কণ্ট্ৰল হ'ল, কণ্ট্ৰল হ'ল মাহে মাহে চেক কৰক, ডায়েবেটিছ থাকিলে মাহে মাহে কৰাটো বেষ্ট
1: হয়, উপকৃত হ'ব বা তেওঁ নিয়মেই যিটো সেইটো তেওঁ বান্ধি লোৱা নিয়ম এইটো কৰিবই লাগিব।
0: আৰু আজিকালি ক'ব গ'লে চাওক বহুতে ধৰি লওক আমি এতিয়া ক'লোঁ যে PHCত গৈ পেলাই কৰিব লাগে, আজিকালি মেচিনো আছে আৰু গতিকে আপুনি ঘৰত বহি পেলাইও কৰিব পাৰে, গতিকে যেনেকৈ কৰক, কিন্তু প্ৰেছাৰটো এটলিষ্ট মাহত, ডায়েবেটিছ বা ধৰি লওক বেলেগ কিবা কমপ্লিকেশ্যন, কিডনীৰ কিবা প্ৰব্লেম আছে, মাহে মাহে চেক কৰাটো বেটাৰ, আৰু যদি একো নাই বছৰত এবাৰকৈ কৰক।
1: এতিয়া ডায়েবেটিছৰ কথা আমি জানিব পাৰিলোঁ, ডায়েবেটিছ যিসকল ৰোগী তেওঁলোকে এই উচ্চ ৰক্তচাপৰ ক্ষেত্ৰত এনেধৰণে নিয়মীয়াকৈ চোৱাটো প্ৰয়োজন, তাৰ বাহিৰে আৰু কোনকেইটা ৰোগৰ ক্ষেত্ৰত সদায় সাৱধান হ'ব লাগে?
0: মানে আচল কথা ক'ব গ'লে চাওক, আপোনাৰ যিখিনি ডিজিজ, বিশেষকৈ হৰ্মনেল ডিজিজ, এটাটো আপুনি ডায়েবেটিছ বাৰু হ'ল, ছেকেণ্ড আপোনাৰ থাইৰয়ডৰ প্ৰব্লেম থাকিলে, থাইৰয়ডৰ প্ৰব্লেম যদি আপোনাৰ থাইৰয়ডে কম কাম কৰিছে, হাইপ'থাইৰয়ডিজম বুলি যিটো কয়, তেওঁলোকে সাধাৰণতে প্ৰেছাৰ থাকিবই, সাধাৰণতেই থাকে, গতিকে তেওঁলোকৰ যেতিয়ালৈকে কণ্ট্ৰল নহয় তেতিয়ালৈকে আপোনাৰ সপ্তাহে সপ্তাহে চাব লাগিব ড'জ এডজাষ্ট কৰালৈকে, তেওঁলোকে হয়তো দুমাহ বা 3 মাহৰ মূৰে মূৰে চাই থাকিব পাৰে, কিন্তু তথাপিও মানে বেষ্ট হৈছে মাহে মাহে কৰাটো, কাৰণ মই এইকাৰণেই জোৰ দিছোঁ, বাকী বোলে ঠিক আছে আপুনি বেলেগ হৈছে ব্লাড ড্ৰ কৰি বেজী ভৰাই পেলাই ব্লাড ওলাই পৰীক্ষা কৰিব লাগে, এইটোতো একো নাই, সাধাৰণ জাষ্ট আপুনি সেই কাফটো ৰেপ কৰি পেলাই চাবহে লাগে, গতিকে মাহত এবাৰ চাওঁ কি আপত্তি আছে, তেওঁৰ কাৰণে ভাল, চবৰ কাৰণে ভাল ক'ব গ'লে, গতিকে সেইটোৱে কম, যদি কিবা আপোনাৰ ৰোগ আছে তাৰ কাৰণে প্ৰেছাৰো আছে, ছেকেণ্ডেৰী হাইপাৰটেনশ্যন বুলি কয়, এটলিষ্ট মাহত এবাৰকৈ চেক কৰক, নৰ্মেল থাকিলে,
1: নৰ্মেল থাকিলে, এইবোৰ হ'ল ৰোগৰ ক্ষেত্ৰত,
0: হয়
1: নহয় জানো।
0: হয়,
1: এতিয়া খোৱা বোৱা, যিসকলৰ উচ্চ ৰক্তচাপ আছে তেওঁলোকে খোৱা বোৱাৰ ওপৰত যথেষ্ট গুৰুত্ব
0: দিবলগীয়া
1: হয়, আৰু লগে লগে আমি অকণমান নিম্ন চাপৰ কথাও পাতি যোৱা ভাল হ'ব, নহয় জানো। গতিকে উচ্চ ৰক্তচাপৰ সৈতে
0: নিম্ন
1: ৰক্তচাপটো কি হয় আচলতে?
0: হয় ঠিকে, এতিয়া চাওক এনেই আমাৰ মেডিকেল চায়েন্সত একজেক্টলি আপোনাৰ যেনেকৈ আমি কওঁ 140/90 ক্ৰছ কৰিলে মানে প্ৰেছাৰ বেছি থাকে, সেনেকৈ ল' প্ৰেছাৰৰ কোনো মানে মাত্ৰা নাই, কিছুমান ৰোগী দেখিব আপোনাৰ 100/60 আছে, ফটকে থিয় হৈ দিলে মূৰ ঘূৰাই বা চকুৰ আগত আন্ধাৰ দেখে, সেইটো তেওঁৰ কাৰণে ল' প্ৰেছাৰ, মানে ধৰি লওক 3 মিনিট লাইনত থিয় হৈ আছে, মূৰটো পাতল লাগিছে, মূৰ ঘূৰাই পৰিলে, সেইটো ল' প্ৰেছাৰ। কিছুমান এনেকুৱা মানুহো আছে আপুনি 80/60 দেখিব প্ৰেছাৰ, তেওঁ গৈ পেলাই লাইনত এঘণ্টাও থিয় হৈছে, থিয় হ'লেও একো প্ৰব্লেম নহয়, গতিকে তেওঁৰ কাৰণে এইটো ল' প্ৰেছাৰ নহয়। কিছুমান মানুহৰ ইনো নৰ্মেলিও প্ৰেছাৰ কমেই থাকে, গতিকে ইনো যদি সেইটো প্ৰেছাৰত তেওঁৰ একো প্ৰব্লেম হোৱা নাই, ট্ৰিটমেণ্ট কৰিব লগা একো নাই, কিন্তু যদি য়েছ মূৰ ঘূৰাইছে সাধাৰণতে, আৰু এটা কথা ক'ব লাগিব যে ল' প্ৰেছাৰ মানুহৰ ইনেই নহয়, কিন্তু কাৰণ যদি অলপ প্ৰেছাৰটো কমে সেইটো গাটোৱে নিজে এডজাষ্ট কৰে, হয়তো তেওঁ কিবা হৰ্মনেল প্ৰব্লেম আছে, নহ'লে আৰু বহুত মানুহৰ গাত একদম ব্লাড কম থাকে, এনিমিয়া বুলি যিটো কয়,
1: সেই
0: এনিমিয়াত হয় সেইটো কম থাকিলে সাধাৰণতে প্ৰেছাৰ কম খুব ওলায়, প্ৰেগনেঞ্চিত বিৰাট কমন এই বস্তুটো আৰু এনিমিয়া, গতিকে ছেকেণ্ড কজ মানে যিহৰ কাৰণে প্ৰেছাৰটো কমিছে কজটো ট্ৰিট কৰক, প্ৰেছাৰ নিজে আহি যাব, চিন্তাই কৰিব নালাগে, আৰু তথাপিও যদি ভাবিছে মানে ট্ৰিটমেণ্টটো কৰি থাকিবলৈ সময় লাগিব, তেতিয়া এটলিষ্ট এই কেইদিনমান যদি কিডনি চিডনি একো প্ৰব্লেম নাই, অকণমান নিমখটো বেছিকৈ খাব দিয়ক, শ্লাইটলি মানে ORS দিয়ক, ORS আমি যিটো ডায়েৰিয়াত দিওঁ, ডেইলি 1 লিটাৰকৈ ORS দিয়ক, যদি আপোনাৰ ছডিয়াম বাহিনী কম আছিলে নিজে নিজে উঠিয়ে যাওক, প্ৰেছাৰটো উঠিয়ে আহিব, গতিকে সেইটোৱে, কিন্তু মেইন কথাটো হৈছে ল' প্ৰেছাৰ কিয় হৈছে সেইটোৱে মেইন কাৰণ।
1: কেতিয়াবা কেতিয়াবা ডায়েবেটিছ বা মধুমেহ ৰোগৰ ৰোগীৰ ক্ষেত্ৰত আমি দেখোঁ যে তেওঁলোকে বহুদিন ধৰি ধৰি লওক মিঠাই বা সেইবিলাক বস্তু বাছি বাছি খোৱাৰ ফলত তেওঁৰো নিম্ন ৰক্তচাপত ভোগা।
0: ডায়েবেটিছত সাধাৰণতে আপুনি যিটো কৈছে হয় এই ল' প্ৰেছাৰ থাকে, খুব কমৰ থাকে, কিন্তু সাধাৰণতে প্ৰেছাৰ বেছিহে হ'ব, বেছিহে হ'ব, এক নম্বৰ কাৰণ হৈছে সাধাৰণতে ডায়েবেটিছ মানুহখিনি খাব আপুনি 10 জনৰ যদি 5 জনৰ এটলিষ্ট 4 জনে শকত হ'ব, মানে অভাৰৱেইট থাকিব, হাৰ্ডলি

0: মান ক্ষীণ ওলাব। সেই ক্ষীণ মানুহজনে যদি আপুনি ভালকৈ সুধি পেলাই চাই গম পাব যে তেওঁ ডায়েবেটিছ বহুত বছৰ হ'ল, এতিয়া হয়তো অকণমান কিডনি প্ৰব্লেম বা কিবা আৰম্ভ হৈছে, কাৰণ লাহে লাহে ক্ষীণাই আহিছে। সাধাৰণতে আমাৰ এটলিষ্ট এছিয়ান ছেটআপ বা এটলিষ্ট ইণ্ডিয়াৰ ছেটআপত ডায়েবেটিছৰ আপোনাৰ মোৰ দেন 80% মানুহ শকতে হয়, আৰু যেতিয়া মানে আপোনাৰ ৱেইট বেছি থাকিব, আপোনাৰ প্ৰেচাৰ বেছিয়ে থাকিব, ইয়েছ আপোনাৰ ক্ষীণ মানুহ থাকে। সেইখিনি কাৰণে যদি চাই আপুনি তেতিয়াহ'লে অকণমান লাইফষ্টাইল মডিফাই কৰিব লাগিব, আৰু যেনেকৈ ধৰি লওক অলপ নিমখটো বেছি খাব দিব লাগিব, আৰু ধৰি লওক আপুনি বহুত সময় থিয় হৈ থাকিব নালাগে, সেইটো ডায়েবেটিছৰ কমপ্লিকেশ্যনো হয় দেই। বহুত বছৰ ডায়েবেটিছ থাকিলে ফটকে যদি থিয় হৈ দিয়ে, নাৰ্ভখিনি অলপ উইকনেছৰ কাৰণে কৈছোঁ, মানে এলাবৰেটলি নাযাওঁ আৰু, কিন্তু সেই থিয় হৈ দিলে আপোনাৰ টেষ্টখিনি কেতিয়া ভৰিৰ পৰা ঘূৰি আহিব নোৱাৰে, একদম সহজ ভাষাত কৈছোঁ আৰু, তেতিয়া আপোনাৰ মূৰটো পাতল লাগিব, কাৰণ ব্ৰেইনে টেষ্ট নাপালেতো কোনো লাগিব। গতিকে সেইখিনি মানুহক সাধাৰণতে এইটোৱে বুজোৱা হয় যে আপোনালোকে যদি ইনকেছ থিয় হৈব লগা হয়ো, তেতিয়াহ'লে অকণমান লাহে লাহে কৰিব, একদম মাটিৰ পৰা ডাইৰেক্ট থিয় হৈ নিদিব, লাগিলে চকীত 1 মিনিট বা 2 মিনিট বহিব, তাৰপিছত থিয় হ'ব, আৰু প্ৰিফাৰেবলি থিয় হ'লেও ৱালৰ ওচৰত থিয় হ'ব, এটলিষ্ট প্ৰথমে যাতে মূৰ ঘূৰালে এটলিষ্ট ধৰিব পাৰিব। কিন্তু এওঁলোক পেচেণ্টৰ সাধাৰণতে এইটো ডায়েবেটিছৰ কমপ্লিকেশ্যন হয়, আৰু গতিকে এইবোৰ দীঘলীয়া ডায়েবেটিছত হয়।
1: গতিকে সেইখিনি কথা চিকিৎসকৰ পৰামৰ্শ মতে
0: যিহেতু পৰামৰ্শ মতে
1: কৰিব লাগিব, গতিকে আৰু তেওঁ নিশ্চয় চিকিৎসকৰ ওচৰলৈ মধুমেহ যায় থাকিব লাগিব। আমি দেখা পাওঁ উচ্চ ৰক্তচাপৰ কাৰণে বহুত ব্যক্তি হাৰ্ট এটেক সন্মুখীন হ'বলগীয়া হয়, আৰু তেতিয়া কি কৰিব পাৰে বা তেওঁ নিয়ন্ত্ৰণ কৰি ৰাখোঁতে সেই অৱস্থালৈ নাযাবৰ কাৰণে কি কি কথা মনত ৰাখিব লাগে।
0: খালি মই এতিয়া এটা প্ৰথম কথা ক'ব খুজিছোঁ, আপুনি ধৰি লওক এই হাই প্ৰেছাৰৰ কাৰণে যিটো কৈছে হাৰ্ট এটেক বুলি, হাৰ্ট এটেক হয় নোহোৱা নহয়, কিন্তু তাতকৈ আপোনাৰ বেছি কমন এই ব্ৰেইন ষ্ট্ৰকটো হয়।
1: ষ্ট্ৰক
0: বহুতে ব্ৰেইন এটেকো কয়, কিন্তু মুঠতে ষ্ট্ৰক যিটো আৰু, আৰু সাধাৰণতে আপোনাৰ সেই ষ্ট্ৰক হোৱা পেচেণ্টখিনি যদি চাই নহয়, আপুনি এটলিষ্ট 10ৰ ভিতৰত 9 নকলেও 8জনৰতো আপোনাৰ প্ৰেচাৰ বেছি থাকে। গতিকে তেওঁ হয়তো যদি সেই প্ৰেচাৰটো আগৰ পৰা কণ্ট্ৰল কৰি ৰাখিলে, বিশেষকৈ সিৰ ফাটা ষ্ট্ৰকটো দেই, এটা আছে সিৰ ব্লক হয়, ব্লাড ব্লক হয়, সেইটো এটা ষ্ট্ৰক, আৰু এটা আছে সিৰ মানে ফাটি গৈ পেলাই ব্লিডিং হৈ পেলাই ষ্ট্ৰক হয়। এই সাধাৰণতে সিৰ ফাটা ষ্ট্ৰকটো আপুনি 10ৰ ভিতৰত 9 নহ'লেও 8জনৰতো আপুনি হাই প্ৰেচাৰ পাবই, 2জনৰ নৰ্মেল প্ৰেচাৰটো হয় বাৰু, এইটো বেলেগ কথা। কিন্তু সেই তেখেতসকলক খালে এইটোৱে ক'ব খোজোঁ যে তেওঁলোকে হয়তো যদি আপুনি সদায় প্ৰেচাৰটো কণ্ট্ৰল কৰি ৰাখিলেহেঁতেন, এইটো ষ্টেজ কেতিয়াও নাপালে
1: হ'বলগীয়া নহয়। গতিকে সেই নিয়ন্ত্ৰণ কৰি ৰাখিবৰ কাৰণে তেওঁ খাদ্যাভ্যাস বা তেওঁৰ চলন ফুৰণ কি হ'ব লাগে সেই সম্পৰ্কে জনাব।
0: প্ৰথম কথা হৈছে চাওক, আপুনি যে যদি প্ৰেচাৰ আছে, প্ৰথম নিমখটোতো ডেফিনেটলি কমাই খাব লাগিব, এক্সট্ৰা নিমখ যাতেতো কেতিয়াও নলয়, বহুতে কেঁচা নিমখ যে খায় সেইটো যাতে কোনো পধ্যে নহয় প্ৰথম কথা। আৰু ছেকেণ্ড কথা আপোনাৰ যিমানে এই স্নেক্সছ ভুজিয়াই কক বা চানা, সেইবোৰত বহুত নিমখ থাকে, তেলো থাকে, চানাচুৰ জাতীয় বস্তু, সেইখিনি বস্তু যিমান পাৰে তাইটো এভইড, আৰু মানে এইবোৰ বাদ দিয়াই ভাল। আৰু ছেকেণ্ড মষ্ট ইম্পৰ্টেণ্ট কথা হৈছে আপোনালোকে এক্সাৰচাইজ কৰক। এক্সাৰচাইজ মানে এইটো নহয় যে আপুনি সদায় একদম দৌৰিবই লাগিব, আপুনি ভালকৈ আসন কৰক, কপাল ভাতি আছে, এনেকুৱা বহুত আছে, ধৰি লওক আপুনি ৰেগুলাৰলি আসন কৰক, বা ৰাতিপুৱা যদি আপুনি 1.5 কিলোমিটাৰ খোজকাঢ়ে আপ আৰু 1.5 কিলোমিটাৰ ডাউন, মানে 3 কিলোমিটাৰ টোটেল খোজকাঢ়ে, খোজকাঢ়িলে খালি এটাই কথা ক'ব গৈছে, ফুৰিব যোৱা টাইপ খোজকাঢ়িলে নহ'ব, বোলে গৈছোঁ আমুকৰ ঘৰত কি লাগিছে সেইবোৰ চাই চাই গৈ থাকিলে নহ'ব, আৰু মানে জোৰত খোজকাঢ়ক যাতে আপোনাৰ চাৰ্টটো ঘামত তিতে, সেনেকৈ যদি আপুনি 3 কিলোমিটাৰ খোজকাঢ়ে হাৰ্ডলি 15 মিনিট বা 20 মিনিট সময় লাগিব, সপ্তাহত 5 দিনকৈ কৰক যথেষ্ট, কিন্তু ৰেগুলাৰ কৰিবলৈ আপুনি এটলিষ্ট 5 দিনকৈ কৰক। অলপ যদি খুব ষ্ট্ৰেছফুল লাইফ আছে, আপুনি ৰিলেক্সেশ্যনৰ কাৰণে গানেই শুনে, য়োগা কৰে, আপোনালোকৰ কথা সেইটো কৰিলেই হ'ল, আৰু নিমখ কমাই খাওক, কিন্তু ৰেগুলাৰলি ব্লাড প্ৰেচাৰো চেক কৰিব। আৰু মষ্ট ইম্পৰ্টেণ্ট কথা হৈছে এলকহল চিগাৰেট, সেইটোতো বুজিছে আৰু, সেইটো মানে
1: সেইখিনিতো
0: কথাটো হৈছে আমি একো নাই, প্ৰেচাৰ টেচাৰ নাথাকিলেই মানা কৰোঁ, গতিকে এনেকুৱা প্ৰেচাৰ থাকিলে বা চুগাৰ থাকিলেতো আৰু দেখা দেখি বন্ধ কৰিব লাগিব মানে তেওঁলোকৰ কাৰণেই ভাল,
1: গতিকে
0: পৰিয়ালৰ কাৰণে, তেওঁৰ কাৰণে, সমাজৰ কাৰণেও ভাল, গতিকে সেইখিনি বস্তু বন্ধ কৰিব লাগে, সেইটোৱে কথা।
1: মাছ মাংসৰ ক্ষেত্ৰত,
0: মাছ মাংস একজেক্টলি বহুতে কয়, বিশেষকৈ মাছতো ইমান একো প্ৰব্লেম নাই, মাছত ইনো আচলতে আপোনাৰ কিছুমান অমেগা-3 ফেটি এচিড থাকে বুলি কয়, সেইটো আচলতে হাৰ্টৰ কাৰণে ভাল হয়, বেয়াটো পিছৰ কথা। যদি বোলে ইউৰিক এচিডৰ প্ৰব্লেম আছে, কলেষ্ট্ৰল বহুত বেছি আছে, মাংস যিমান পাৰে কমাই খাব পাৰিলে বেছি ভাল, আৰু তথাপিও যদি খায়ো মানে ধৰি লওক মুৰ্গীটো খালে ইমান অপকাৰ নহয়, যদি আপুনি ছাগলী খায় বেছি অপকাৰ হ'ব, কম খালে সপ্তাহত আপুনি এদিন খালে আমি একো নকওঁ, আৰু মাছ খাব পাৰে, কিন্তু ইম্পৰ্টেণ্ট কথা হৈছে যদি যিমান পাৰে ডিমটো এগটো ট্ৰাই টু এভইড, সেইটো
1: প্ৰস্ৰাৱৰ সমস্যা থাকিলে সেইটো নোখোৱা,
0: কাৰণ এইটো যথেষ্ট কলেষ্ট্ৰল থাকে,
1: গতিকে সেইখিনি কথা মনত ৰাখিব লাগিব। মানে খাদ্যাভ্যাসৰ সলনিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিব লাগিব, নিয়মীয়াভাৱে প্ৰেচাৰ চেক কৰিব লাগিব, ঔষধ যেনেধৰণে দিয়ে সেইধৰণে খাব লাগিব, আৰু ঔষধৰ তাৰতম্য হ'ব পাৰে, চিকিৎসকৰ পৰামৰ্শ মতে তাৰতম্যখিনি গ্ৰহণ কৰিব লাগিব এইখিনি যদি কৰি থাকে তেতিয়াহলে উচ্চ ৰক্তচাপ এটা ডাঙৰ সমস্যা
0: নহয় আপোনাৰ এটলিষ্ট ষ্ট্ৰকৰ পেচেণ্টটো ইনো নাইকিয়া
1: হয় কিন্তু উচ্চ ৰক্তচাপৰ কাৰণে

0: কিছু জটিলতা আহিব, যদিহে তেওঁ যিখিনি আপুনি
1: নকৰে
0: পৰামৰ্শ দিলে নকৰে সেইখিনিয়ে জটিলতা আনিব পাৰে।
1: আনিব পাৰে।
0: ডক্টৰ বৰা, আপোনালৈ ধন্যবাদ থাকিল। নমস্কাৰ।
1: নমস্কাৰ, ধন্যবাদ।
2: স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান নিদান শুনিলে।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
5: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত কি হয়?
5: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
4: মানে
5: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
4: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী। আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
6: Our voice gets you heard everywhere.
3: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
6: 6900453528।
3: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
7: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: উপন্যাস পাঠ অনুষ্ঠানত শুনক উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ ৰচিত উপন্যাস মিৰি
1: জীয়ৰী।
0: প্ৰতি শুকুৰবাৰে নিশা 8:02 আৰু শনিবাৰে পুৱা 7:30 বজাত

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। ৰাজ্যত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে সাজু হৈছে। বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত আজি পুৱা 9 বজাত বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক জে পি নাড্ডা আৰু সহকাৰী পৰ্যবেক্ষক নায়াব সিং ছাইনীৰ উপস্থিতিত বিধায়িনী দলৰ নেতা বাছনি কৰা হ'ব। ইয়াৰ পাছত একেটা স্থানত এন ডি এৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত এন ডি এৰ বিধায়িনী দলৰ নেতা বাছনি কৰা হ'ব। বৈঠকৰ অন্তত এন ডি এৰ বিধায়িনী দলে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰিব আৰু চৰকাৰ গঠনৰ বাবে দাবী জনাব। নতুন চৰকাৰে পৰহিলৈ আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থকাৰ কথা। উল্লেখযোগ্য যে খানাপাৰাত আয়োজিত শপত গ্ৰহণ অনুষ্ঠানত বিজেপিয়ে 1,00,000 লোকক সমবেত কৰোৱাৰ লক্ষ্য লৈছে। শপত গ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত স্বপ্ননীল পাল আৰু যান বাহন আৰক্ষীৰ উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাই কালি এখন সংবাদমেলত এই বিষয়ে ঘোষণা কৰে। এই অনুসৰি পৰহিলৈ পুৱা 9 বজাৰ পৰা দুপৰীয়া 2 বজালৈ কইনাধৰাৰ পৰা বিমানবন্দৰলৈ গধুৰ আৰু ধীৰ গতিৰ বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। কইনাধৰাৰ পৰা জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পইণ্টলৈকে কেৱল পথৰ এটা ফালেৰেহে যান বাহনৰ চলাচলৰ অনুমতি দিয়া হ'ব। এই পথছোৱাৰে ট্ৰাক, ডাম্পাৰ আদি গধুৰ বাহন চলাচল কৰিব নোৱাৰিব। জনসাধাৰণক অসুবিধা এৰাই চলাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে জি এছ ৰোড ব্যৱহাৰ কৰিবলৈ আৰু বিমানবন্দৰলৈ যোৱা যাত্ৰীসকলক কমেও 2 ঘণ্টা আগতে যাবলৈ অনুৰোধ জনোৱা হৈছে। নিৰ্দেশনা অনুসৰি 27 নম্বৰ আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিচ লেনৰ লগতে বতাঘুলি, পাঞ্জাবাৰী, 6 মাইল, খানাপাৰা আদি অঞ্চলৰ ৰাস্তাৰ কাষত যান বাহন ৰখাই থব নোৱাৰিব। শপত গ্ৰহণ অনুষ্ঠানলৈ অহা বাহনসমূহৰ বাবে সৰু সজাই, বশিষ্ঠ পথ, শ্বহীদ ন্যাস পথত পাৰ্কিঙৰ ব্যৱস্থা কৰা হ'ব। যান বাহন আৰক্ষীৰ উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাই যান বাহনৰ চলাচল নিয়ন্ত্ৰণৰ বিষয়ে এইদৰে কয়।
1: NS-27 আমি সকলো ধৰণৰ ডাঙৰ গাড়ী, যিবিলাক মাল কঢ়োৱা গাড়ী থাকে, বিশেষকে ট্ৰাক, ডাম্পাৰ, JCB, হাইড্ৰা, এই কোনো ধৰণৰ গাড়ীখিনি চলাচল আমি NS-27 আৰু NS-17 আমি হ'ব নিদিম। ঠেলা হওক, ই ৰিক্সাছ হওক, সেই শ্ল' মুভিং ভেহিকেলছখিনিও একে NS-27 আৰু NS-17। NS-27 মই কৈছো আপোনাৰ কন্যাধাৰা পইণ্টৰ পৰা ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰলৈকে, আকৌ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰৰ পৰা আজৰালৈকে এই অঞ্চলটোত শ্ল' মুভিং ভেহিকেল আৰু যিখিনি ডাঙৰ ডাঙৰ ট্ৰাক, ডাম্পাৰ, JCB সেইখিনি প্ৰযোজ্য বন্ধ কৰা হ'ব। NS-27ৰ ছাৰ্ভিচ লেন, বহুত দি ছাৰ্ভিচ লেন আৰু মেইন ট্ৰেকত কোনো ধৰণৰ গাড়ী পাৰ্কিং নহ'ব সেইদিনাখন।
0: লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ মহগুলি চাপৰিত অনুষ্ঠিত ঐতিহাসিক ফাট বিহুৰ আজি সামৰণি পৰিব। চাৰিকৰীয়া নৈৰ পাৰত অনুষ্ঠিত বিভিন্ন জাতি জনজাতিৰ মহামিলনৰ এই বিহুতলিত আজি পুৱা 10 বজাত সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব। জনপ্ৰিয় কণ্ঠশিল্পী তথা অভিনেত্ৰী দীপলীনা ডেকাই এই শোভাযাত্ৰা উদ্বোধন কৰিব। দুপৰীয়া 12 বজাত ফাট বিহুৰ মুখ্য আকৰ্ষণ মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। জ্যেষ্ঠ বিহুৱা নিৰঞ্জন গগৈয়ে শতাধিক দলে অংশগ্ৰহণ কৰিবলগীয়া মুকলি বিহু প্ৰতিযোগিতা মুকলি কৰিব। দিনৰ 2 বজাৰ পৰা ফাট বিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হ'ব। অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত গোস্বামীয়ে উদ্বোধন কৰিবলগীয়া মুকলি সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। নৱনিৰ্বাচিত বিধায়ক ডাঃ ৰণোজ পেগু, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, ঢকুৱাখনাৰ বিধায়ক নৱকুমাৰ দলে আৰু সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে মুকলি সভাত বিশিষ্ট অতিথি হিচাপে ভাগ ল'ব। মুকলি সভাত লোক সংস্কৃতিৰ গৱেষক ডঃ পুষ্প গগৈ নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকিব। ডিব্ৰুগড় জিলাৰ কুমাৰণী চিগা ৰাষ্ট্ৰীয় ঘাইপথত কালি নিশা ডাম্পাৰৰ খুন্দাত এজন লোক থিতাতে নিহত হয়। মৃত লোকজন চৰাইদেউৰ জিতুল সোণোৱাল বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰৰ চালকক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সমৰ্থ হয়।

0: যোগ্য রোগীর বাবে বিনামূলীয় ঔষধ আর উৎকৃষ্ট স্বাস্থ্য সেবা।
1: তেন্তে মই এবাৰ যাব লাগিব।
0: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সর্বাধিক গুরুত্বপূর্ণ।
2: হোমিওপ্যাথিক আঞ্চলিক গবেষণা প্রতিষ্ঠান, ভেটাপাড়া, গুৱাহাটী।
3: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
4: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
3: তাৰ মানে?
4: মানেটো হল হোমিওপ্যাথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত কি হয়?
4: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
3: মানে
4: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
3: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিওপ্যাথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাড়া, গুৱাহাটী।
5: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 kHz, FM বেণ্ডৰ 101.6 MHz, লগতে নিউজ অন AIR মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু গীতিমালিকা।

কল্পনা ভূঞাৰ কণ্ঠগীতটি শুনিলে। এইবাৰ এয়া ৰঞ্জিত কটকী, গীতৰ কথা জীমনি চৌধুৰীৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

গীতিমালিকা অনুষ্ঠানত সেয়া আছিল অসীম কুমাৰ। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো কৃষ্ণা লহকৰ বৰদলৈৰ কণ্ঠৰীতি গীত, গীতৰ কথা অপূৰ্ব বেজবৰুৱাৰ, প্ৰযোজনা অসীম হাজৰিকাৰ।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাজ্যত বিজেপি নেতৃত্বাধীন এন ডি এ তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে সাজু, খন্তেক পাছতে বিজেপিৰ বিধায়িনী দলৰ বৈঠক,

0: ই জোচেফ বিজয়ৰ আজি তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ, গড়ভঙা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণাৰ অধিসূচনা বাতিল সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ ন্যায়ালয়ৰ জাননী, বাক্সা জিলাৰ কৃষকৰ দ্বাৰা উৎপাদিত 20 মেট্ৰিক টন মৌ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৰপ্তানি আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে গুজৰাট টাইটান্ছৰ 77 ৰাণত জয়লাভ। ৰাজ্যত বিজেপি নেতৃত্বাধীন NDA তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে সাজু হৈছে। বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত খন্তেক পাছতে বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক জেপি নাড্ডা আৰু সহকাৰী পৰ্যবেক্ষক নায়াব সিং ছাইনীৰ উপস্থিতিত বিধায়িনী দলৰ নেতা বাছনি কৰা হ'ব। ইয়াৰ পাছত একেটা স্থানত NDAৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত NDAৰ বিধায়িনী দলৰ নেতা বাছনি কৰা হ'ব। বৈঠকৰ অন্তত NDAৰ বিধায়িনী দলে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰিব আৰু চৰকাৰ গঠনৰ বাবে দাবী জনাব। নতুন চৰকাৰে পৰহিলৈ আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা NDA শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থকাৰ কথা। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই প্ৰধানমন্ত্ৰীৰ ভ্ৰমণসূচী সন্দৰ্ভত এইদৰে কয়।
1: প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আমাৰ যি কাৰ্যসূচী আমি পাইছোঁ, সেই অনুসৰি পুৱা 10-15 বজাত তেখেত বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰিব, লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত। তাৰপিছত তেখেত পোনে পোনে নাৰেঙ্গী হেলিপেডলৈকে আহিব আৰু নাৰেঙ্গীৰ পৰা তেখেত বাই ৰোড খানাপাৰা ফিল্ডলৈকে আহিব। তাত তেখেতে এই শপত গ্ৰহণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।
0: শপত গ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত স্বপ্নীল পাল আৰু যান বাহন আৰক্ষীৰ উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাই কালি এখন সংবাদমেলত এই বিষয়ে ঘোষণা কৰে। এই অনুসৰি পৰহিলৈ পুৱা 9 বজাৰ পৰা দিনৰ 2 বজালৈ কইনাধৰাৰ পৰা বিমানবন্দৰলৈ গধুৰ আৰু ধীৰ গতিৰ বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। কইনাধৰাৰ পৰা জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পইণ্টলৈকে কেৱল পথৰ এটা ফালেৰেহে যান বাহন চলাচলৰ অনুমতি দিয়া হ'ব। এই পথছোৱাৰে ট্ৰাক, ডাম্পাৰ আদি গধুৰ বাহন চলাচল কৰিব নোৱাৰিব। জনসাধাৰণক অসুবিধা এৰাই চলাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে GS ৰোড ব্যৱহাৰ কৰিবলৈ আৰু বিমান বন্দৰলৈ যোৱা যাত্ৰীসকলক কমেও 2 ঘণ্টা আগতে যাবলৈ অনুৰোধ জনোৱা হৈছে। যান বাহন আৰক্ষীৰ উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাই যান বাহনৰ চলাচলৰ নিয়ন্ত্ৰণৰ বিষয়ে এইদৰে কয়।
2: NS-27 আমি সকলো ধৰণৰ ডাঙৰ গাড়ী, যিবিলাক মাল কঢ়োৱা গাড়ী থাকে, বিশেষকৈ ট্ৰাক, ডাম্পাৰ, JCB, হাইড্ৰা, এই কোনো ধৰণৰ গাড়ীখিনি চলাচল আমি NS-27 আৰু NS-17 আমি হ'ব নিদিম। ঠেলা হওক, ই ৰিক্সাজ হওক, সেই শ্ল' মুভিং ভেহিকেলছখিনিও একে NS-27 আৰু NS-17। NS-27 মই কৈছোঁ আপোনাৰ কন্যাধাৰা পইণ্টৰ পৰা ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰলৈকে, আকৌ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰৰ পৰা আজৰালৈকে। এই অঞ্চলটোত স্মল শ্ল' মুভিং ভেহিকেল আৰু যিখিনি ডাঙৰ ডাঙৰ ট্ৰাক, ডাম্পাৰ, JCB সেইখিনি প্ৰযোজ্য বন্ধ কৰা হ'ব। NS-27ৰ ছাৰ্ভিচ লেন, বহুত দি ছাৰ্ভিচ লেন আৰু মেইন ট্ৰেকত কোনো ধৰণৰ
0: টিভিকেৰ মুৰববী চি জোচেফ বিজয়ে আজি পুৱা 10 বজাত তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। চেন্নাইত হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত শ্ৰীবিজয়ৰ সৈতে অন্য 9 গৰাকী মন্ত্ৰীয়ে শপত ল'ব। তামিলনাডুত 234 জনীয়া বিধানসভাত 120 গৰাকী বিধায়কৰ সমৰ্থন লাভ কৰাৰ পাছত কালি ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে শ্ৰীবিজয়ক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায়। লোকভৱনৰ তৰফৰ পৰা জাৰি কৰা প্ৰেছ বিজ্ঞপ্তি অনুসৰি ৰাজ্যপালে শ্ৰীবিজয়ক 13 মে বা ইয়াৰ পূৰ্বে বিধানসভাত আস্থাৰ ভোট বিচাৰিবলৈ নিৰ্দেশ দিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে গুৱাহাটী মহানগৰীৰ গাঁতে লাগি থকা গড়ভঙা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা অধিসূচনা বাতিল কৰা সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে। ন্যায়ালয়ে সমগ্ৰ বিষয়টো সন্দৰ্ভত 5 আগষ্টৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ বন বিভাগক সময়সীমা নিৰ্ধাৰণ কৰি দিছে। সাংবাদিক ৰাজীৱ ভট্টাচাৰ্য আৰু সমাজকৰ্মী সুব্ৰত তালুকদাৰে দাখিল কৰা 2খন সুকীয়া জনস্বাৰ্থ জড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে কালি এই নিৰ্দেশ দিয়ে। ৰাজ্য চৰকাৰে 2022 চনৰ মাৰ্চত প্ৰাথমিক অধিসূচনা জাৰি কৰি গুৱাহাটীৰ উপকণ্ঠ অঞ্চলত অৱস্থিত গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 117 বৰ্গ কিলোমিটাৰ ভূমি বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰিছিল যদিও 2023 চনৰ ছেপ্টেম্বৰত ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তৰ পাছত কোনো নিৰ্দিষ্ট কাৰণ উল্লেখ নকৰাকৈ এই বিষয়ক অধিসূচনাখন বাতিল কৰা হৈছিল। মানস ৰাষ্ট্ৰীয় উদ্যানত ঘোং, ৰয়েল বেংগল টাইগাৰ, গড় আৰু বিভিন্ন প্ৰজাতিৰ চৰাইৰ সংখ্যা পূৰ্বতকৈ বৃদ্ধি পাইছে। উদ্যানখনৰ জীৱ জন্তু আৰু জৈৱ বৈচিত্ৰ দৰ্শনৰ বাবে দেশ বিদেশৰ বহু পৰ্যটকৰ উদ্যানখনলৈ আগমন হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী বনাঞ্চলৰ মুখ্য প্ৰৱেশদ্বাৰৰ সমীপত

0: দুটা ঘোঁৰৰ পোৱালি উমলি থকা দৃশ্যই পৰ্যটকসকলক আকৰ্ষিত কৰিছে বুলি আমাৰ বাক্সা জিলাৰ সংবাদদাতা দামোদৰ তালুকদাৰে প্ৰতিবেদন যোগে প্ৰকাশ কৰিছে।
1: বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান সম্পৰ্কে সঘনাই ব্লেক পন্থাৰ তথা খং প্ৰজাতিৰ বাঘৰ নান্দনিক দৃশ্য দেখি পৰ্যটকসকলে আপ্লুত হৈ পৰা পৰিলক্ষিত হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী বনাঞ্চলৰ মুখ্য প্ৰৱেশদ্বাৰ কাষত বিগত কেইবাদিন ধৰি দুটাকৈ খঙৰ পোৱালি সকলোকে আমোদ দি আহিছে। কেতিয়াবা যদি ঘাঁহনিত আৰু কেতিয়াবা গছৰ ডালত ব্লেক পন্থাৰ বিচৰণ লৈ স্থানীয় লোকৰ লগতে প্ৰকৃতিপ্ৰেমীসকলে উৎফুল্লিত হৈ পৰিছে। একে সময়তে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ঠেকিয়াবটীয়া বাঘৰ মুক্ত বিচৰণেও পৰ্যটকক আমোদ দি আহিবলৈ সক্ষম হৈছে। আনহাতে কিছুদিন পূৰ্বে এটি কণমানি হাতীৰ পোৱালি মাতৃৰ সৈতে উমলি জামলি থকাৰ দৃশ্যই মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰিভ্ৰমণ কৰিবলৈ অহা দেখি বিদেশী পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। মাতৃ আৰু কণমানি পোৱালিটোৰ এক নান্দনিক দৃশ্য প্ৰত্যক্ষ কৰি কেইবাটাও পৰ্যটকৰ দলে আনন্দত আত্মহাৰ হৈ পৰিছিল। উল্লেখ্য যে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষ আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান সুৰক্ষা আৰু সংৰক্ষণৰ কামত সততে নিয়োজিত হৈ থকা স্বেচ্ছাই সংগঠনসমূহৰ সৈতে তথ্য অনুসৰি ৰাষ্ট্ৰীয় উদ্যানখনত শেহতীয়াভাৱে ব্লেক পন্থাৰ বাঘৰ লগতে অন্যান্য জীৱ জন্তুৰ সংখ্যা বৃদ্ধি পাইছে।
0: ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ প্ৰচেষ্টা তথা কৃষিজাত আৰু প্ৰসংস্কৰিত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণ এপিডাৰ সহযোগত কালি বাক্সা জিলাৰ কৃষকৰ দ্বাৰা উৎপাদিত 20 মেট্ৰিক টন মৌ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৰপ্তানি কৰা হয়। এই উপলক্ষে খানাপাৰাৰ কৃষি ভৱনত আয়োজিত এটা অনুষ্ঠানত কৃষি বিভাগৰ আয়ুক্ত সচিব অৰুণা ৰাজৰিয়াই এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰে। বাক্সা জিলাৰ 500 কৃষকৰ পৰা সংগ্ৰহ কৰা এই মৌখিনি এপিডাৰ পঞ্জীয়নভুক্ত ৰপ্তানিকাৰী ছল্ট ৰেঞ্জ ফুডছ প্ৰাইভেট লিমিটেডৰ জৰিয়তে আমেৰিকালৈ প্ৰেৰণ কৰা হৈছে। অনুষ্ঠানত অংশ লৈ কৃষি বিভাগৰ আয়ুক্ত সচিবগৰাকীয়ে কয় যে অকল বাক্সাই নহয় ৰাজ্যৰ বহু অঞ্চলত মৌৰ উৎপাদন হৈ আছে। এখন জিলা এবিধ সামগ্ৰী প্ৰকল্পৰ অধীনত প্ৰথমবাৰলৈ বাক্সা জিলাৰ পৰা 20 মেট্ৰিক টন মৌ আমেৰিকালৈ পৰীক্ষামূলকভাৱে প্ৰেৰণ কৰা হৈছে আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ আন জিলাবোৰো এই প্ৰকল্পৰ অধীনত অন্তৰ্ভুক্ত হ'ব বুলি আয়ুক্ত সচিবগৰাকীয়ে প্ৰকাশ কৰে। পৰিয়াল আৰু সমাজলৈ মাতৃসকলে আগবঢ়োৱা অনবদ্য অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে আজি বিশ্বজুৰি মাতৃ দিৱস উদযাপন কৰা হৈছে। প্ৰতিবছৰৰ মেৰ দ্বিতীয়টো দেওবাৰে এই দিৱস উদযাপন কৰা হয়। এই দিৱসৰ জৰিয়তে পৰিয়ালৰ প্ৰতি থকা ভালপোৱা, যত্ন আৰু ত্যাগৰ বাবে মাতৃগৰাকীক সন্মান জনোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰা হয়। অসমতো আজি এই দিৱস উপলক্ষে মাতৃসকলক সন্মান জনাই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মাতৃ দিৱস উপলক্ষে দিয়া বাৰ্তাত প্ৰতিগৰাকী মাতৃলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কালি কোষ্টাৰিকাৰ ৰাষ্ট্ৰপতি লৌৰা ফাৰ্ণাণ্ডেজ ডেলগাডোৰ শপতগ্ৰহণ অনুষ্ঠানত দেশৰ হৈ অংশগ্ৰহণ কৰে। শপতগ্ৰহণৰ পাছত পবিত্ৰ মাৰ্ঘেৰিটাই লৌৰা ফাৰ্ণাণ্ডেজক সাক্ষাৎ কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে। ভ্ৰমণকালত মন্ত্ৰীগৰাকী দেশখনৰ বিদেশ মন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। তেওঁ কোষ্টাৰিকাৰ পৰা হণ্ডুৰাছলৈ ৰাওনা হ'ব। তাত তেওঁ দেশখনৰ বিদেশ মন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক সহযোগিতাৰ সামগ্ৰিক দিশ পৰ্যালোচনা কৰিব। সপ্তাহজোৰা ভ্ৰমণসূচীৰে যোৱা শ্ৰীমাৰ্ঘেৰিটা হণ্ডুৰাছৰ পৰা বেলিজলৈ যাব আৰু দেশখনৰ উচ্চ পদস্থ ব্যক্তিসকলক সাক্ষাৎ কৰিব। এয়া হ'ব বেলিজলৈ ভাৰতৰ প্ৰথম মন্ত্ৰী পৰ্যায়ৰ ভ্ৰমণ। ভ্ৰমণসূচীৰ অন্তিম পৰ্যায়ত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰীগৰাকীয়ে ডমিনিকাত উপস্থিত হ'ব। ডমিনিকাত মন্ত্ৰীগৰাকীয়ে দেশখনৰ শীৰ্ষ নেতৃবৰ্গৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশ সম্পৰ্কে আলোচনা কৰিব। তেওঁ লগতে ভাৰতৰ সাহায্যৰে ৰূপায়িত প্ৰকল্পসমূহৰ স্থান পৰিদৰ্শন কৰিব। আকাশবাণী 90 বছৰ পূৰ্ণ হোৱা উপলক্ষে আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰই আজি কোকৰাঝাৰ তাৰকাগৃহ প্ৰেক্ষাগৃহত লোকসংগীতৰ এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। দিনৰ 11 বজাত আৰম্ভ হ'বলগীয়া এই অনুষ্ঠানত বাগৰুম্বা নৃত্য, বড়ো লোকগীত, গোৱালপৰীয়া লোকগীতকে ধৰি কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হ'ব। ডিব্ৰুগড় আৰক্ষীয়ে আলফা স্বাধীনৰ নামত ধন দাবী কৰা 3 যুৱকক আটক কৰিছে। যুৱক 3 ডিব্ৰুগড়ৰ এজন চিকিৎসকক 60 লাখ টকা ধন দাবীৰে ফোন আৰু এছ এম এছ কৰাৰ তথ্য লাভ কৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰে। অভিযানকালত কৃষ্ণমণি চেতিয়া, জিন্তু গগৈ আৰু সঞ্জয় গগৈ নামৰ যুৱক 3 আটক কৰা হৈছে বুলি জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক দিলীপ অভিজিৎ গৌৰৱে প্ৰকাশ কৰে। যুৱককেইজনে সংগঠনটোৰ অসীম অসমৰ নামত ধন দাবী কৰিছিল। আৰক্ষীয়ে অধিক তথ্যৰ বাবে 3 মৰাণ থানাত ৰাখি জেৰা কৰি আছে। নগাঁৱৰ মৰিকলঙত ডকাইতৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈ গুৱাহাটীত চিকিৎসাধীন হৈ থকা ৰূপৰেখা ভূঞাৰ আজি পুৱা মৃত্যু হয়। যোৱা 24 এপ্ৰিলৰ নিশা এটা 5 ডকাইতৰ দলে নগাঁৱৰ চিকিৎসক ৰঞ্জিত শইকীয়াৰ ঘৰত প্ৰৱেশ কৰি পতিপত্নীক আক্ৰমণ কৰাৰ লগতে বাসগৃহত লুটপাট চলাইছিল। ডকাইতৰ দলটোৱে ৰদেৰে মৰিয়াই চিকিৎসক দম্পতীক আঘাত কৰাৰ ফলত ডাঃ শইকীয়াৰ পন্নী ৰূপৰেখা ভূঞা গুৱাহাটীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। তেওঁৰ বিয়োগত অঞ্চলটোত শোকৰ ছাপ পৰিছে। লখিমপুৰ জিলাৰ ঢকুৱাখনৰ মহগুলি চাপৰিত অনুষ্ঠিত ঐতিহাসিক ফাট বিহুৰ আজি সামৰণি পৰিব। চাৰিকৰীয়া নৈৰ পাৰত অনুষ্ঠিত বিভিন্ন জাতি জনজাতিৰ মহামিলনৰ এই বিহুতলীত আজি দিনৰ 10 বজাত সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব। জনপ্ৰিয় কণ্ঠশিল্পী তথা অভিনেত্ৰী দীপলীনা ডেকাই এই শোভাযাত্ৰা উদ্বোধন কৰিব। দুপৰীয়া 12 বজাত ফাট বিহুৰ মুখ্য আকৰ্ষণ মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। জ্যেষ্ঠ বিহুৱা নিৰঞ্জন গগৈয়ে শতাধিক দলে অংশ ল'বলগীয়া মুকলি বিহু প্ৰতিযোগিতা মুকলি কৰিব। দিনৰ দুই বজাৰ পৰা ফাট বিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াৰ সভাপতিত্ব

মুকলি সভা অনুষ্ঠিত হ'ব। অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত গোস্বামীয়ে উদ্বোধন কৰিবলগীয়া মুকলি সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। নৱনিৰ্বাচিত বিধায়ক ডঃ অনুজ পেগু, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, ঠকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলে আৰু সৰুপথাৰ বিধায়ক বিশ্বজিৎ ফুকনে মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশ ল'ব। মুকলি সভাত লোক সংস্কৃতিৰ গৱেষক ডঃ পুষ্প গগৈ নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক 77 ৰাণত পৰাস্ত কৰে। খেলখনত গুজৰাট

0: ৰাণছৰ হৈ চাৰিটা উইকেট দখল কৰা ৰাছিদ খানক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হ'ব। চেন্নাইৰ এম এছ চিদাম্বৰম ষ্টেডিয়ামত বিয়লি 3:30 বজাত হ'বলগীয়া প্ৰথমখন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰায়পুৰত সন্ধিয়া 7:30 বজাত হ'বলগীয়া দ্বিতীয়খন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ সন্মুখীন হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জিন্তী ৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: মহকুলী চাপৰিত জিলিকিল ভূপেন হাজৰিকা, জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি, পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ শুভেন্দ্ৰ অধিকাৰীৰ, বাজপেয়ী ভৱনত আজি নেতা নিৰ্বাচনৰ আনুষ্ঠানিকতা আদি বিভিন্ন বাতৰি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। টিবিকেৰ প্ৰধান চি জোচেফ বিজয়ক ৰাজ্যপালে তামিলনাডুত চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনাইছে। এই বাতৰি দি আছাম ট্ৰিবিউন কাকতৰ। জে পি নাড্ডাৰ উপস্থিতিত আজি ৰাজ্যত বিজেপি বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বাতৰি অসমীয়া প্ৰতিদিন কাকতৰ। চাৰিকৰীয়া নৈৰ পাৰত ঐতিহাসিক মহকুলী চাপৰিত অনুষ্ঠিত ফাট বিহুত সংগীত জগতৰ নক্ষত্ৰ ডঃ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন কৰা হয়। এই বাতৰি দৈনিক অসম কাকতৰ। অহা 12 মে'ত ক্ষুদ্ৰ মন্ত্ৰীসভাৰে মুখ্যমন্ত্ৰী হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰিব। এই বাতৰি আমাৰ অসম কাকতৰ। প্ৰদেশ কংগ্ৰেছত শীঘ্ৰে সাংগঠনিক সাল সলনি, সলনি নহয় সভাপতি শিৰোনামেৰে দৈনিক অগ্ৰদূত কাকতে বাতৰি প্ৰকাশ কৰিছে। চোৰাংচোৱা সূত্ৰবোৰে সন্ত্ৰাসবাদী আক্ৰমণৰ সতৰ্কবাণী দিয়াৰ পিছত দেশৰ ৰাজধানী চহৰ দিল্লীত সতৰ্কতা জাৰি কৰা হৈছে। বিজেপিৰ ৰাষ্ট্ৰীয় মুখ্য কাৰ্যালয়তো কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই বাতৰিটো দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে অহা 12 মে'ত নতুন চৰকাৰৰ শপত গ্ৰহণ উপলক্ষে মহানগৰীৰ বিশেষ স্থানত পাৰ্কিং, নো পাৰ্কিঙৰ ব্যৱস্থাৰ নিৰ্দেশনাৰে বাতৰি প্ৰকাশ কৰিছে। বাক্সা জিলাৰ পৰা আমেৰিকালৈ বুজন পৰিমাণৰ বিশুদ্ধ মৌ ৰপ্তানি কৰাৰ বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এই বাতৰি অন্যান্য কাকততো প্ৰকাশ পাইছে। কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ নতুন সেনা সৰ্বাধিনায়ক পদত লেফটেনেণ্ট এন এছ ৰাজা সুব্ৰমণিক নিযুক্তি দিছে। এই বাতৰি নিয়মীয়া বাৰ্তা কাকতৰ লগতে অন্যান্য কাকতেও প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
0: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 22 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। একেদৰে অৰুণাচল, নাগালেণ্ড, ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰৰ কোনো কোনো অঞ্চলত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যত বিজেপি নেতৃত্বাধীন এন ডি এ তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে সাজু। খন্তেক পাছতে বিজেপিৰ বিধায়িনী দলৰ বৈঠক। চি জোচেফ বিজয়ৰ আজি তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ। গড়ভঙা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণাৰ অধিসূচনা বাতিল সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ ন্যায়ালয়ৰ জাননী। বাক্সা জিলাৰ কৃষকৰ দ্বাৰা উৎপাদিত 20 মেট্ৰিক টন মৌ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৰপ্তানি। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে গুজৰাট টাইটানছৰ 77 ৰাণত জয়লাভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
4: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
3: কোন ঠাই?
4: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
4: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
5: তেন্তে মইও এবাৰ যাব লাগিব।
4: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
7: নহ'ব কিয়, হোমিঅ'ৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
6: তাৰ
7: মানেটো হ'ল হোমিঅ'পেথিক আঞ্চলিক।

0: গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
0: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি,
1: মানে
0: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, FM-ৰ 101.6 মেগাহাৰ্টজ, লগতে নিউজ অন AIR মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো অকণিৰ মেল।

0: নমস্কাৰ অকনিহঁত, তোমালোক আটাইলৈকে মৰম আৰু চেনেহ যাচি মই ভাস্বতী বাইদেৱে আজিৰ মেল মুকলি কৰিছোঁ। আশা কৰিছোঁ তোমালোক ভালে কুশলে আছা। এতিয়া আহা তোমালোকৰ গীত মাতবোৰ শুনো।
1: তোমালোকৰ লগত কথা পাতিবলৈ দ্ৰপিতা বাইদেউ ৰৈ আছে।
2: তোমাৰ নামটো কোৱা।
3: মোৰ নাম মকলান্ত বিজয় শৰ্মা।
2: আজি আমাক কি শুনাবা মেলত?
3: আজি মই গান এটা গাম।
2: গান গাবা?

0: खाए उठे को बिहू मनद अर बहाड़ो सिलन हौदो सिलन आहावर कहत मर बसिला।
1: বৰ ধুনীয়া হৈছে, অক্লান্ত ইমান ধুনীয়াকৈ গীত শুনালা আমাক। তোমাৰ ঘৰ ক'ত কোৱাচোন?
0: নিউ গুৱাহাটী।
1: নিউ গুৱাহাটী? আজি কাৰ লগত আহিলা মেললৈ? মা আৰু দেউতাৰ লগত আহিছা। তোমাৰ নামটো কোৱা।
2: মোৰ নাম ধনিষ্ঠা এছ বৰুৱা।
1: ধনিষ্ঠাৰ ঘৰ ক'ত?
2: মোৰ ঘৰ বেলতলা গাৰকুচি পথত।
1: আগতে আহিছ মেললৈ?
2: আহিছোঁ।
1: বাৰু, আমাক কি

0: sisa. Dhanyabad.
1: অকণমানি ভাইটি, নামটো কোৱা তোমাৰ?
0: মোৰ নাম শ্ৰী দেৱৰ্ষী বৰা।
1: দেৱৰ্ষী, দেৱৰ্ষী আগতে আহিছা ন মেললৈ?
0: আহিছোঁ।
1: তোমাৰ ঘৰ ক'ত কোৱাচোন?
0: চমৰীয়া সত্ৰ।
1: চমৰীয়া সত্ৰৰ পৰা আহিছা? কাৰ লগত আহিলা?
0: মামা মাৰ লগত।
1: বাৰু, আজি কেনেকুৱা লাগিছে মেললৈ আহি?
0: ভাল লাগিছে।
1: আমাক কি শুনাবা তুমি আজি?
0: কবিতা।
1: কবিতা আবৃত্তি কৰিবা, কৰা।
0: বিশ্বশিল্পী শিল্পী মই, তিনিও কালৰ, অতীতৰ, বৰ্তমানৰ, অনাগত, ভৱিষ্যতৰ আদিতে যাত্ৰা কৰি অনাদিলে দাও ধ্বংসৰ মাজিত মই ৰূপান্তৰে ৰূপ পাই নৱতম সৃষ্টিৰ সলিতা জনা জনতাৰ হৃদয়ত মোৰ সোণোৱালী দেশ মই বিন্দু বিশ্ববেশ নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অনিমেষ নানা ভাষা নানা আশা নানা জাতি বৰ্ণজিনী মই শুনো ঋণী বিশ্বৰজনাৰ উদ্ভুত ভাষা সংগীত সেই সংগীতৰ প্ৰতিধ্বনিত মোৰ কাণে সুৰে হাম্যৰ সমৃদ্ধিৰ সৌন্দৰ্যৰ মহামহত্বৰ পাতিবলে শান্তিৰ যাৱতক সেই পৃথিৱীৰ মোৰ কল্পনা মেধা বুদ্ধিমণিকালে মোকে কৰি জ্বলাও বিশ্ব চাকি বিশ্বজনা পূজাৰ সেই পূজাৰ অৰ্থ কৰি মই মুকেদি উপহাৰ মুকেৰে সৰহ উপচাৰ বিশ্বজুৰি জনতাৰ জয় জয়কাৰ বিশ্বজুৰি জনতাৰ জয় জয়কাৰ হওক জয় জয়কাৰ।
1: আৰু কবিতাটো ভাল হৈছে তোমাৰ, কেৱল তুমি কবিতাটো আবৃত্তি কৰোঁতে অকণমান খৰকৈ কৈছা, অকণমান লাহে লাহে ক'বা, তেতিয়া শুনিবলৈ আৰু ভাল হয়, আৰু ভাল লাগিব শুনিবলৈ, নহয়নে? বাৰু, সকলোৱে হাত চাপৰি বজাই দিয়া। অকণমানি ভণ্টি, নামটো কোৱা তোমাৰ?
2: মোৰ নাম দেৱশ্ৰুতি কলিতা, মই সপান ক্লাছত পঢ়ো।
1: দেৱশ্ৰুতি কলিতা, বাৰু আমাক আজি মেলত কি শুনাবা?
2: মই এটা কবিতা শুনাম।
1: কবিতা আবৃত্তি কৰিবা, কৰা।

0: gön, pásztor hát át, pul puligol, nondos mokilati tati poligol.
1: Hoi girl, pukila dekhisa na tumi? Dekhisa? Kenuka kenuka rongor, kiki rongor dekhisa pukila kwasun?
0: Moi besi bogaya dekhisu.
1: Bogaya dekhisa? Haludia, kola, dekha nai?
0: Haludia tu olokman dekhisu.
1: Olok olok dekhisa, eta duta dekhisa? Nahai? Phulor porot pori thake je dhuniya koi. Iman je bhal lage. Nahane? Baru, hokole hatcha pori bojai dia. এতিয়া আমাৰ মেলত আজি অকমানি ভাইটি ৰৈ আছে গান গাবলৈ। গান গাবানে কবিতা শুনাবা? মা ও গান গাবা, তোমাৰ নামটো কোৱা বাবা।
2: মোৰ নামটো হ'ল শ্ৰীয়াং কাশ্যপ।
1: বাহ, ইমান ধুনীয়া নাম। তোমাৰ গীতটো কোনে শিকালে?
2: দেউতাই।
1: দেউতাই শিকাইছে? বাহ, গীত গাই ভাল পোৱা তুমি? আৰু কি কৰি ভাল পোৱা? নাচি ভাল পোৱা নে? নাচা? বাৰু, আমাক আজি গীত গাই শুনাই দিয়া।
2: ৰৈ ৰৈ তেতে কি বিনাও অমাতৰ মাত ৰৈ ৰৈ তেতে কি বিনাও অমাতৰ মাত অমাতৰ মাত তৰ।

0: Harmonia do re, harmonia a, monia mi li di u hat, o ma tor mat, zun bai anidim, hari bati u monim, hita no te hu podim, uno zo zat, o ma tor mat, o ma tor mat.
1: Hoi gul? আৰু নাই পাহৰি গ'লা ধুনীয়া হৈছে ইমান ধুনীয়াকৈ গাইছা তুমি ইমান অকণমানি ভাইটি ইমান ধুনীয়াকৈ গাইছা তুমি গীত শুনি থাকিবা আৰু ধুনীয়াকৈ গাব পাৰিবা দে ডাঙৰ হ'লে আৰু ধুনীয়াকৈ গাব পাৰিবা আৰু আমাক মেলত শুনাই থাকিবা আহি থাকিবা দে সকলোৱে ধ্যানৰ কাৰণে জোৰে জোৰে হাত চাপৰি বজাই দিয়া অকণমানি ভণ্টি নামটো কোৱা তোমাৰ
2: নমস্কাৰ মোৰ নাম প্ৰাঞ্চি দাস
1: প্ৰাঞ্চি প্ৰাঞ্চি ক'ৰ পৰা আহিছা
2: নলবাৰী
1: নলবাৰীৰ পৰা আহিছা বা আগতে আহিছা নে মেললৈ অহা নাই প্ৰাঞ্চি আমাক কি শুনাবা
2: গান
1: গান গাবা গোৱা
2: এটি চৰাই গো

0: সোনায় এটি চৰাই মন উৰি গল দূৰণিলৈ, মিঠা মিঠা পুনিয়া মন উৰি গল দূৰণিলৈ, মিঠা মিঠা পুনিয়া আল ফুল কৈ গল মৰম বিলাই, এটি চৰাই গুণ গুণাই, এটি চৰাই গুণ গুণাই, কি হু জানো মোক কৈ শুনাই, এটি চৰাই,
1: এটি চৰাই গুণগুণাই। ইমান ধুনীয়াকৈ চৰাইবোৰে মাতে, হয়নে নাই? চৰাই তোমালোকে ভাল পোৱানে? পোৱা? আৰু চৰাই ঘৰত আহিলে তোমালোকে খাবলৈ দিয়া নে নাই? কি খাব দিয়া? বিস্কুট দিয়া? পানী দিয়া নে খাবলৈ? পানী, ধান, চাউল এইবোৰ খাব দিব লাগে, হয়নে? গৰমত পিয়াহ লাগে নহয় চৰাইবোৰৰ। তোমালোকে ঘৰৰ একাষত ধুনীয়াকৈ এটা পাত্ৰত পানী থৈ দিবা, তাত আহি চৰাইবোৰে পানী খাব, পানী খাই চৰাইবোৰে তৃপ্তি পাব, ভাল পাব, হয়নে? বাৰু, সকলোৱে হাত চাপৰি বজাই দিয়া। ভণ্টি, তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম শ্ৰী ভাৱনা দাস।
1: ভাৱনা, ভাৱনা ক'ৰ পৰা আহিলা আজি মেললৈ?
2: নলবাৰী গাঁৱৰ ক্ষুদ্ৰ শ্ৰেণীকুচি গাঁৱৰ পৰা আহিছো।
1: বাহ, নলবাৰীৰ পৰা আহিছা? নলবাৰীৰ পৰা আহি আমাক আজি কি শুনাবা?
2: গান।
1: গান গাবা? আৰু কি কৰি ভাল পোৱা তুমি?
2: কবিতা আবৃত্তি।
1: কবিতা আবৃত্তি কৰা?
2: সৰু সৰু সৰু সৰু আমি অকণি, সৰু সৰু সৰু সৰু আমি অকণি, পৰাৰ কথা ক'লে কিয় ধৰে টোপনি, ইমান যে ভাল পাওঁ বালি ধূলি, বৰষুণৰ বতৰতো থাকো খেলি, ইমান যে ভাল পাওঁ বালি ধূলি, বৰষুণৰ বতৰতো থাকো খেলি।
1: হৈ গ'ল, বা ইমান ধুনীয়া গান। বৰষুণৰ বতৰত তোমালোকে খেলি ভাল পোৱানে? খেলা, বৰষুণত খেলা, বৰষুণ দি থাকিলে ভাল লাগে, হয়নে? আৰু বৰষুণ দিলে কি কৰা তোমালোকে, কৰা নে নাই? আমি কিন্তু কৰিছিলোঁ সৰুতে, কাগজৰ নাও তৈয়াৰ কৰি পানীত এৰি দিওঁ, নাওখন গৈ থাকে, কৰা নে নাই তোমালোকে?

0: দিয়া, পানীত এৰি দিয়া, বৰ ভাল লাগে নহয়? বাৰু সকলোৱে হাত চাপৰি বজাই দিয়া। এইবাৰ ভাইটিয়ে আমাক গান শুনাব নে কবিতা শুনাব, তেতিয়াৰ পৰা ৰৈ আছে গাবলৈ। গীত গাবা নে কবিতা তুমি?
1: গীত।
0: গীত গাবা, আগতে নামটো কোৱা তোমাৰ।
1: মোৰ নমস্কাৰ, মোৰ নাম শ্ৰী স্বপ্নীল কাশ্যপ।
0: স্বপ্নীল, স্বপ্নীলে আমাক আজি গীত শুনাবা, গোৱা।
1: কণমানি কণমানি সৰু পখিলাই উৰি উৰি উৰি উৰি আকাশলৈ চাই, ভাগৰুৱা পল

0: ধন্যবাদ।
1: বাৰু স্বপ্নিলক এটা প্ৰশ্ন সুধো, পাৰিবানে ক'ব? পাৰিলে উত্তৰ দিবা, নোৱাৰিলে মই কৈ দিম। পাৰিবা, সকলোৱে জানা আমাৰ জাতীয় পতাকাখনৰ ৰং কেইটা?
0: তিনিটা।
1: কি কি ৰং? ওপৰত কি ৰং থাকে প্ৰথমতে?
0: কমলা,
1: গেৰুৱা বা কমলা। মাজত?
0: বগা।
1: বগা। তলত? সেউজীয়া। আৰু মাজত কি থাকে এটা?
0: অশোক চক্ৰ।
1: অশোক চক্ৰ থাকে। সকলোৱে জানা নহয়, 15 আগষ্টত জাতীয় পতাকা উত্তোলন কৰা হয়। আৰু কেতিয়া কৰে? আমি কেতিয়া উৰুৱাওঁ জাতীয় পতাকা? আৰু 26 জানুৱাৰীত। 26 জানুৱাৰীত আমাৰ কি দিৱস পালন কৰোঁ? গণৰাজ্য দিৱস, হয়নে? সকলোৱে হাত চাপৰি বজাই দিয়া।
2: অকণিহঁত, মেলত এতিয়া আমাৰ সাধু শুনা সময়। মই আজি তোমালোকক কাউৰী আৰু মইনাৰ সাধু এটি ক'ম, তোমালোকে মন দি শুনিবা। এবাৰ কি হ'ল জানানে, ফাগুনৰ পচুৱাত ক'ৰবাৰ পৰা মইনা চৰাই এটি আহি এজন সাধু লোকৰ চোতালত পৰিল। মইনাটোৰ দেহত ভালকৈ পাখি গজা নাছিল, সেয়েহে চৰাইটোৰ জীৱন ৰক্ষাৰ বাবে সাধুজনে সজা এটাত ৰাখি পাখি গুজি উৰিব পৰা হোৱালৈ যত্ন কৰি থাকিল। কিন্তু মইনা চৰাইটোক দেখি দুষ্ট কাউৰী এটাই খোৱাৰ মানসেৰে মিঠা মিঠা মাতেৰে ক'লে, দেখিছানে মইনা, এই ডালত বহি কুলি কেতেকী চৰাইবোৰে কিমান সুন্দৰকৈ গান গাইছে আৰু স্বাধীনভাৱে উৰিছে। তোমাৰ অৱস্থা দেখি দুখেই লাগিছে। পৰা হ'লে তোমাক মই উৰিবলৈ আৰু গান গাবলৈ শিকালোহেঁতেন। সজাত বন্দী হৈ থাকি মইনাটোৰ মনত দুখ লাগিল। উৰি ঘূৰি ফুৰিব নোৱাৰিলেও সজাৰ ভিতৰতে কুলি কেতেকীৰ গীত শুনি শুনি নিজেও গাবলৈ ধৰিলে। এদিন কাউৰীয়ে সজাৰ ওচৰলৈ গৈ মইনাক খোৱাৰ বাবে চেষ্টা এটা কৰিবলৈ মৰমেৰে ক'লে, মইনা, তোমাৰ মাতটো বৰ মিঠা, পিছে তাত থাকি মিঠা সুৰত গান গালে শুৱনি নেদেখি। ডালত বহি গান গাব পাৰিলেহে বৰ আনন্দ পাবা। ৰ'বা, তোমাক মই মুকলি কৰি দিওঁ। সজাৰ সন্মুখত কাউৰী এটা দেখি সাধুজনে খেদা মাৰি আহি চিঞৰিলে, এই যা যা যা যা, এই মোৰ মইনাজনীক খাবলৈ আহিছ। তাৰপিছত মইনালৈ চাই কোমল সুৰত ক'লে, ৰ মইনা, তোৰ পাখি দুখন উৰিব পৰাকৈ ভালকৈ গজিলেই এৰি দিম। বনৰ চৰাই এনেকৈ বন্দী কৰি থবলৈ বৰ বেয়া লাগে। সাধুজনৰ ব্যৱহাৰ দেখি মইনাটোৱে ভাবিলে, মোক বন্দী কৰি ৰখাৰ কাৰণ বুজিলো, উৰিবলৈ পাখি নাই বাবে। তাৰ সুযোগ লৈ এই দুষ্ট কাউৰীয়ে মোক খাবলৈ চেষ্টা কৰি আছে। তাৰপিছত কি হ'ল জানানে মইনাহঁত? কিছুদিন পিছত সাধুজনে সজা

0: থাকা দরজাখন খুলি দি মইনাক কলে, মইনা তুই পাখি গজিল, বনৰ চৰাই বনলৈ উৰি যা। তেতিয়া মইনাটোৱে ভাবিলে, আজিনো কাউৰীয়ে কি কৰে প্ৰমাণ চাওঁ। সেয়ে তাই সজাটোৰ ভিতৰতে সোমাই থাকি কাউৰী অহালৈ বাট চাই থাকিল। কিছু সময় পিছত কাউৰী আহি ডালত বহা মইনাই কলে, কাউৰী বাই, অ কাউৰী বাই, তুমি মোৰ গান শুনি ভাল পোৱা নহয়, সেয়েহে আজি গান শুনাম বুলি ৰৈ আছো। পিছে তুমি তাতে থাকি শুনিলেহে গান গাম। কাউৰীয়ে দেখিলে সজাৰ দৰজাখন খোলা। পলম নকৰি কাউৰীয়ে কলে, আজি গান নুশুনো, তোমাক উৰিবলৈকেহে শিকাম। মইনাটোৱে তৎক্ষণাত উৰা মাৰি গছৰ ডালত বহি কলে, কাউৰী বাই, কালি গান শুনি ভাল পোৱাজনে আজি গান শুনিবলৈ মন নকৰা মানেই হ'ল দুষ্টজনৰ প্ৰশংসাৰ অন্তৰালত থকা বুদ্ধি। এতিয়া বুজিলানে? আত্মসচেতন লোকে কাৰো প্ৰশংসাত গুৰুত্ব নিদিয়ে, কিন্তু নিজৰ কাম নিজে কৰি গৈ থাকে। মইনাহঁত, তোমালোকেও মেলত এনেধৰণৰ ধুনীয়া ধুনীয়া সাধু শিকি আহিবাচোন আৰু আমাক আহি ক'বা। আহা, আমি পুনৰবাৰ তোমালোকৰ গীত মাতবোৰ শুনো।
1: ভাইটি, তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম শ্ৰী কাশ্যপ দাস।
1: জিতে, আমাক কি শুনাবা?
2: কবিতা।
1: কবিতা আবৃত্তি কৰিবা। তোমাৰ ঘৰ ক'ত?
2: নলবাৰীত।
1: কাৰ লগত আহিছা আজি?
2: দেউতাৰ লগত। অসম সংগীত, আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া হম, সকলো আছিল সকলো আছে নুবুজো নলওঁ গম, শংকৰ দিলে বিশুদ্ধ ধৰম লাচিত বাহুত বল, সতী জয়মতীৰ সতীপ্ত তেজেৰে অসমীয়াই প্ৰবল, বাজক দবাব বাজক সংগ বাজক মৃদংখল, অসম আকৌ উন্নতি পথত জয়াই অসম বল।
1: এই কবিতাটোৰ কবি কোন?
2: লক্ষ্মীনাথ বেজবৰুৱা।
1: তোমালোকে কবিতাটো আবৃত্তি কৰাৰ আগতে কবিগৰাকীৰ নাম কৈ ল'বা দেই। বৰ ধুনীয়া কবিতা, হয়নে? সকলোৱে হাত চাপৰি বজাই দিয়া। ভণ্টি, তোমাৰ নামটো কোৱা।
3: নমস্কাৰ, মোৰ নাম শ্ৰী জ্যাস্মিতা দাস।
1: আমাক কি শুনাবা আজি?
3: গীত।
1: গীত আৰু কি কৰি ভাল পোৱা তুমি?
3: ছবি আঁকি।
1: ছবি আঁকা? খেলানে, খেলা ধূলা কৰা? আৰু কিতাপ পঢ়ানে?
3: পঢ়ো।
1: কিতাপ পঢ়াটো এটা খুব ভাল অভ্যাস, সৰুৰ পৰা কিতাপ পঢ়িবা, তোমালোকে ভাল ভাল কিতাপ, বহুত ভাল ভাল কথা শিকিবা, হয়নে? বাৰু, এতিয়া শুনাই দিয়া।
3: ল'ৰা

se urize pokilare jak, urize pokilare jak.

0: বিশ্বনাথ।
1: মৃদুস্মিতা, মৃদুস্মিতাৰ ঘৰ ক'ত?
0: কেন্দুকুচি।
1: কেন্দুকুচিত আগতে আহিছা? মেললৈ আহিছা? ভাল লাগেনে মেললৈ আহি?
0: ভাল লাগে।
1: ভাল লাগে। আমাক কি শুনাবা আজি?
0: সংগীত।
1: গীত গাবা? গোৱা।
0: চিলিকা পাখিৰে, চিলিকা পাখিৰে উ সোণ মৰা চৰা আই ও।

মইরা চৰাই, সুখুন মইরা চৰাই, ৰঙা সেউজীয়া তৰা ফুটুকীয়া, ৰঙা সেউজীয়া তৰা ফুটুকীয়া, তোৰে গুণ গাওঁতে, তোৰে গুণ গাওঁতে, অ'

0: চৰাই, ও সোণ মৰা চৰাই, ও সোণ মৰা চৰাই।
1: মৰা চৰাই বা ময়ূৰ চৰাই, ময়ূৰ চৰাই দেখিছা নে নাই?
0: দেখিছো।
1: দেখিছা, ভাল লাগেনে? ধুনীয়া হয়নে? বাৰু সকলোৱে হাত চাপৰি বজাই দিয়া।
2: অকণিহঁত, চাওঁতে চাওঁতে আজি আমাৰ মেল সামৰাৰ সময় হৈ আহিল, সেয়েহে আমাৰ আজিৰ মেল ইমানতে সামৰিছোঁ। তোমালোকক পুনৰ লগ পাম অহা দেওবাৰৰ মেলত এই একেই সময়তেই।

0: অকণিৰ মেল অনুষ্ঠানটি শুনিলে।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in নতুন ভাৰত ন ৰূপত আকাশবাণী।

0: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এতিয়া শুনাবলৈ লৈছোঁ হাউচফুল 2 ছবিৰ কেইটিমান গীত। গীতিকাৰ সমীৰ, সংগীত সাজিদ ওয়াজিদৰ। প্ৰথমে শুনক নীৰজ শ্ৰীধৰৰ কণ্ঠৰ এটি গীত।

হাউসফুল টু ছবিত সেয়া আছিল নীৰজ শ্ৰীধৰ। এইবাৰ শুনাবলৈ লৈছোঁ মমতা শৰ্মা আৰু সুখবিন্দৰ সিঙৰ দ্বৈত কণ্ঠৰ এটি গীত।

মমতা শৰ্মা আৰু সুখবিন্দৰ সিঙৰ দ্বৈত কণ্ঠৰ গীতটি শুনিলে। একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানৰ শেষত শুনক হাউচফুল টু ছবিৰ আন এটি গীত। গীতটি গাইছে ৱাজিদ, সুনিধি চৌহান আৰু সুজান ডিমেলুৱে।

হাউচফুল টু ছবিত সেয়া আছিল ৱাজিদ, সুনিধি চৌহান আৰু সুজান ডিমেলো। একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।

নমস্কাৰ শ্ৰোতাসকল, সাধক সুন্দৰ অনুষ্ঠানটিলৈ পুনৰবাৰ আপোনালোকক আদৰণি জনাইছোঁ। আমি কথা পাতি আছো অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰথমগৰাকী মহিলা কণ্ঠশিল্পী তথা অসম আৰক্ষীৰ প্ৰথমগৰাকী মহিলা সহকাৰী উপ পৰিদৰ্শক, গীতিকাৰ, অভিনেত্ৰী, এগৰাকী নৃত্যশিল্পীও। যোৱা খণ্ডত আমি কথা পাতোঁতে এই কথাটো ওলাইছে যে তেখেত এগৰাকী নৃত্যশিল্পীও। এই সকলোখিনি গুণৰ অধিকাৰী তেখেত হ'ল ৰেণু দত্ত বৰফুকন। তেখেত আমাৰ সৈতে আছে, আমি একেলগে আকৌ কথা পাতিবলৈ বহিছোঁ। আপোনাক আকৌ এবাৰ আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ।

0: ধন্যবাদ।
1: আপুনি কথাখিনি কৈ থাকোঁতেই আমি গম পালোঁ আপোনাৰ নৃত্যৰ ক্ষেত্ৰতো বিশেষ পাৰদৰ্শিতা আছে আৰু আপুনি বিহু নাচিছিল এটা সময়ত, আপুনি পুৰস্কাৰো পাইছিল। আজি অনুষ্ঠানটি আৰম্ভ কৰোঁ আপোনাৰ কণ্ঠত যদি বিহু নাম এফাকি শুনিবলৈ পাওঁ, ভাল লাগিব আমাৰ।

0: খুব ভাল লাগিল বাইদেউ, আপোনাৰ কণ্ঠত শুনা বিহু নামেৰে আজি অনুষ্ঠানটি আমি আৰম্ভ কৰিলোঁ। আপুনি ভ্ৰাম্যমান থিয়েটাৰত অভিনয় কৰিলে, তাৰপিছত ভাৰত চৰকাৰৰ গীত নাট বিভাগতো আপুনি যোগ দিলে, তাৰপিছত হঠাতে আকৌ আপুনি অসম আৰক্ষীলৈ আহিল। গতিকে সেই অসম আৰক্ষীৰ যোগদানৰ কিদৰেনো সম্ভৱ হৈ উঠিল বা কি চিন্তাৰে আপুনি তালৈ গুচি গ'ল? এটা সময়ত নৃত্য কৰি থকা, গীত গাই থকা, অভিনয় কৰি থকা শিল্পীগৰাকী আকৌ আৰক্ষীৰ পোচাক পিন্ধি কঠোৰ আৰক্ষী বিষয়া হিচাপে আপুনি যোগ দিলে।
1: মই নটৰাজলৈ অহাৰ আগতে মাৰ বৰ দুখ পাইছিলে যে তেওঁ নিজে খুব ভাল পাইছিলে মোক এগৰাকী শিক্ষয়িত্ৰী কৰিবলৈহে। তেওঁ পঢ়া শুনা ভাল পাইছিলে, তেওঁ নিজে প্ৰাইভেট স্কুলত মাষ্টৰণী কৰিছিলে, গতিকে মাৰ আশাটো পূৰ্ণ কৰিবলৈ মই ধীৰেকেহে লাগি মই নটৰাজ এদিন পঢ়াৰ কাৰণে এৰি আহিলোঁ। আৰু যেই নহওক বাৰু, মই কলেজত এডমিশ্যন ললোঁ, তাৰপৰা অলপ বছৰ পঢ়ি মেলি এৰা ধৰাকে নাইট কলেজ কৰি পেলাই, তাৰপিছত এদিন মানে ৰেডিঅ' ষ্টেচনলৈ গৈছিলোঁ এখন নাটক কৰিবলৈ। নাটক কৰি আহোঁতে এখন পেপাৰত পালোঁ যে অসম আৰক্ষীত মহিলা প্ৰথমবাৰ এগৰাকীয়ে মহিলা এছিষ্টেণ্ট ছাব ইন্সপেক্টৰ ল'ব। মই লগে লগে এপ্লিকেশ্যন কৰিলোঁ, ভাবিলোঁ যে মাৰ কথাও ৰাখিব লাগিব, পঢ়াটো কৰিব লাগিব, এৰা ধৰাকে কৰিম আৰু। আৰু ভাইটি ভনীটিকেইটাতো মোৰ দায়িত্ব আছে, মোৰ পাছত পাঁচটা বাই ভনী, গতিকে মই সিহঁতক এটা সহায় কৰিবলৈ দেউতাৰ অৱস্থাটো সেয়া, গতিকে মই সহায় কৰিবলৈ মই এটা পাৰ্মানেণ্ট চাকৰি লাগে মোক, এই চিন্তাটো মোৰ বৰ মগজত আহিছে। ভাবিলোঁ নাই, মই এইটো কৰি চাওঁ, এপ্লিকেশ্যন কৰিলোঁ, ইণ্টাৰভিউলৈ মাতিলে, তাৰ মাজতে গ'লোঁ, সংগ্ৰামৰ মাজতে মই গ'লোঁ, গৈ তাতে ইণ্টাৰভিউ দিলোঁ, দৌৰিবলৈ দিলে দৌৰিলোঁ, ঈশ্বৰৰ কৃপাত ময়ে ফাৰ্ষ্ট হ'লোঁ আৰু ময়ে ছিলেক্ট হ'লোঁ, আৰু ময়ে আকৌ ট্ৰেইনিং কলেজলৈ যাব লগা হ'ল। আৰু তেতিয়া মই ভাইটিটো সোণাৰাম স্কুলত এডমিশ্যন দি মাহীদেউহঁতৰ তত্বাৱধানত সোণাৰাম হাইস্কুলৰ হোষ্টেলত থৈ মই মহাদেৱে মোক হেমন্ত গগৈ তেখেত মোক বৰ মৰম কৰিছে, মাহীদেউ হ'ল মোৰ বিচিত্ৰা গগৈ মালিগাঁৱতে চাকৰি কৰে, মহাদেৱে মোক গৈ থৈ আহিবলৈ গ'ল, খুব বাধা দিছে, নালাগে মা তই নোৱাৰিবি, তই গান গোৱা ছোৱালী, তই অভিনয় কৰা ছোৱালী এজনী, তই কেনেকৈ পুলিচ কৰিবি, ইমান কঠোৰ নহয় মহা ভাইটি ভণ্টিকেইটাৰো কথা আছে নহয়, মই এইটো চাকৰিৰে এইবোৰ কাম কৰি তোৰ দেউতাক সহায় কৰিব নোৱাৰিম। তাৰপিছত মই মহাই লৈ গ'ল মোক ট্ৰেঞ্চপৰ্টত তুলি, গৈ পালোঁগৈ ইফালে পুলিচ সিফালে পুলিচ, মহাই কৈছে ৰিক্সাত গৈছোঁ, মহাই কৈছে তই পাৰিবি জানো মা চবফালে পুলিচ পুলিচ, হয়ো গোটেইখন কৰ্কশ কাৰবাৰ, অকল খাকিয়ে কাৰবাৰ, ইয়াত একোৱে নাই, গধূলি গৈ পালোঁগৈ আৰু তাতে, আৰু থকা মেলা ব্যৱস্থা মোৰ কাৰণে এজনী ৰান্ধনী তান্ধনীৰ লগত বাই ৰাখি থৈছে, থাকিলোঁ তাত, জইন কৰিলোঁ পাঁচদিনা
2: অকলে, তেতিয়া
1: তেতিয়া অকলে, তাৰপাছত মোৰ পাছত পিছে কেইগৰাকীমান মহিলা কনষ্টেবল সোমাইছিলে তেওঁলোকলৈ। তাৰ প্ৰথম দিনা মইতো আৰু তাতে গৈছোঁ আৰু বাই এজনী মোৰ লগত আছে আৰু তেওঁ ৰান্ধে মানে বেয়া লাগিছে, মহাই আহিব সময়ত কান্দি গৈছে, মা নোৱাৰিবি ব'ল যাওঁগৈ, মহা গধূলি পাছত আকৌ গুচি আহিব, আকৌ দুবাৰমান ঘূৰি ঘূৰি আহে, কৈছে মই মই কৈছোঁ মহা মই আহিলোঁ যেতিয়া পাৰিম, মই আৰু চকু পানী দেখুওৱা নাই আৰু, আহিলোঁ যেতিয়া আহিমে আৰু, মানে গ'লগৈ মহা, গৈ পেলাই মহাই পাছত চিঠি টিটি দিছে তই কেনে আছ কেনেকৈ, যে নহওক তাৰপাছৰ পৰা ট্ৰেইনিং আৰম্ভ হ'ল ন ভাগে ভাগে, বেয়াও লগা নাই, এগালমান ল'ৰাৰ মাজত মই কৰিছোঁ আৰু, সেইবিলাক সৰুৰ পৰাতো ল'ৰাৰ লগতে ডাঙৰ হৈছোঁ, ল'ৰা কামেই কৰিছোঁ, গতিকে এগালমান এইফালে

0: কনস্টেবল কিছুমানৰ নতুন ট্ৰেইনিং, ASI কিছুমানৰ, DSP কিছুমানৰ নতুন, চাব ইনস্পেক্টৰ কিছুমান, যাক যাক আৰু চবকে সাৱধান, মই এজনীয়ে ছোৱালী তেতিয়া। তাৰপৰা আৰু ইয়াৰ পাছত কনষ্টেবল কিছুমান সোমালে, দেউতা দৌৰো নহয়, লগৰ কিছুমানে মাত মাতিবতো কোনেও নহয়, অৱশ্যে ঠিকেই চবেই মোক মানে সন্মান কৰিছিলে। আৰু তাতো আকৌ মই ফাংচন কৰিবলৈ সুবিধা পাইছিলোঁ, গতিকে সেই ফাংচনৰ সময়তে গান চান গাওঁতে লগ পাইছিলোঁ আৰু ল'ৰাবিলাকক চিনাকি দুই এজন হৈছিলোঁ সিমানে। এবাৰ তেনেকৈ দৌৰি থাকোঁতে বাগানৰ মাজে, নেঘেৰিটিং বাগানৰ মাজেদি মানে দৌৰিব লাগে, ল'ৰাবোৰ ইফালে ল'ৰা সিফালে মই মাজত গৈ আছোঁ, উস্তাদটো অলপমান পিছত পৰোঁতে এজনে মোক বেয়া লাগিছে, ৰ'দত দৌৰি আছোঁ, তেতিয়া কৈছে ঘৰত নাথাক ছোৱালী, তই এতিয়া মতা কাম কৰিবলৈ আহিছ, পুলিচ বোলে আহিছ, পাইছ মজা, কেৰাঙলিটো দেখে বোলে বাগানলৈ সোমাই যা, তাৰমানে সিহঁতে কেৰাঙলিটো দেখালে প্ৰস্ৰাৱ কৰিব লাগিছে বুলি বাগানত সোমাই যায়, মোকো কৈছে তেনেকৈ, মই হাঁহিছোঁ আৰু মনে মনে, তাৰপৰা একো নকৈ আৰু দৌৰি আছোঁ আৰু দৌৰি আহি পালৈ। সিহঁতৰ মানে দুখ লাগে যে ছোৱালীজনীক ৰঙা চঙা পৰি যাওঁ, দৌৰি থাকে সিহঁতৰ লগতে, সমানে ময়ো বাহাদুৰি দেখুৱাওঁ যে ময়ো পাৰিম বুলি সিহঁতৰ লগতে দৌৰোঁ আৰু। আৰু সেই তেনেকৈ ট্ৰেইনিংটো এদিন কৰিলোঁ, তাতো ফাংচন কৰিবলৈ পালোঁ, তাতো নাটক কৰিলোঁ, তাৰপিছত যেই নহওক আহিলোঁ এদিন, আহি কামৰূপত জইন কৰিলোঁ অবিভক্ত কামৰূপ, তেতিয়া বৰঝাৰত প্ৰথম মানে মই এয়াৰপৰ্টৰ ডিউটিত থাকিলোঁ, তাৰপিছত VIP হেৰিবিলাকক চোৱা চিতাও আছিলে আৰু এইবিলাক চেকিঙৰো আছিলে। কেইমাহমানৰ পাছত মই কনষ্টেবল কেইগৰাকীমানক লগ পাই মোৰ ভাল লাগিল, তেওঁলোকো পাছ কৰি আহিলে, এইমতে আৰম্ভ হ'ল। ভাগে ভাগে বিভাগবিলাকত মই বদলি হৈ গৈছিলোঁ, গৈ পেলাই মাজে মাজে কঠোৰ কথা শুনিছিলোঁ, অনামী চিঠিও পাইছিলোঁ, বেয়া লাগিছিলে অলপমান তেনেকুৱা চিঠিবোৰ পালে। বিশেষকৈ এবাৰ মোৰলৈ চিঠি এখন আহিছিলে, মানে বদমাছ ছোৱালী আৰু, মই নটৰাজত থাকিব নোৱাৰিলোঁ, হেৰি এনেকুৱা ধৰণৰ বদনাম দি লিখিছে। তাৰ মই চিঠিখন কি কৰিম, এতিয়া ৰিজাৰ্ভ DSP হাতত দি দিলোঁ, ৰিজাৰ্ভ DSP শেষত গৈ চবৰে হাতৰ আখৰ প্ৰমাণ কৰিছিলেগৈ, শেষত গৈ ধৰাও পৰিছিলে। মই ক'লোঁ
1: আপোনালোকৰ মাজৰে কোনোবাই লিখিছিলে সেই কথা,
0: মতা পুলিচে লিখিছে, আকৌ কোনোবাই খং উঠিছে সিহঁতৰ, মোৰ অকলে এইবোৰ কৰিবলৈ আহিছোঁ। আৰু এটা কথা, মই তেতিয়া কোনোবা বয়সস্থ কনষ্টেবল থাকে নহয়, আৰু মই তেওঁতকৈ ওপৰ পদটোত, কিছুমানে বেয়াও পায়, আৰু প্ৰথম মহিলা পুলিচ আৰু এইবিলাক ভালমতে কোনেওতো চোৱা নাছিলে, বেয়া পাবই, গালি খামেই, ইফালে গ'লে সিফালে গ'লে গালি গাই খাইছিলোঁ, গতিকে সেই চিঠিবোৰ পাইছিলোঁ আৰু। মই সহজভাৱে লৈছিলোঁ, এইবিলাকতো হিংসা এৰিখাতে কৰিছে, তেওঁ মোক বুজাইছিল, ৰবাৰ্ট শইকীয়া আছিলে, ৰবাৰ্ট শইকীয়াক মই মানে আমাৰ তাৰেই মানুহ আছিলে, গতিকে তেখেতে মোক বুজাইছে, মা এইবিলাক দুখ নকৰিবি, হ'বই, তই প্ৰথম আহিছোঁ গতিকে ইয়াৰ পাছত চব ঠিক হৈ যাব। হয় মই ধৈৰ্য ধৰিলোঁ, থাকিলোঁ, তাৰপিছত আৰু মই ৰিজাৰ্ভতে মই মিউজিক স্কুল এখনো খুলি লৈছিলোঁ, কিন্তু SP গিল আছিলে তেতিয়া, SP গিল ছাৰে মোক প্ৰথম ইণ্টাৰভিউ লওঁতে মোক পাইছিলে, আৰু তেখেতে মোক গান গাবলৈ কৈছিলে, বিহু নাচিবলৈ কৈছিলে, মই কৈছোঁ ঢোল নহ'লে মই কেনেকৈ বজাম, মই তোক টপ টপ উত্তৰ দিছোঁ, তেতিয়া তেওঁটো ক'লে হয় মোৰ, আপুনি ঢোল বজাওক, মই তেতিয়া নাচিম, হেৰি কৈ তেতিয়া তেখেতে জানিছিলে যে মই মোৰ শিল্পীৰ মনটোৰ কথা, আৰু ইণ্টাৰভিউ তাতে মই লিখিছিলোঁ যে মই এগৰাকী শিল্পী, আৰু কবিতাও গাবলৈ গাই দিছিলোঁ আৰু কিবা এটা গাই হেৰি কৰি। তাৰপিছত মিউজিক স্কুলখন মই গুচি অহাৰ পাছত ভাঙি থাকিলে, দেওবাৰে দেওবাৰে মিউজিক স্কুলখন কৰিছিলোঁ, আৰ্টিষ্টবোৰক লৈ, সৰু সৰু বাচ্ছাবোৰক লৈ পেলাই মই প্ৰথমতে বিহুৰ দিনা SP ঘৰত গৈ পেলাই বিহু হেৰি, আৰু তেখেতে মোক এখন প্ৰিজনাৰ ভান বিহুৰ কেইদিন দিয়ে, আৰু মই বিহুৱে তলিয়ে তলিয়ে প্ৰগ্ৰাম কৰি ফুৰিছিলোঁ, সঁচাকৈয়ে শিল্পী হিচাপে কিবা মোক প্ৰিজনাৰ ভান দি পেলাই মোক সহায় কৰিছিলে, গতিকে মোৰ শিল্পী জীৱন জীয়াই আছিলে।
1: আপোনাৰ পদোন্নতি হ'ল পাছত, আপুনি কি হিচাপে অৱসৰ ল'লে?
0: মই চাব ইনস্পেক্টৰ হ'লোঁ, ইন্সপেক্টৰ হ'লোঁ, তাৰপিছত DSP হিচাপে APSC পাছ কৰি পেলাই DSP হিচাপে ৰিটায়াৰমেণ্ট ল'লোঁ। DSP হৈ থাকোঁতে মই বেমাৰত পৰিছিলোঁ, 6 মাহ কমা অৱস্থাত GNRC-ত আছিলোঁ, এটা পেইন কিলাৰে মোক, মই একাদশী ব্ৰত সৰুৰ পৰাই কৰিছিলোঁ, এইটো ব্ৰততে এদিন মোৰ নিয়ম ভংগ হৈছিলে বোধহয়, কিবা এটা কাৰণত মোৰ ভৰি বিষ হৈছিলে, আৰু সেই পেইন কিলাৰ এটা খোৱাৰ কাৰণে মোৰ এইটো কিবা এটা গণ্ডগোল হৈ গ'ল, আৰু GNRC-ত মই 6 মাহ থাকিলোঁ আৰু 2 বছৰ খোজকাঢ়িব পৰা নাছিলোঁ। এইখিনি সময়তে মই জগন্নাথ দৰ্শন হৈছিলে, আৰু যাৰ বাবে মই জগন্নাথলৈ কোঙা অৱস্থাৰে লগ বন্ধু লৈ পেলাই যাব লগা হৈছিলে, চিকিৎসালয়ৰ পৰা অহা বছৰো ফিজিঅ' কৰি কিবা কৰি মাত নোলাইছিলে, কাৰণ তেতিয়া মোৰ টেকষ্টমী আছিলে, তাৰপিছততো থাইৰয়ড অপাৰেশ্যন হ'ল, গতিকে মাত চাত নাছিলে, বহুদিন আখৰো লিখিব পৰা নাছিলে, কিন্তু ঈশ্বৰৰ কৃপা যে মই নাম পুষোৱা বুলি ভাগৱতৰ ওপৰত মই এখন নামৰ কিতাপ লিখিছিলোঁ, নাম সেইখনকে সপোনত মই পুনেত থাকোঁতে মই এটা সপোন লিখিছিলোঁ, জগন্নাথৰ চকুকেইটা দেখি ভূত বুলি ভাবি মই এটা মানে হেৰি লিখিছিলোঁ, ভজন লিখিছিলোঁ, সেই ভজনটোকে আকৌ সপোনত দেখিছিলোঁ যে এখন কিতাপ হ'ল, মই জগন্নাথ জগন্নাথক দৰ্শন কৰিম। জগন্নাথ দৰ্শন কৰিবলৈ যাওঁ বহুত চিৰি বগাই, কিন্তু কাক দিম মই তেতিয়াও জগন্নাথ

বুলি নাজানো আৰু, চিৰি বগাই যাওঁ, সাৰ পাই যাওঁ, সাৰ পাই যাওঁ। তাৰপিছত সেনেকৈ এজন পুৰীৰ পৰা আহিছিলে ভকত, তেওঁক সুধিলোঁ, তেওঁ মোক আশীৰ্বাদ দিব আহিছিলে পৰি থকা অৱস্থাত, দুবছৰৰ ভিতৰত তাৰমানে পৰি থকা। মই ক'লোঁ আৰু এনেকুৱা এটা সপোন দেখিছোঁ ভঙা ভঙা মাতে আকাৰ ইংগিতে কৈ। তেখেতে ক'লে আপুনি জগন্নাথৰ 22 শ্ৰী দেখিছে, 22 শ্ৰী মানে জগন্নাথৰ মণিকুটলে 22টা শ্ৰী ভিলৰ শ্ৰী বগাই পেলাই দৰ্শন কৰিব লাগে, তেওঁ সেইটো দেখিছে এনেকৈ। তেতিয়া মোৰ মনটো একদম উৰিয়ে গ'ল নহয়, হাজবেণ্ডক নেৰিলোঁ আৰু, হাজবেণ্ডে জানিছে যে এইজনীয়ে কৰ্মলাটোতো নেৰে যাবই আৰু। তাৰপিছত লগ বন্ধু ওলালে, তেওঁ কণমাই মোহন বুলি চেপনৰ কিছুমান আই

দেখিছা নাই, তেতিয়া মোৰ মনটো একদম উৰিয়ে গ'ল নহয়, হাজবেণ্ডক নেৰিলোঁ আৰু হাজবেণ্ডে জানিছে যে এইজনীয়ে কৰ্মূলাটোতো নেৰে যাবই আৰু। তাৰপিছতে লগ বন্ধু ওলালে, কণমাই মোহন বুলি চেপনৰ কিছুমান আইসকল ওলালে মোৰ লগত, আৰু গ'লোৱে নহয় টিকেট চিকেট কৰি মোৰ সাহসতে চবেই গ'ল, মই কিন্তু অৱস্থা নাই মোৰ তেতিয়া, কিন্তু মই জগন্নাথ পালোঁগৈ। আচৰিত কথা, তাতো আকৌ মই যোৱা খবৰ তাৰ এটা ল'ৰাই সপোন দেখি মোক নিবলৈ আহিছিলে, আৰু তেতিয়া মানে তাৰপিছত জগন্নাথক দৰ্শন কৰিবলৈ মোক লৈ গৈছিলে ৰাতি পূৰ্ণিমাৰ সময়ত। তেতিয়া মই জগন্নাথক যেতিয়া দেখিছোঁগৈ তেতিয়া মই চিঞৰি উঠিছিলোঁ, আৰে এইটোৱে নেকি জগন্নাথ, মইতো এইটো ভূত বুলি সৰুৰ পৰা দেখিছিলোঁ, মই খুব সৰুতেও দেখিছিলোঁ, ভয়তে মানে চিঞৰি উঠিছিলোঁ। পাছত দেখিলে এইটো দেখোন এইটোৱে, আৰু এই সপোনটো পুনেৰ হাজবেণ্ডে চাকৰি কৰিছিলে, তাতে মই কেইদিনমানৰ কাৰণে যাওঁতে তাত মই এই সপোনটো দেখি ভয় খাইছিলোঁ এদিন অকলে থকা অৱস্থাত। তেতিয়া মই লিখিছিলোঁ।

দেবতা কৃপার সাগর নাম, কিরে পূজিমে তোমাক নারায়ণ।

পালক শরণ তে দিয়াঠাই জ্ঞানহীন অতি মই মোৰ মতি নাজা।

0: নাম এই ভজনটোৰ মই উৰিয়া কৰিলোঁ। পাছত
1: জগন্নাথলৈ গ'ল, তাৰপাছত আপুনি উৰিয়া ভাষাটো শিকিছে?
0: অঁ, তাৰপিছত উৰিয়াটো তাৰ সেই যিটো ল'ৰাই মোক সপোন দেখি মা বুলিছিলে যে হেৰি কৰিছিলে, মোৰ অভিনন্দন কিতাপখনত আছে সকলো কথা তাৰ লিখাখিনি, সিয়ে মোক উৰিয়া শিকালে আৰু ময়ো তাক অসমীয়া শিকালোঁ।
1: নামটো কি আছিল?
0: গোপীনাথ মহাপাত্ৰ। সেইটোকে মই উৰিয়া কৰিছিলোঁ। আৰু উৰিয়াত ৰথৰ সময়ত যাওঁতে জগন্নাথক দেখা নাপাইছিলোঁ, মই কান্দি কান্দি জগন্নাথৰ ওপৰত এটা ভজন লিখিছিলোঁ, সেইটো মীৰাণ্ডা চৌধুৰীয়ে গাইছে। হা, তাৰ আগতে মই জগন্নাথৰ ওপৰত এই অসমীয়া অনুবাদটো এনেকৈ কৰিছিলোঁ, উৰিয়া অনুবাদ কৰিছিলোঁ, জয়

0: কৰিছিলে মোক, যে নহওক বাৰু তেখেতে কিৰোত কুমাৰ দত্ত আছিলে। আৰু মোৰ তেওঁতো আজি 17 চনত ঢুকালে, তেওঁ ঢুকোৱাৰ পাছত মোৰ বহুত মানে দুখৰ গীতবোৰ ওলাইছে আৰু বহুত গুতখৰ গীত মই লিখিছোঁ। মোৰ এটা ল'ৰা, দুজনী ছোৱালী, বৰ্তমান বোৱাৰী আছে, নাতিনী এজনী আছে, ক্লাছ 6ত পঢ়িছে। আৰু মোৰ নাতিনীজনী কিন্তু মোতকৈ ওখ হ'ব দেই, বেছ একদম ওখচুখ। কিন্তু জন্মসূত্ৰে এটা ল'ৰা দুজনী ছোৱালী, কিন্তু মোৰ ধৰ্মসূত্ৰে বহুত ল'ৰা ছোৱালী। উৰিয়াত আছে গোপীনাথ মহাপাত্ৰ, নলবাৰীত আছে কল্প তালুকদাৰ, আৰু ভাগে ভাগে ঠায়ে ঠায়ে মোৰ আই বোলা পুত্ৰবোৰ এতিয়া নতুনকৈ হৈছে। গতিকে এইমতে মোৰ মানে সংসাৰ এখন এতিয়ালৈ চলে। আৰু ল'ৰাৰ বিয়া হৈ গৈছে, ডাঙৰ ছোৱালীৰ বিয়া হৈছিল, এয়া দুৰ্ভাগ্যৰ কথা। তেওঁ জোঁৱাই ঢুকাইছে মোৰ, তেওঁ ডক্টৰ এজন আছিলে, দুখৰ বিষয়ে যে 1.5 বছৰ বয়সতে মোৰ ঢুকালে। এতিয়া ছোৱালী মোৰ লগতে আছে, সৰু ছোৱালী বৰ্তমান লগতে আছে, বিয়াৰ কথা ভাবিছোঁ।
1: আমি আপোনাৰ পৰিয়ালটোৰ কথাও গম পালোঁ। আৰু আমি আজি কথা পাতি থাকোঁতে আপুনি আকাশবাণীত নাটক কৰাৰ কথা কৈছিল, সেই বিষয়ে আমি এতিয়ালৈকে পতাই নাই। আকাশবাণী গুৱাহাটীত আপুনি নাটক কৰিছে, সেই বিষয়ে অকণমান কওকচোন, কাক কাক লগ পাইছিলে আপুনি, সেই বিষয়ে অকণমান কওক।
0: মোৰ নাটকৰ প্ৰথম ইণ্টাৰভিউ দিবলৈ বীণা দাস মান্না বাইদেৱে লৈ গৈছিলে। আৰু বীণা দাস বাইদেউৰ লগত মই ভোগজোৰা নাটক কৰিছিলোঁ, আৰু নীলাম্বৰ এইবিলাক নাটক, মানে বুৰঞ্জীমূলক বহুত নাটক কৰিছিলোঁ। সৰ্বেশ্বৰ চক্ৰৱৰ্তী, অৰূপ চক্ৰৱৰ্তী, নীল চক্ৰৱৰ্তী, সকলোৰে লগতো কৰিছিলোঁ। আৰু তেতিয়াই মানে শৰৎ বৰঠাকুৰতো আছিলে, সকলোকে লগ পাইছিলোঁ, ফুলবৰা বাইদেউক লগ পাইছিলোঁ, আৰু বীণা দাস বুলি আৰু এগৰাকী আছিলে, সেইজনকো লগ পাইছিলোঁ। বহুতো আৰ্টিষ্টক তেওঁলোকৰ লগত মই মানে বিভিন্ন ধৰণৰ নাটক, বুৰঞ্জীমূলক বা সাধাৰণ নাটক কৰিছিলোঁ।
1: আপুনি বহুতো গীত লিখিছে, আমি কিছু আভাস পালোঁ, আৰু আমি জানো যে আপুনি এতিয়া গীত গাবলৈ অলপ সুবিধা পায়, তথাপিও আগ্ৰহত আপুনি গান গাই শুনাইছে, যদিও আপোনাৰ ডিঙিৰ অস্ত্ৰোপচাৰ হৈ গৈছিল বা এতিয়া বয়সো হৈ আহিছে। আপুনি কৈছে, মাজে মাজে কৈ থাকে আপুনি যে মোৰ ভঙা টিঙৰ নিচিনা মাতটো হৈছে, তথাপিও আমি বিচাৰিম আপুনি লিখা গীত। আপুনি কৈছে দুখৰ গীতো বহুতো লিখিছোঁ, এটি গীত আপুনি যদি অলপ শুনাই ভাল লাগিব।
0: তাৰ আগতে মই ষ্টেজত গান গাওঁতে শ্ৰোতাসকললৈ এটা এড্ৰেছ কৰিছিলোঁ, সেইটো অকণমান কৈ দিওঁ।
1: ঠিক আছে।
0: সুৰ

0: ভাল লাগিল এই কথাখিনিও আমি গম পালোঁ। আৰু আপুনি কথা প্ৰসংগত আপুনি স্বামীৰ কথা ক'লে, স্বামীৰ নাম আৰু এতিয়া যিসকল আপোনাৰ পৰিয়ালৰ সদস্য তেওঁলোকৰ কথা অকণমান কওকচোন।
1: একেবাৰে দুখীয়া পৰিয়ালৰ এজন মানুহক লগ পাইছিলোঁ আৰু বৰ মহান আছিলে, তেওঁ মোক বৰ মৰম কৰিছিলে। সঁচা কথা ক'বলৈ এজন ভাল স্বামী পাইছিলোঁ। এবাৰ দেউতাই কৈছিলে এজন ভাল স্বামী পোৱাটো হেনো মোনাৰীৰ মানে ভাগ্য। সঁচা কথা ক'বলৈ গ'লে বৰ এজন ভাল স্বামী পাইছিলোঁ আৰু তেওঁ মোক কিন্তু প্ৰথম পচন্দ কৰা নাছিলে।

পাটি ভাল পাওঁ তোমাক মই হৃদয় ভৰি, সুৰৰ সুৰাৰে আজি সজাওঁ এই নিশাটি শ্ৰোতা।

0: ভৰি মই কিন্তু মোৰ সমাজখন একতা আকৌ আগৰ দৰে হোৱাটো বিচাৰোঁ, সেইকাৰণে গাইছিলোঁ। অ ককাইটি চব পাহৰি বিহু পাতোৱা, চোকা পাই গৰা বৰ অসমখন আকৌ গঢ়োৱা। অ ককাইটি চব পাহৰি বিহু পাতোৱা, চোকা পাই গৰা বৰ অসমখন আকৌ গঢ়োৱা। চুটিয়া বৰাহী মৰাণ মটক বামুণ কোচ কলিতা, বড়ো কছাৰী সোণোৱাল চবেই অসমীয়া। ন পমুৱা ন অসমীয়া ইয়াতে আহি ৰ'ল, তই মইহে পৰ হ'লো পৰে আপোন হ'ল। মান অভিমান এৰি আজি বিহু পাতোৱা, চোকা পাই গৰা বৰ অসমখন আকৌ গঢ়োৱা। অ ককাইটি চব পাহৰি বিহু পাতোৱা, চোকা পাই গৰা বৰ অসমখন আকৌ গঢ়োৱা।
1: গীতৰ মাজেৰে আপুনি সম্প্ৰীতিৰ কথা কৈছে, আকৌ সকলো একেলগ হৈ মৰমৰ এনাজৰিৰে বান্ধ খাই সকলোৱে বৰ অসমখন আমি ধৰি ৰাখিব লাগিব, আমি সকলো মিলিজুলি থাকিব লাগিব, সেই আহ্বান আপুনি গীতৰ মাজেৰে কৰিছে। খুব ভাল লাগিছে আপোনাৰ সৈতে কথা পাতি। আৰু এটা গীতৰ কলি আপুনি যদি শুনাই।
0: মোৰ স্বামী ঢুকোৱাৰ পাছত সঁচা কথা ক'বলৈ গ'লে মানসিক, যদিও মানুহক দেখুৱাই মই ভাঙি পৰা নাই, মনে মনে কেতিয়াবা খুবেই ভাঙি পৰোঁ। সেই পটভূমিতে

মনতে তোমালৈ মনত পৰে, তোমালৈ মনত পৰে, তোমালৈ মনত পৰে, তোমালৈ।

0: লৈ মনত পৰে।
1: তিনিটা খণ্ডত আপোনাৰ বৰ্ণিল জীৱন পৰিক্ৰমাৰ আমি বহুখিনি কথা পাতিলোঁ, আৰু আমি তিনিটা খণ্ডতো আপোনাৰ গোটেই জীৱনটোৰ কথা সামৰি ল'ব নোৱাৰিলোঁ। তথাপি আমি যিহেতু আমাৰ নিৰ্ধাৰিত সময়ৰ ভিতৰত অনুষ্ঠান দি শেষ কৰিব লাগিব, গতিকে এই খণ্ডটি আমি ইয়াতে সামৰিব লাগিব। আমি আশা কৰিছোঁ আপুনি সৰুৰে পৰা খুব সাহসী আছিল, প্ৰতিটো কথাতে আপুনি কেতিয়াও হাৰ মনা নাই, সদায় আগবাঢ়ি যাবলৈ প্ৰয়াস কৰিছিল আৰু জীৱনত কেতিয়াও আপুনি না কোৱা নাই। আৰু আজি আপুনি এই গীতটি গাই কিছু আৱেগিক হৈছে বাৰু, সেই কথাটো আমি অনুভৱ কৰিছোঁ আপোনাক, আৰু বিশেষ আৰু একো কথা নকওঁ। আমি আশা কৰিছোঁ আপোনাৰ জীৱনটো আপুনি সুখেৰে থাকক, হাঁহি মাতি থাকক, আপুনি আনৰ অনুপ্ৰেৰণা হৈ থাকক, সেয়া আমি কামনা কৰিছোঁ। আৰু খুব ভাল লাগিল আপোনাৰ সৈতে এই তিনিটা খণ্ডত আপোনাৰ জীৱনটোৰ বিষয়ে আমি যিখিনি কথা গম পালোঁ, সঁচাকৈ শ্ৰোতাসকলেও খুব ভাল পাইছে। আপুনি ভালে কুশলে থাকক, সেয়াই আমি কামনা কৰিছোঁ।
0: ধন্যবাদ, আপোনালোকৰ আশীৰ্বাদ শিৰত লৈ মই জীয়াই থকা সাহস গোটাম বাকী সময়খিনি।
1: আমি অনুষ্ঠানটি সামৰো আপোনাৰ এটি গীতেৰে। আপুনি কোনটো গীত শুনালে এতিয়া ভাল পাব?
0: মই যেতিয়া চিকিৎসালয়ত আছিলোঁ, জগন্নাথৰ সপোন দেখি যেতিয়া মই পুৰীলৈ গৈছিলোঁ, তাত ৰথযাত্ৰাৰ সময় আছিলে। ৰথযাত্ৰাৰ সময়ত মই গৈ পাওঁতে জগন্নাথ ৰথত উঠি গুচি গৈছিলে। তেতিয়া মোৰ হৃদয়ৰ পৰা এটা জগন্নাথ যে গুচি গ'ল দেখা যে নাপালোঁ, তেতিয়া মই এটা গীত লিখিছিলোঁ, উৰিয়াতে লিখিছিলোঁ, আৰু সেইটো পাছতে মীৰাণ্ডা চৌধুৰীয়ে গাইছে। এইটো তাৰ আগতে মই দুখাৰীমান এনেই মোৰ মাতেৰে কৈ ৰথে।

0: যাও গন্ডি সাবারি।
1: আপোনাৰ সৈতে যি কথোপকথন আমাৰ হ'ল ইয়াতে সামৰিছোঁ, আৰু এই গীতটোৰে আমি শ্ৰোতাসকলৰ পৰা বিদায় লৈছোঁ। ভালে কুশলে থাকিব আপুনি।
0: ধন্যবাদ।

সাধক সুন্দৰৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰথমগৰাকী মহিলা কণ্ঠশিল্পী, গীতিকাৰ, অভিনেত্ৰী তথা অসম আৰক্ষীৰ প্ৰথমগৰাকী মহিলা সহকাৰী উপ পৰিদৰ্শক ৰেণু দত্ত বৰফুকনৰ সৈতে হোৱা সাক্ষাৎকাৰৰ তৃতীয় তথা শেষ খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ।

চেমনীয়া ভাইটি ভণ্টিহঁত, তোমালোক আটাইলৈ মৰম আৰু চেনেহ যাচি মই নিভা বাইদেৱে আজিৰ চোৰা মুকলি কৰিছোঁ। আশা কৰোঁ তোমালোক সকলোৱে কুশলে আছা। আজিৰ চোৰাৰ প্ৰথমে আগবঢ়াইছোঁ জানো আহা শিতান্তি। এই শিতানত আজি তোমালোকক দেউৰী জনগোষ্ঠীৰ উৎসৱৰ বিষয়ে ক'বলৈ ওলাইছোঁ।

অসমৰ সকলো জনগোষ্ঠীয়ে আহিনৰ সংক্ৰান্তি, পুহৰ সংক্ৰান্তি আৰু চতৰ সংক্ৰান্তিৰ পৰাই বিহু আৰম্ভ নকৰে। বিশেষকৈ দেউৰীসকলে আটাইকেইটা বিহু ক্ৰমে কাতি বিহু, কাতি মাহৰ প্ৰথম বুধবাৰে, মাঘ বিহু, মাঘ মাহৰ প্ৰথম বুধবাৰৰ পৰা, বহাগ বিহু, বহাগ মাহৰ প্ৰথম বুধবাৰৰ পৰাহে পালন কৰে। কাৰণ থানঘৰত আৰাধ্য দেৱতাক পূজা পাতল নিদিয়াকৈ দেউৰীসকলে বিহু পতাৰ নিয়ম নাই। দেউৰীসকলৰ উৎসৱ পাৰ্বণবোৰ ধৰ্মীয় ৰীতি

নীতিৰ লগত জড়িত। তেওঁলোকৰ প্ৰধান উৎসৱ তিনিটা হৈছে বহাগ বিহু, মাঘ বিহু আৰু শাওনীয়া পূজা। দেউৰীসকলেও অসমৰ আন আন জনগোষ্ঠীৰ দৰেই বসন্ত ঋতুত বসন্ত উৎসৱ পালন কৰে। দেউৰী সম্প্ৰদায়ৰ বসন্ত উৎসৱৰ নাম হৈছে ইবাকু বিচু। এই উৎসৱ বহাগৰ প্ৰথম বুধবাৰৰ পৰা আৰম্ভ কৰি সাতদিনলৈ পালন কৰা হয়। দেউৰীসকলৰ পূজা অৰ্চনা কৰাৰ স্থল দেওঘৰত বিশেষ পূজাৰ আয়োজন কৰা হয়। দেওঘৰত সেইদিনা তেওঁলোকৰ উপাস্য দেৱতা কুণ্ডিমামা, পিছা ডেমা, পিছাচি ডেমাচি আদিকে প্ৰমুখ্য কৰি আন আন উপাস্য দেৱ দেৱীসকললৈ ছাগলী, পাৰ, কুকুৰা আদি বলি হিচাপে আগবঢ়ায়। আনহাতে বিচুৰ উৰুকা ৰাতি বৰদেউৰীৰ ঘৰত অথবা তেনে এক সামাজিক স্থানত ডেকা গাভৰু, দেউৰী ভাষাত মীৰা মীৰাচীসকলে নৃত্য গীত পৰিৱেশন কৰে। সপ্তাহ ধৰি এই বিহু অতি উলহ মালহেৰে পালন কৰাৰ অন্তত শেষৰ দিনটোক দেউৰী ভাষাত বিচু উৰুৱা বা বুলি কোৱা হয়। সেইদিনা দেওঘৰত বিচু বা বিহু মৰাৰ পাছত বৰদেউৰীয়ে যেতিয়া নিৰ্দেশ দিয়ে, তেতিয়া বিচুত অংশগ্ৰহণ কৰাসকলে দেওঘৰৰ পৰা ওলাই আহি গাঁৱৰ বৰদেউৰীৰ ঘৰত আৰু মুখিয়াল লোকসকলৰ ঘৰত বিহু মৰাৰ পাছত গাঁৱৰ পূবৰ পৰা পশ্চিমলৈ যাত্ৰা কৰে আৰু শেষত এখন মুকলি পথাৰত বিচুক পৰৱৰ্তী বছৰত পুনৰ লগ পোৱাৰ আশাৰে বিহু অৰ্থাৎ বিচু নাচি বিদায় জনায়। ইমান পৰে দেউৰীসকলৰ বসন্ত উৎসৱ ইবাকু বিচুৰ বিষয়ে কিছু কথা শুনিলা। আজিৰ জানো আহা ইমানেই।

ভাইটি ভণ্টিহঁত, এইবাৰ আগবঢ়াইছোঁ এটি কথিকা। বিষয় নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি আৰু জীৱন কৌশল শিক্ষা। তোমালোকলৈ বুলি লিখি পঠিয়াইছে কাকপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইংৰাজী বিষয় শিক্ষয়িত্ৰী প্ৰাৰ্থনা গগৈয়ে। কথিকাটি তোমালোকক পাঠ কৰি শুনাবলৈ লৈছোঁ। শুনাহক দেই।

ভাইটি ভণ্টিহঁত, তোমালোকে বিদ্যালয়ত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি আৰু জীৱন কৌশল শিক্ষা এই শব্দকেইটা নিশ্চয় শুনিছা। জীৱন কৌশলৰ শ্ৰেণীটো নিশ্চয় ভাগ লৈছা। প্ৰথমেই কৈ লওঁ, ৰাষ্ট্ৰীয় নতুন শিক্ষানীতিয়ে ছাত্ৰ ছাত্ৰীৰ বিদ্যায়তনিক অথবা পৰীক্ষাৰ ফলাফলৰ লগতে সমানেই গুৰুত্ব দিছে এজন ছাত্ৰ বা ছাত্ৰীৰ ব্যক্তিত্ব বিকাশ বা পাৰ্চনেলিটি ডেভেলপমেণ্টত। এই ব্যক্তিত্ব বিকাশত জীৱন কৌশল শিক্ষাই কেনেকৈ সহায় কৰে আজি তোমালোকক সেই বিষয়ে ক'বলৈ লৈছোঁ। ইংৰাজীত জীৱন কৌশলক লাইফ স্কিল বুলি কোৱা হয়। জন্মৰে পৰা এজন শিশুৱে জনা নজনাকৈ বহু কৌশল শিকে। এই কৌশল বা দক্ষতাবোৰ আমাৰ বাবে অতি প্ৰয়োজনীয় যদিও কেইটামান কৌশল বা দক্ষতাকহে জীৱন কৌশল বুলি চিনাক্ত বা নামকৰণ কৰা হৈছে। ৰাষ্ট্ৰসংঘৰ অটোৱা চাৰ্টাৰে 1986 চনত প্ৰথম জীৱন কৌশলক চিনাক্ত কৰিছিল আৰু 1989 চনত কনভেনশ্যন অৱ ৰাইটছ অৱ চিলড্ৰেন শীৰ্ষক অধিৱেশনখনত জীৱন কৌশল শিক্ষাক প্ৰথম শিক্ষাৰ সৈতে সংহত কৰিছিল। যদিও জীৱন কৌশল শিক্ষা মূল আনুষ্ঠানিক শিক্ষাৰ পৰা বহুযোজন দূৰৈত অৱস্থান কৰিছিল, বিশ্ব স্বাস্থ্য সংস্থাই প্ৰথম 10টা জীৱন কৌশলক কিশোৰ কিশোৰীসকলৰ বাবে অতি দৰকাৰী বুলি বিবেচনা কৰে। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 জীৱন কৌশল শিক্ষাক কিশোৰ কিশোৰীসকলৰ বাবে অন্যতম দৰকাৰী বুলি গণ্য কৰিছে। লগতে প্ৰাক কৈশোৰ আৰু কিশোৰ কালত এই শিক্ষা প্ৰদানত গুৰুত্ব দিছে যদিও বৰ্তমান জীৱন কৌশল শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰ তেনেই চালুকীয়া অৱস্থাত আছে। বহু শিক্ষক, অভিভাৱক বা ছাত্ৰ সমাজৰ বাবে জীৱন কৌশল এতিয়াও এটি অচিনাকি বিষয় হৈয়েই আছে। কিশোৰ কাল আৰম্ভ হোৱাৰ লগে লগে এজন কিশোৰ বা কিশোৰীয়ে শাৰীৰিক, মানসিক আৰু আৱেগিক পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰাৰ লগতে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হয়। লগতে বিভিন্ন সামাজিক পৰিৱেশত নিজকে খাপ খুৱাই চলিব লগা হয়। জীৱন কৌশল শিক্ষাই কিশোৰসকলক এই সামাজিক পৰিৱেশত মিলি চলাত সহায় কৰে। এনে পৰিস্থিতিত এজন কিশোৰে জীৱনলৈ অহা সংঘাত আৰু বিভিন্ন প্ৰত্যাহ্বানৰ

মুখী নহবলৈ জীৱন কৌশলৰ অন্তৰ্গত কিছুমান কৌশল বা দক্ষতাৰ অতি প্ৰয়োজন। কেৱল যে বিপথগামী বা আচৰণগত সমস্যা থকা কিশোৰসকলকেই জীৱন কৌশল শিক্ষাৰ আৱশ্যক তেনে নহয়। স্বাভাৱিক বিকাশৰ সকলো শিশু আৰু কিশোৰকে এই দক্ষতা বা কৌশলসমূহৰ অতি দৰকাৰ। এই জীৱন কৌশলবোৰ হৈছে এজন ব্যক্তিয়ে শিশু অৱস্থাৰ পৰাই শিকা কিছু সামাজিক, আৱেগিক আৰু বৌদ্ধিক আচৰণ তথা দক্ষতা, যিবোৰে এজন ব্যক্তিক বিভিন্ন পৰিৱেশত সমাযোজনত সহায় কৰে। মনৰ ভাৱ স্পষ্টকৈ ব্যক্ত কৰা, বিভিন্ন পৰিৱেশত সমস্যা সমাধান আৰু সিদ্ধান্ত গ্ৰহণতো সহায় কৰে। এনে কৌশলসমূহ কম বেছি পৰিমাণে সকলোৱে দৈনন্দিন জীৱনৰ বিভিন্ন পৰিৱেশত স্বতঃস্ফূৰ্তভাৱে আয়ত্ত কৰে, যদিও কৰ্মশালাত বা পাঠ্যক্ৰমভিত্তিক পাঠদান আৰু বিভিন্ন ক্ৰিয়াকলাপৰ মাধ্যমেৰে এই কৌশলসমূহৰ বিকাশ সাধন কৰিব পাৰি। বিশ্ব স্বাস্থ্য সংস্থাই জীৱন কৌশলৰ সংজ্ঞা দি কৈছে যে জীৱন কৌশল হৈছে এনে এক আৰ্জিত আচৰণগত কলা তথা চিন্তা, বোধ আৰু আচৰণৰ সমষ্টি যাৰ পৰা এজন ব্যক্তিয়ে দৈনন্দিন জীৱনত সন্মুখীন হোৱা বিভিন্ন সমস্যা বা প্ৰত্যাহ্বানৰ সমাধান উলিয়াই সুন্দৰকৈ জীৱন যাপন কৰিব পাৰে। প্ৰাথমিক স্তৰৰ পৰাই এজন শিশুক জীৱন কৌশলৰ কিছু কৌশল শিকোৱা হয়, যদিও জীৱন কৌশল শিক্ষাৰ আৰম্ভণিৰ বাবে উপযুক্ত বয়স হৈছে কিশোৰকাল। কিয়নো মনোবিজ্ঞানীৰ মতে কিশোৰকালৰে পৰাই এজন ব্যক্তিৰ ধুমুহা আৰু পীড়নৰ কাল আৰম্ভ হয়। আমাৰ সমাজ ব্যৱস্থাৰ জটিল পৰিস্থিতিত এজন কিশোৰ বা কিশোৰীয়ে ভৰি দিয়াৰ লগে লগে বিভিন্ন সমস্যাৰ সন্মুখীন হয়। বৰ্তমান সমাজ ব্যৱস্থাত কিশোৰসকল বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত তথা উচ্ছৃংখল আচৰণৰ চিকাৰ হৈছে। বহু মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীয়ে শৈক্ষিক জীৱনৰ আৰম্ভণিতে দুপদুপে আগবাঢ়িলেও আত্মবিশ্বাসৰ অভাৱ, হীনমন্যতা, সিদ্ধান্ত গ্ৰহণৰ অপাৰগতাৰ বাবে থমকি ৰোৱা দেখা যায়। আনফালে মধ্য মেধাৰ ছাত্ৰ এজনে আত্মবিশ্বাস আৰু কিছুমান বিশেষ দক্ষতাৰ বাবে আগবাঢ়ি যায়। এনে কিছুমান ছাত্ৰ ছাত্ৰী আছে যিয়ে নিজৰ কোন দিশত প্ৰতিভা আছে সেয়াও তেওঁলোকৰ অজ্ঞাতে থাকি যায়। এনেবোৰ কাৰণতে প্ৰয়োজন হয় জীৱন কৌশল শিক্ষাৰ। আমাৰ স্কুলীয়া শিক্ষাৰ পাঠ্যক্ৰমত পোনপটীয়াকৈ জীৱন কৌশল শিক্ষাৰ উল্লেখ নাছিল, যদিও NCERTৰ পাঠ্যক্ৰমত কিছুমান কৌশলৰ আভাস আছিল। এই জীৱন কৌশল এজন শিশুৱে চৌপাশৰ পৰিৱেশ আৰু সমাজ জীৱনৰ পৰাই শিকে। ইতিমধ্যে জীৱন কৌশলৰ কেইটামান দক্ষতাক পাঠ্যক্ৰমৰ বিষয়বস্তুৰ সৈতে সংহত কৰা হৈছে। গতানুগতিক পাঠদানৰ পৰিৱৰ্তে যদি প্ৰকল্প পদ্ধতি, সম্পৰীক্ষাত্মক শিক্ষণত গুৰুত্ব দিয়া হয়, এজন শিক্ষকে পোনপটীয়াকৈ জীৱন কৌশলক শ্ৰেণীকোঠালৈ আনিব পাৰে। ইউনিচেফে কিশোৰ কিশোৰীসকলৰ বাবে 11টা জীৱন কৌশলক দৰকাৰী বুলি কৈছে। সেইকেইটা হৈছে ছেল্ফ এৱেৰনেছ বা আত্মসচেতনতা, ছেল্ফ মেনেজমেণ্ট বা আত্মনিয়ন্ত্ৰণ, ক্ৰিটিকেল থিংকিং বা জটিল চিন্তা, ক্ৰিয়েটিভ থিংকিং, সৃজনশীল চিন্তা, ডিচিশ্যন মেকিং বা সিদ্ধান্ত গ্ৰহণ, কমিউনিকেশ্যন বা আন্তঃব্যক্তিক যোগাযোগৰ দক্ষতা, আৰু কোপিং উইথ ইমোশ্যনছ অৰ্থাৎ আৱেগৰ সৈতে মোকাবিলা। আমি একে আশাৰে ক'বলৈ হ'লে এই জীৱন কৌশল হৈছে এজন ব্যক্তিৰ বৌদ্ধিক চিন্তা, সামাজিক আৰু আৱেগিক আচৰণৰ দক্ষতা বা কৌশল, অৰ্থাৎ ছফ্ট বিহেভিয়াৰেল স্কিলছ এণ্ড ছ'চিঅ' ইমোশ্যনেল কম্পিটেন্সিজ, যিবোৰে এটা পৰিশীলিত আৰু সুস্থিৰ সামাজিক জীৱন যাপনত সহায় কৰে। পাঠ্যক্ৰমৰ সৈতে সংহত কৰি বিদ্যায়তনিক আৰু সহ বিদ্যায়তনিক শ্ৰেণীৰ লগতে বিভিন্ন ক্ৰিয়াকলাপৰ মাধ্যমেৰে এই কৌশলসমূহ ছাত্ৰ ছাত্ৰীক শিকাব পাৰি। মনোবিজ্ঞানী আৰু সমাজ বিজ্ঞানীসকলে জীৱন কৌশল শিক্ষা প্ৰদানৰ বাবে পাঠ্যক্ৰম প্ৰস্তুত কৰি তুলিছে। শিশু অৱস্থাৰ পৰাই এজন শিক্ষাৰ্থীক আমাৰ সহজ কিছুমান কাৰ্যকলাপ যেনে চৰিত্ৰাভিনয়, আকস্মিক বক্তৃতা, কুইজ, চিত্ৰাংকন, তৰ্ক প্ৰতিযোগিতা আদিৰ লগতে বিভিন্ন থলুৱা খেল ধেমালিৰ যোগেদি জীৱন কৌশলৰ দুই এটা কৌশল শিকাব পাৰি বা বিকাশ সাধন কৰিব পাৰি। চেমনীয়া ভাইটি ভণ্টিহঁত, এই কৌশলসমূহ আয়ত্ত কৰিবলৈ তোমালোকে খেলা ধূলা বা অন্যান্য প্ৰতিযোগিতা আৰু অনুষ্ঠানবোৰত ভাগ ল'বলৈ যত্ন কৰিবা। আনুষ্ঠানিক শিক্ষাৰ সমান্তৰালভাৱে এনেধৰণৰ প্ৰতিযোগিতা বা অনুষ্ঠানবোৰত ভাগ লৈ থাকিলে তোমালোকে গম নোপোৱাকৈয়ে চৌপাশৰ পৰিৱেশৰ পৰা এই কৌশল বা দক্ষতাসমূহ
শিকি গৈ থাকিবা আৰু

ইমান পৰে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি আৰু জীৱন কৌশল শিক্ষা এই শীৰ্ষক কথিকাতি শুনিলা। তোমালোকলৈ বুলি লিখি পঠিয়াইছিল কাকপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইংৰাজী বিষয় শিক্ষয়িত্ৰী প্ৰাৰ্থনা গগৈয়ে। চৰাত এইবাৰ আগবঢ়াবলৈ লৈছোঁ তোমালোকৰ গীত মাত। প্ৰথমে এয়া সাগৰিকা দাসৰ কণ্ঠৰ এটি গীত।

সাগৰিকা দাসৰ কণ্ঠৰ গীতটি শুনিলা। এইবাৰ আগবঢ়াইছোঁ এটি কামৰূপী লোকগীত, পৰিৱেশন কৰিছে সনাত কুমাৰ দাসে।

সনাত কুমাৰ দাসৰ কণ্ঠৰ কামৰূপী লোকগীতটি শুনিলা। এইবাৰ শুনোৱা হা এটি জিকিৰ। পৰিৱেশন কৰিছে শৰাইঘাট মইনা পাৰিজাতৰ চেমনীয়া, ক্ৰমে লিজা নাথ, দৃষ্টিমণি নাথ, গীতু নাথ, দীক্ষিতা নাথ, বাৰবেলিনা নাথ, ভ্ৰান্তি নাথ আৰু ৰিমলি নাথে।

জিজ্ঞাসা গোস্বামীৰ কণ্ঠৰ গীতটি শুনিলা। ভাইটি ভণ্টিহঁত, আমাৰ আজিৰ চোৰা সামৰিবৰ সময়ো হৈ আহিল। তোমালোক আটাইলৈ পুনৰ মৰম যাচি মই নিভা বাইদেৱে আজিৰ চোৰা সামৰি বিদায় লৈছোঁ। তোমালোকক পুনৰ লগ পাম অহাবাৰৰ চোৰাত এই একে সময়তে।

মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজ, লগতে নিউজন এ আই আৰ মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত চয়নিকা ডেকা, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, নিখিল শৰ্মা, শ্বেইখ আব্দুল আহমেদ, মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, মিতুল গগৈ, এফ এম ট্ৰান্সমিটাৰত আতিকুৰ ৰহমান, ডিউটি ৰুমৰ সহায়কাৰী ৰমেন বৰুৱা আৰু ষ্টুডিঅ'ত মই ময়ূৰী দত্ত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পিছতে মুখ্য বাতৰি শুনিবলৈ পাব। ৰাজ্যত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে সাজু হৈছে। বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত খন্তেক পাছতে বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক জে পি নাড্ডা আৰু সহকাৰী পৰ্যবেক্ষক নায়াব সিং চাইনীৰ উপস্থিতিত বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰা হ'ব। টি বি কেৰ মুৰববী শ্ৰী জোচেফ বিজয়ে আজি তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ প্ৰচেষ্টা তথা এপিডাৰ সহযোগত কালি বাক্সা জিলাৰ কৃষকৰ দ্বাৰা উৎপাদিত 20 মেট্ৰিক টন মৌ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৰপ্তানি কৰা হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ে গড়ভাঙা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা অধিসূচনা বাতিল কৰা সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে। আকাশবাণীৰ 90 বছৰ পূৰ্ণ হোৱা উপলক্ষে আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰই আজি কোকৰাঝাৰ তাৰকাগৃহ প্ৰেক্ষাগৃহত লোকসংগীতৰ এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। লখিমপুৰ জিলা ঢকুৱাখনাৰ মহঘুলি চাপৰিত অনুষ্ঠিত ঐতিহাসিক ফাট বিহুৰ আজি সামৰণি পৰিব। পৰিয়াল আৰু সমাজলৈ মাতৃসকলে আগবঢ়োৱা অনবদ্য অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে আজি বিশ্ব মাতৃ দিৱস উদযাপন কৰা হৈছে। প্ৰতি বছৰৰ মেৰ দ্বিতীয়টো দেওবাৰে এই দিৱস

0: আজিৰ নাট্যানুষ্ঠানৰ নিবেদন ৰক্তপুষ্প। প্ৰখ্যাত মাৰাঠী নাট্যকাৰ মহেশ এলকুনচাৰৰ একেনামৰ মাৰাঠী নাটকৰ অসমীয়া অনুবাদ ডাক্টৰ জাহানাৰা বেগমৰ, পৰিচালনা ময়ূৰ গোপেন্দ্ৰ দাসৰ, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক ৰক্তপুষ্প।
1: পদ্মা, পদ্মা, কোৱাচোন তুমি দিনটো কেনেকৈ পাৰ কৰিলা? ঠাণ্ডাৰ দিনবোৰ আহি পালেই দেখোন। এই বছৰ যে আমি ক'ৰবাত ফুৰিবলৈ যাব পাৰিম তাৰ কোনো আশা দেখা নাই। আচ্ছা, লীলু ক'ত? লীলু, লীলু, তাইৰ প্ৰতি তুমি অলপ মৰমীয়াল হোৱা উচিত, বুজিছা?
2: আচ্ছা শুনাচোন, তুমি বাৰু মোক এতিয়া সদায় দিয়াৰ দৰে ঘণ্টাৰ পাছত ঘণ্টা ভাষণ দিবলৈ গৈ আছা নেকি? হা, মোৰ বিৰক্তি লাগি গৈছে
3: বাবা।
1: অ, এই আইৰ বাবে
3: তুমি চাহ খাবা?
2: তাই বাৰু মোক কিয় সুধিব লাগে?
3: তুমি চাহ খাবা?
2: মোৰ বাবে অলপ চাহ বাকী ৰৈছে জানো?
3: তুমি মাথো মোক কোৱা যে তোমাক চাহ লাগিব,
2: কিন্তু মই সুধিছো যে মোৰ বাবে চাহ আছে জানো?
3: কি অদৰকাৰী কথাবোৰ কৈ থাকা, মোক কৈ দিলেই হয় চাহ লাগে বুলি।
2: ৰাজা আহিল নে নাই?
3: নাই অহা।
2: তেনেহ'লে থাকক, মই চাহ ৰাজাৰ লগতেই খাম। অকলে চাহ খাবলৈ তাৰ বেয়া লাগিব নহয়।
3: মই তাৰ কাৰণে চাহ বনাব নোৱাৰো।
2: এই ছোৱালীজনীয়ে ৰাজাক ঘিণ কৰে, বুজিছা? চোৱাচোন তাইৰ ব্যৱহাৰটো।
1: তাকেই, এই মাজে মাজে বৰ খিংখিঙীয়া হৈ যায়। অৱশ্যে তাই ঘৰৰ কামৰ বোজাটো বহুত বেছি।
2: কি কামৰ বোজা? আৰু এই যে ল'ৰাটো ৰাজা, ইমান শান্ত আৰু অমায়িক। আচ্ছা এটা কথা কোৱাচোন, তুমি বাৰু কেতিয়াবা তাৰ খবৰ ৰাখিছানে যে ল'ৰাটো ঘৰত আছে নে নাই? তাৰ মাক দেউতাকৰ পৰা 200 মাইল দূৰত মাত্ৰ পঢ়িবৰ কাৰণেই ল'ৰাটো

0: আমার ঘরত আছেহি। আমি বাৰু তার প্রতি আৰু অলপ বেছি মৰমিয়াল হোৱা উচিত নহয়নে?
1: কিয়? সি আমার কি হয়?
0: কিয় মৰমিয়াল হবৰ বাবে তেজৰ সম্পর্ক থাকিবই লাগিব নেকি? এসময়ত আমার নিজের লড়াটো দূরত নাছিল নে? আমার পৰা বহুত দূরত, আর সি তেতিয়া কিমান অকলশরিয়া অনুভব কৰিছিল এবার ভাবি চাবলৈ চেষ্টা নকৰা কিয়?
1: চোৱা পদ্মা, এজন পেইং গেষ্ট হিসাবে আমি তাক যি ধরনের যথযোগ্যভাবে রাখব লাগে সেই ধরনের আমি রাখিছো।
0: হয় নেকি? আমার পৰিয়ালৰ এজনের দরে
1: আসলতে মই এনেদরে পেইং গেষ্ট রখা পক্ষপাতিয়ে নহয়। সেই সাধারণ টকা কেটে এনে আমাক কিডাল সহায় করব?
0: টকাই কি একমাত্র কারণ আছিল তাকে পেইং গেষ্ট হিসাবে রখার?
1: অহা বছরের পর আমি আর পেইং গেষ্ট রাখো।
0: ঠিক আছে, হব, সেই কথা চিন্তা করার বাবে এতিয়াও বহুত সময় আছে।
2: তোমার ঔষধ
0: থই দিয়া,
2: এতিয়া 5 বাজিছে,
0: থই দিয়া।
1: আহা, তাই লৈ আহিছে যেতিয়া, খাই দিয়াতো কিহৰ আপত্তিটো আছে?
0: যোৱা পানী লৈ আহা। শুনা, আমি এই টেবলেটবোৰ খোৱাটো বন্ধ কৰোঁ। আহা,
1: আকৌ কি হ'ল এতিয়া?
0: একো হোৱা নাই, আৰু সেইকাৰণেতো মই বন্ধ কৰিব বিচাৰিছোঁ।
1: শুনা, মূৰ্খৰ দৰে কথা নক'বা, তুমি ঔষধৰ কোৰ্চটো শেষ কৰিবই লাগিব যিটো তুমি ইতিমধ্যে আৰম্ভ কৰিছা।
0: ঔষধ খাই খাই মই বিৰক্ত হৈ গৈছোঁ আৰু এতিয়াতো মোৰ কোনো অসুখো হৈ থকা নাই।
1: হে ভগৱান, আজিকালি তোমাৰ লগত কথা পতাটোৱে বৰ মুস্কিল।
0: মই কৈছোঁ নেকি তোমাক মোৰ লগত কথা পাতি থাকিবৰ কাৰণে? এতিয়া তুমি শুনা, ৰাজাক মই এইখন ঘৰত থকাটো কিয় বিচাৰোঁ? এইখন ঘৰত একমাত্ৰ সিয়েই আছে যি মোৰ লগত ভালদৰে কথা পাতে, আন্তৰিকতাৰে কথা পাতে, সেইকাৰণে। কিন্তু তোমালোক দুজনেতো মোক, তোমালোকে মোক পাগল কৰিহে এৰিবা? মই কেনেকৈ মোৰ দিনবোৰ পাৰ কৰিম কোৱা, কেনেকৈ পাৰ কৰিম মই?
1: এতিয়া ভুকিবলৈ নাহিবা।
0: কি ক'লা? ভাবি চোৱা তুমি কি ক'লা, মোক কুকুৰ বুলি ক'বলৈ ক'ত সাহস পালা তুমি?
1: পদ্মা,
2: বাবা, মই অলপ ওলাই যাওঁ।
1: তোমাৰ আইক সোধা।
2: মই অলপ ওলাই যাওঁ।
0: তুমি ক'তো ওলাই যাব নোৱাৰা।
1: পদ্মা, তুমি কিয় বাৰু তাইক এনেকৈ কেং কেঙাই থাকা?
0: তাই কিয় ইমান অবুজ? কিয় মোক ইমান অপমান কৰি তাই কি পায়? কিহৰ বাবে তাই মোক এনেকুৱা ব্যৱহাৰ কৰে? হয়তো ময়ো দুখী হ'ব পাৰোঁ, হয়, কিন্তু প্লিজ তুমি মোক খং নকৰিবা। চোৱা, মইতো মানি লৈছোঁ যে মোৰেই ভুল। মই জানো যে মোৰেই ভুল। নাজানো মোৰ কি হৈ যায়, মই কিহৰ কাৰণে নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব নোৱাৰোঁ। চোৱা, মই অলপ আগতে তোমাক কৈছিলোঁ নহয়, হা, মই কৈছিলোঁ নহয় যে এই এই টেবলেটবোৰ আমি খোৱাটো বন্ধ কৰিব লাগে, হা? মই জানো তোমালোক সকলোৱে মোৰ লগত অতিষ্ঠ হৈ গৈছা, মই জানো। হ'বইতো, কিন্তু বিশ্বাস কৰা, মই একো বেয়া ভাবি তাইক কথা কোৱা নাই। তুমি নাভাবিবা যে তাই মোৰ বুকুৰ পৰা ওলাই গৈছে, কিন্তু তাইওতো জানিব নোৱাৰিব এই কথা, কেতিয়াও জানিব নোৱাৰিব। মোৰ কি হৈছে, মই কি কৰিম এতিয়া?
1: পদ্মা, পদ্মা, প্লিজ,
0: মই কি কৰিম?
1: প্লিজ প্লিজ পদ্মা, প্লিজ,
0: কি কৰিম?
1: আচ্ছা আচ্ছা পদ্মা, তুমি অকণমান শুই ল'বা নেকি? আচ্ছা, তোমাৰ গাটো বেয়া লাগিছে নেকি? গাটো কি হ'ল পদ্মা, কি হ'ল?
0: আজি শশীৰ 23 বছৰীয়া জন্মদিন, কোনোবাই মনত ৰাখিছানে? কোনেও ৰখা নাই। কিমান কিমান আচৰিত কথা নহয়, তোমালোকে তাক সকলোৱে পাহৰি গ'লা, কিন্তু মইতো তাক পাহৰি যাব নোৱাৰো। মই তাৰ
1: মা, প্লিজ প্লিজ পদ্মা, প্লিজ অলপ ধৈৰ্য ধৰাচোন। চোৱা চোৱা পদ্মা, চোৱা, তুমি পাৰিবা পাৰিবা। মনত পেলোৱাচোন তুমি কি কৈছিলা, মনত পেলোৱা এবাৰ।
0: আছে আছে, মোৰ মনত আছে, মোৰ চব কথাই মনত আছে। সি সিংহৰ দৰে যুঁজি যুঁজি গুচি গ'ল, মই তোৰ কাৰণে গৌৰৱান্বিত মোৰ বাছা, এনেকৈ কৈছিলোঁ মই, কিন্তু চব মিছা আছিল, চব মিছা। মই মোৰ ল'ৰাটো ঘূৰাই পাব বিচাৰোঁ, যিকোনো উপায়েৰে মই তাক ঘূৰাই পাব বিচাৰোঁ। মই তাক পাহৰিব নোৱাৰোঁ, মই পাহৰিব নোৱাৰোঁ, মই চেষ্টা কৰোঁ, কিন্তু মই নোৱাৰোঁ। মই কি কৈ আছিলোঁ, হা, মই কি কৈ আছিলোঁ? চোৱাচোন, মই সকলোবোৰ কথা আকৌ কেনেকৈ মিহলাই পেলালোঁ। মই সদায়তো এনেকুৱা কৰোঁ, নহয় জানো? মইতো তাৰ কথা নুলিয়াওঁ বুলি সিদ্ধান্ত লৈছিলোঁ, হা, সিদ্ধান্ত লৈছিলোঁ মই, কিন্তু মই নোৱাৰিলোঁ। চোৱা, মই নোৱাৰিলোঁ। সেইদিনা মই তাক চুলিবোৰ ধুবলৈ ক'লোঁ, সেইদিনা দেৱালীৰ দিনা শশী মোৰ লগত গোটেই দিনটো লাগি থাকিল, বোলে তাক তেল মালিচ কৰি দিব লাগে। চোৱাচোন, সি বোলে গা ধুব।

হৈছেহি। সেইদিনা মই তাক কেংকেঙাই আছিলোঁ গোটেই দিনটো, মই তাক গালি পাৰিয়েই আছিলোঁ শুনাচোন শুনা, মই তাৰ কথা একেবাৰে ভাবিব নালাগে নহয়। ঠিক আছে, তুমি চাবা চাবা, মই আৰু নাভাবোঁ দেই, মই আৰু নাকান্দো। সি গ'ল, তাৰ সময় শেষ হৈ গ'ল। কিন্তু মই বিচাৰোঁ যে আমাৰ লীলুজনীৰ কিবা এটা গতি লাগক, কোনোবা ভাল ল'ৰা এটাৰ লগত তাই সংসাৰ কৰক, তেতিয়া আমি দুয়ো ইয়াৰ পৰা গুচি যাব পাৰিম। নোৱাৰিম জানো,

0: ডিব্ৰুগড় টাউন ৰেল ষ্টেচন 2023 চনৰ মেৰ পৰা বন্ধ হৈ আছে। ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ প্ৰচেষ্টা তথা কৃষিজাত আৰু প্ৰসংস্কৰিত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণ এপিডাৰ সহযোগত কালি বাক্সা জিলাৰ কৃষকৰ দ্বাৰা উৎপাদিত 20 মেট্ৰিক টন মৌ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৰপ্তানি কৰা হয়। এই উপলক্ষে খানাপাৰাৰ কৃষি ভৱনত আয়োজিত এটা অনুষ্ঠানত কৃষি বিভাগৰ আয়ুক্ত সচিব অৰুণা ৰাজৰিয়াই এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰে। বাক্সা জিলাৰ 5 শতাধিক কৃষকৰ পৰা সংগ্ৰহ কৰা এই মৌখিনি এপিডাৰ পঞ্জীয়নভুক্ত ৰপ্তানিকাৰী ছল্ট ৰেঞ্জ ফুডছ প্ৰাইভেট লিমিটেডৰ জৰিয়তে আমেৰিকালৈ প্ৰেৰণ কৰা হৈছে। অনুষ্ঠানত অংশগ্ৰহণ কৰি কৃষি বিভাগৰ আয়ুক্ত সচিব ৰাজৰিয়াই কয় যে অকল বাক্সাই নহয় ৰাজ্যৰ বহু অঞ্চলত মৌৰ উৎপাদন হৈ আছে। এখন জিলা এবিধ সামোভাৰ আৰু 3টা বলত আটাইকেইটা উইকেট হেৰুৱাই 155 ৰানহে কৰিবলৈ সমৰ্থ হয়। বাতৰি শেষ কৰাৰ আগতে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ। ডঃ হিমন্ত বিশ্ব শৰ্মাক বিজেপি তথা এন ডি এ বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা। আজি বিশ্বজুৰি মাতৃ দিৱস উদযাপন। লখিমপুৰ জিলাৰ ঢকুৱাখনৰ চাৰিকৰীয়া নৈৰ পাৰৰ মৌঘুলী চাপৰিত অনুষ্ঠিত ঐতিহাসিক ফাট বিহুৰ আজি সামৰণি। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 শুনিবলৈ পাব। নমস্কাৰ।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজ, লগতে নিউজন AIR মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰিছো শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। অনুষ্ঠানত প্ৰথমেই শুনক ৰোডৰ চিঠি চিনেমাখনৰ পৰা জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত। গীতটি শুনাবলৈ আমালৈ অনুৰোধ কৰি লিখিছে বনগাঁও বেলতলাৰ পৰা উলুপি দত্ত, বনশ্ৰী বৰুৱা, প্ৰাৰ্থনা বৰা আৰু জাভেদ ইছলামে। গীতৰ কথা হীৰেণ ভট্টাচাৰ্যৰ।

আমিন গাঁৱৰ কৃষ্ণ কলিতা, ইন্দ্ৰাণী গগৈ আৰু সুমলা বৰদলৈৰ অনুৰোধক্ৰমে অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো এম এছ ধোনী চিনেমাখনৰ পৰা অৰিজিৎ সিঙৰ কণ্ঠৰ এই গীতটি।

মঞ্জাই চিনেমাখনৰ পৰা দিগন্তৰ কণ্ঠৰ গীতটিৰ বাবে অনুৰোধ কৰিছিল শিলপুখুৰীৰ সেনাপতি ৰোডৰ পৰা মনালিছা বৰুৱা, ৰীমা বৰদলৈ আৰু মৈত্ৰী বৰাই। কল্পতৰু শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, নিবেদন কৰা হৈছে আইডিউৰ বুলনী।

0: সমশ্ৰোতা এদেউক প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ বোলনি মুকলি কৰিছোঁ। আজিৰ দেওবৰীয়া বোলনিত শুনক এখনি আলেখ্য সুমলাৰ তাঁতৰ শাল, ৰচনা সূৰ্য দাসৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।
1: এয়া সুমলাৰ তাঁতৰ শাল।

ধনক চোলাবই দিয়াৰ এই নিৰ্মোহ আনন্দ, এই আকুতি তাহানিৰ অসমীয়া গাভৰুৰ স্বাভাৱিক ৰূপ। সেইবোৰ পুৰণি কথা, হয়তো কেইবা শতিকাৰো আগৰ কথা। তেতিয়া ভৈয়ামৰ ডেকা গৈছিল পৰ্বতৰ টিং বগাই মিচিমি পাহাৰৰ পৰা কপাহ আনিবলৈ, আৰু তাৰেই অপেক্ষাত কোনোবা গাভৰু এবুকু মৰমৰ ভালপোৱাৰ প্ৰতিশ্ৰুতিৰে ৰৈ আছিল বহাগত সেই কপাহ নেওঠি সূতা কাটি ধনক এখনি বিহুৱান দিবলৈ।

বহাগলৈ আৰু কেইদিন বাকী। ফাগুন গৈ চ'ত সোমোৱাৰ লগে লগে অসমীয়া গাভৰুৰ তৰণি নোহোৱা হ'ল। ভমকা চানিকীয়া বিহুৱানখনি মনে বিচৰাজনক যে দিবই লাগিব। ফাগুনে ৰং আনে, বহাগৰ বতৰা আনে, অসমীয়া ডেকা গাভৰুৰ মন উৰে, চেনেহে প্ৰকাশৰ বাট বিচাৰে, খৰহাতে দৌৰপতি চলে, তলোঠা ঘূৰে।

ফুলপানী ছিগাত ঢোলে গাজনি মারে, ঢোলত বৰদৈশিলা মাকৰ ঘৰলৈ যায়, তাঁতৰ পাতত চেনেহৰ দিশ দি হেঁপাহেৰে বোৱা মৰমৰ চানেকীয়া বিহুৱানখনি উলিয়াবলৈ থৌ কিবা থৌ গাভৰুৰ বৰদৈশিলা মন উঠে। তাঁতত শালিকি যত লাগে, মাকো সৰি সৰি পৰে। এনেকৈয়ে বিহু আহে অসমলৈ ডেকা গাভৰুৰ মনলৈ।

এইখনেই অসমীয়া সমাজ, য'ত বোৱা কটাৰ ভাল নহ'লে এজনী গাভৰু পূৰ্ণাংগ নহয়। বব কাটিব জনাটো বিবাহযোগ্য অসমীয়া ছোৱালীৰ অপৰিহাৰ্য কথা। এনেকৈয়ে এখন সমাজত বোৱা কটাই যোগ্যতাৰ মাপকাঠি হোৱাৰ লগে লগেই কেৱল নিজৰ বাবেই নহয়, জাতি, কুল, দেশৰ মান মৰ্যাদাৰ বাবেও হৈ পৰিল অপৰিহাৰ্য অংগ। নিশাটোতে কপাহ ধুনি, পাজি কাটি, কবচ কাপোৰ বৈ বঙহৰ দেউক ৰণলৈ পঠিয়াব লাগে। এয়া সৰল বিশ্বাস, গণ সংস্কৃতিৰ লোকাচাৰ।

মনে খন্দা পুখুৰীত পানী খাবলৈ ডেকাই বিচাৰে উপযুক্ত লগৰী। সেয়ে জাকৰুৱা গাভৰুৰ মাজত চকু দিয়ে বোৱা কটাত কাজিজনীলৈহে।

0: বিহু গীত বতৰৰ গীত,
1: বিহু গীত যৌৱনৰ গীত,
2: প্ৰীতিৰ গীত, প্ৰাকৃতিক পৰিৱেশত উন্মনা ডেকা গাভৰুৰ অন্তৰৰ ভাল পোৱাৰ উদ্যম প্ৰকাশ বিহু গীত।
0: অকল জানো গীতেই একমাত্ৰ মাধ্যম
1: নহয়, ডেকা গাভৰুৰ নাচোনৰ গিৰিপনীত দুবৰি মৰি খাচ হয়।
0: আদিম কৃষিজীৱী মানুহৰ সৰল বিশ্বাস, যৌন প্ৰবৃত্তিমূলক গীত নাচে পৃথিৱীক উত্তেজিত কৰি তোলে,
1: পৃথিৱী হৈ উঠে অধিক শস্য সম্ভৱা।
0: সেয়েহে বিহু গীত বাদ্যৰ লগে লগে এক বিশেষ ভংগীমাত ল'ৰাৰ কঁকালৰ তলভাগ আৰু গাভৰুৰ কঁকালৰ ওপৰ ভাগৰ সঞ্চালনেৰে আদিম কৃষিজীৱী সমাজৰ ডেকা গাভৰুৱে ৰাতি বিহু পাতিছিল, ছেদ ভেদ নোহোৱাকৈ।

0: উৎসাহত কিন্তু বিহু নভঙাৰ সপোন দেখিলেও এদিন বিহু ভাঙে, কিন্তু মন নেভাঙে, মন জোৰা লাগে। বিহু মাৰি থাকোঁতেই দুটি মন কাষ চাপে।
1: হাতৰ ঢোলৰ মাৰিলৈ ভয় নকৰি নাচনী ঢুলীয়াৰ কাষ চাপি চাপি নাচে। ঢুলীয়াই মন বুজে,
0: কথা লয়,
1: কথা দিয়ে।
0: দুটি মনে ভৱিষ্যতৰ ছবি আঁকে।

ৰজাঘৰীয়া পৃষ্ঠপোষকতাত সৃষ্টি হোৱা বুৰঞ্জী সাহিত্যত ৰজা মহাৰজাৰ সুদীৰ্ঘ ইতিহাস লিপিবদ্ধ হোৱাৰ দৰেই এই বিহুগীতসমূহত সোমাই আছে অসমৰ জনজীৱনৰ বিক্ষিপ্ত অথচ অবিচ্ছিন্ন ইতিহাস।

0: এই বিহু মারি থাকুতে বলু আইনি বাও
1: আদিম কৃষিজীৱী মানুহৰ সৰল জীৱনৰ সহজাত প্ৰক্ৰিয়াত বাধাৰ হেঙাৰ আহিল। আদিম সাম্যবাদী সমাজৰ ভেটিত গঢ়ি উঠিল সামন্ত সমাজ।
2: বহুমতী কুৰবৰা কৰা ডেকা গাভৰুৰ ৰাতি বিহু আৰু যৌথ নৃত্য গীতৰ ওপৰত আহিল ক্ৰমাৎ নিষেধাজ্ঞা। মন পালেও ভয়, সমাজৰ কঢ়া শাসন। ওখ আসন পালে ধনে, সামাজিক প্ৰতিষ্ঠা প্ৰতিপত্তিয়ে। চেনেহৰ বিহুৱান পাবলৈ মিচিমি পাহাৰৰ টিং বগোৱা ডেকাৰ মনত আউল লাগিল। সামাজিক প্ৰতিপত্তি, বংশ মৰ্যাদাই কমোৱা তোলা দিউৰা গাভৰুৰ মন বৰজাপিৰ তলত হেঁচা দি ধৰিলে। গছকত যতৰ ভঙা গাভৰুক কেঁকুৰা দোলাই অৱস কৰিলে। উচ্ছল প্ৰেমৰ নিৰ্মল গতিত ভেটা পৰিল। খৰ্বিত হ'ল স্বাধীনতা, মুকলি হ'ল।

নীতিৰ চাতুৰীৰে নিৰ্দিষ্ট হ'ল প্ৰকৃতি। বিহুৱে ৰূপ সলালে, স্বতঃস্ফূৰ্ত প্ৰকাশত জ্যোতি পৰিল, পথাৰৰ বিহু বাকৰিত উঠিল, বিহু হৈ পৰিল প্ৰমোদ মাধ্যম। সামন্ত প্ৰভুৰ আঙুলিৰ ঠাৰত ঢুলীয়াৰ ঢোল উঠে, ঢুলীয়াৰ ঢোল থমকে।

সৃষ্টি হল মৌজাদাৰ মহাজন শ্ৰেণীৰ। অসমৰ গ্ৰাম্য জীৱনৰ শ্লথ আৰু দৈবায়ত্ব ছন্দ ন সভ্যতাৰ আক্ৰমণত হৈ পৰিল চেদিলি ভেদিলি। স্তব্ধ হল গৰকাৰ খিটখিটনি, থমকি ৰল অসমীয়া শিপিনীৰ পাজিখিৰিয়া আঙুলিৰ।

সাম্ৰাজ্যবাদী শোষকে চৰম মুনাফা লাভৰ ন্যূনতম সুবিধাৰ বাবেই দক্ষ অসমীয়া শিপিনীৰ শ্ৰম লাভৰ উদ্দেশ্যৰে বজাৰ উপচাই পেলালে কলত কটা সূতাৰে। কম আয়াসতে পোৱা বজাৰৰ সূতাই শিপিনীৰ চকুপানী বন্ধ কৰিলেও সাম্ৰাজ্যবাদী শোষকে শ্ৰমৰ মুনাফা লোভিলে দুহাত ভৰায়। চেনেহৰ দিশ দি হেঁপাহৰ আঁচুফুল বাচিবৰ সময় শিপিনীৰ আৰু নাই। যান্ত্ৰিকতাৰ বিৱৰ্তিত ৰূপত দক্ষতাৰ পৰিমাপক হ'ল বজাৰৰ কেঁচা টকা।

নিতে নব উদ্ভাবন, নতুন শোষণ। অসমৰ সোণসেৰীয়া মাটিৰ বুকুবিদাৰী এদিন শাসকে পালে তেলৰ সন্ধান। বিৱৰ্তন, দ্ৰুত দ্ৰুততৰ পৰিৱৰ্তন। আৱিষ্কাৰ হ'ল চাহ, কয়লা, চূণশিল, অপাৰ অকল্পনী সম্পদ ৰাজি। অসমৰ মাটিত ঔপনিৱেশিক অৰ্থনীতিৰ ঘটিল চৰম বিকাশ। অন্যহাতে অসমৰ সমৃদ্ধিৰ বৰঘৰ হ'ল এৰাপৰলীয়া। তধা লাগিল অসমীয়া ৰাইজ, পকাধানৰ পথাৰেৰে চলিল ৰেলগাড়ী। বিস্মৃত অসমীয়া জীৱনৰ অসম বিকাশে সামন্তযুগীয়া বাধা নেওচি পতা সেনাই চেনেহীৰ সংসাৰলৈ নমাই আনিলে চৰম দুৰ্ভাৱনা।

আৰম্ভ হল জীৱন সংগ্ৰাম, শ্ৰমজীৱী মানুহৰ সহজাত সংগ্ৰাম, এমুঠি ভাতৰ সংগ্ৰাম। বাস্তৱতাৰ কদৰ্যতাত হেৰাই গল অসমীয়া জীৱনৰ সাংগীতিক অনুভূতি। সেউজৰ মহত বলিয়া অসমীয়া ডেকাই পথাৰ এৰি, ঘৰ এৰি, পথলৈ ওলাল চাকৰি বিচাৰি। আত্মমৰ্যাদা হৈ পৰিল আভিধানিক শব্দ। শ্ৰমৰ বিনিময়ত দুটা পইচা, এমুঠি ভাত, এটা চাকৰি, কোম্পানীৰ চাকৰি। ডেকাই ভাবে, মনে কান্দে,

দেহা কলা পৰিলেও উপায় নাই। নব্য পৰিস্থিতিয়ে জনজীৱনক দিলে নৱমূল্যবোধ, দুবেলা দুসাজ ভাতৰ চিন্তা, সনাতন মুক্ত জীৱনলৈ অহা নতুন বাধা। ফলত অসমীয়া সংস্কৃতি পৰিৰল কোনোবা এচুকত, তথাপিও বহাগ আহিছিল, বহাগ আহে আৰু বহাগ যায়। সুমলাৰ তাঁতৰ শাল বাৰীৰ পিছফালে পৰি ৰয়। দিহিঙে দীপাঙে কোম্পানীৰ চাকৰি কৰা সেনাইলৈ মনত পেলাই আজি বহাগে মাথো কান্দে। অভাৱ অনাতন অনভ্যাস নৱমূল্যবোধত সুমলাৰ তাঁতৰ শাল উঁয়ে কুটে। বজাৰৰ সস্তীয়া কলত বোৱা কাপোৰে লাজ থাকে, মৰম কৰবাত থাকে। জুই জ্বলে সোণাপুৰত, জুই জ্বলে সুমলাৰ মনত, জুই জ্বলে দেহত মনত ভাৱত। চৌদিশ চানি আনে, সাম্ৰাজ্যবাদী শাসন শোষণ চলে, জুই জ্বলাই তোলে। অত্যাধিক লাভৰ আশাত ন শাসকে আফু খেতি বন্ধ কৰি কানি বৰবিহৰ প্ৰচলন কৰে। আৰু জ্বলে, মানৱীয় সত্তা জাগে, জীৱনৰ সংগ্ৰাম চলে, সৰ্বশ্ৰান্ত অসমীয়া কৃষকে বিক্ষিপ্ত বিপ্লৱৰ ধ্বনি তোলে। চতুৰ সদাগৰি চাতুৰীৰে অসমীয়া ৰাইজক শিকায় কানি খোৱা প্ৰথা, পৰোক্ষ শোষণ শাসনৰ নৱ সম্ভাৱনা।

0: অসমীয়া জীৱন, অসমীয়া সংস্কৃতি হৈ পৰে বিচ্ছিন্ন। এহাতে সামন্তযুগীয়া ধ্যান ধাৰণা, আনহাতে কানি বৰবিহে গ্ৰাম্য জীৱনলৈ আনে অন্ধতা।
1: শাসনৰ সুবিধাৰ বাবে অন্যহাতে প্ৰতিষ্ঠা হয় আধুনিক শিক্ষা ব্যৱস্থা।
0: এহাতে সৰ্বশান্ত গ্ৰাম্য অৰ্থনীতি, গ্ৰাম্য জীৱন,
1: অন্যহাতে নৱমূল্যবোধ, নব্য পোহৰত আভিজাত্য বিমান।
0: কৃষি নিৰ্ভৰশীল অসমীয়া জীৱনৰ অসম বিকাশে অসমীয়া সংস্কৃতিক কৰি তুলিলে পংগু। বিহু হৈ পৰিল অশিক্ষিত গাঁৱলীয়া ৰাইজৰ বেজাৰৰ আশাভংগৰ বিমানী।

0: আশাভঙ্গ এই বিননীত আজি চিনাকি বহাগে কান্দে।
1: কোমলাৰ উচুপনিত বৰদৈ চিলাজনী বলিয়া হয়, তথাপিও বহাগ আহে, বহাগ আহে মনলৈ, বহাগ আহে দেহলৈ।
0: বহাগে প্ৰতিশ্ৰুতি আনে, শোকৰ বিননি তোলা ডেকাই বহাগক চিনি পায়।
1: সুমলাই বহাগৰ বতৰা পায়, মাটিৰ মুহে সৃষ্টিৰ উন্মাদনাৰ প্ৰতি বহাগত আশাৰে বাট চায়। বৰদৈ চিলাৰ গতিত জীৱনৰ উমান পায়।
0: সিহঁতে ভাবে
1: এই বহাগ হাঁহিৰ বহাগ।

0: সূৰ্যদাস ৰচিত সংগীতালেখ্য সুমলাৰ তাঁতৰশাল শুনিলে। আলেখ্যখনিৰ আঁত ধৰিলে বিপুল বৰা আৰু ৰীণা চৌধুৰীয়ে। সংগীতালেখ্যখনিৰ প্ৰযোজনা বিপুল বৰুৱাৰ।
1: শ্ৰোতা আইদেউসকল, আজিলৈ আমাৰ সময়ো হৈ আহিল। আজিৰ বোলনি ইমানতে সামৰিছোঁ। আপোনালোকক পুনৰ লগ পাম আমাৰ পৰৱৰ্তী বোলনিত। নমস্কাৰ।

0: On the occasion, Mr. Vijay created history as his party emerged as the single largest party on debut, and he became the first chief minister of the state since 1967, who does not come either from DMK or All India Anna DMK. Mr. Vijay, with the backing of Congress, CPI, CPIM, VCK and IUML, secured the support of 120 MLAs elect in the 234 member house. According to a Lok Bhavan press release, the governor has directed Mr. Vijay to seek a vote of confidence in the assembly on or before Wednesday. Prime Minister Modi has congratulated C. Joseph Vijay. In a social media post, Mr. Modi said, "The central government will keep working with the Tamil Nadu government to improve the lives of the people." He expressed his best wishes for Mr. Vijay's tenure ahead. Senior leader Dr. Himanta Biswa Sarma has been elected as the leader of the BJP Legislature Party as well as the NDA Legislature Party. In the BJP Legislature Party meeting held in Guwahati this morning, a total of 8 BJP MLAs proposed the name of Dr. Sarma as the leader of the Legislature Party. In IPL cricket, the Super Sunday doubleheader will feature crucial matches for playoff qualification today. In the first match of the day, Chennai Super Kings will lock horns with Lucknow Super Giants in Chennai at 3:30 p.m. In another clash, Royal Challengers Bengaluru will take on Mumbai Indians in Raipur at 7:30 p.m. And that is the end of this news bulletin.
1: Media Mover Sarihoi Karadokomik Pass Meter. 729 kHz আৰু FM বেণ্ডৰ 101.6 MHz-ত লগতে নিউজ অন AIR মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
3: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
2: তাৰ মানে
3: মানেটো হ'ল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
2: কি হয়
3: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি
2: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
2: তেতিয়াহ'লে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিবেদন কৰা হৈছে নাট্যানুষ্ঠান
5: আকাশবাণী গুৱাহাটী আজিৰ নাট্যানুষ্ঠানৰ নিবেদন জোন বেলি তৰা আৰু যাদুকৰী খুৰা
6: রচনা আলি হায়দর
7: কলি কুকুরক মাতিম নে নেমাতিম কলি
6: প্রযোজনা কৌস্তুভমণি শইকীয়াল

0: তৰাৰ একেটা দমতে থতমত খাই গ'ল।
1: এতিয়া কেনে পালা আমাক যে দম দিছিলা?
2: তোমালোকৰ লগত নোৱাৰি দেই।
3: নোৱাৰিবা নোৱাৰিবা, আজি ল'ৰা ছোৱালীৰ লগত নোৱাৰিবা।
1: তোমাৰ দাড়ি চুলিৰ বগা ৰং দেখিয়ে গম পাইছো তুমি যে মান্ধাতা যুগৰ।
2: মান্ধাতা যুগৰ নহয়, 1950 চনৰ ভূমিকম্পত মই নাছিলো মাৰ গৰ্ভত, 42 চনৰ ভাৰত স্বাধীনতা আন্দোলনত মই আছিলো চেঙেলীয়া, তিৰংগ পতাকা আছিল মোৰ কান্ধত, বিজয়ী বিশ্ব তিৰংগ প্যাৰা ঝাণ্ডা উচ্চাৰ হে আমাৰা।

0: বাৰু আকাশ, তুমি ঘৰত নোৱাৰা বিষয়টো কি আছিল?
1: মই নোৱাৰো অংক।
0: যাৰ বাবে তুমি আজি পুৱা মাৰ মানে তোমাৰ মাম্মীৰ মাৰ খালা, যাৰ বাবে তোমাৰ ডেডী আৰু মাম্মীৰ মাজত কাজিয়া হ'ল।
1: বাহ যাদুকৰি খুৰা, তুমি সঁচাকৈ বহুত কথা জানা।
0: হিলিবিলি হিলিবিলি ফু, যাদুৰ বলত সেইবোৰ জানিছো।
2: হিলিবিলি হিলিবিলি ফাংফু ফাংফু, সেইটো কি ডাঙৰ কথা! আজিকালি ল'ৰা ছোৱালীৰ স্কুলত পঢ়া শুনোৱা কৰাৰ বাবে মাক দেউতাকৰ মাজত কাজিয়া লাগে।
0: ফাংফুং হাই হাই হাই হাই,
3: কেনেকৈ কাজিয়া হয় জানিব বিচাৰিছা নেকি?
0: জানিলে কথাটো বেয়া নাছিল।
1: শুনা তেন্তে, মই কওঁ।

0: পুৱা 5টা বাজে।
1: উঠিলো মাম্মি।
0: মুখা ধুবলৈ গলা?
1: এয়া মাম্মি, মই বাথৰুমত বেচিনৰ সন্মুখত দাঁত মাজিছো।
2: আকাশ!
1: হা মাম্মি?
2: টুথপেষ্ট আৰু ব্ৰাছ লৈ তুমি কি ৰিচাৰ্জ কৰিছা? পঢ়া টেবুলত যে সোনকালে বহিব লাগে তাৰ খেয়াল নাই?
1: মাম্মি, মুখ হাত ধোৱা হলেই।
2: মহাশয়, এইবাৰলৈ দয়া কৰি মুখ হাত মচি মোক উদ্ধাৰ কৰা। ক'ব নোৱাৰো দেই, এই ল'ৰাই কি কৰি খাব ক'ব পৰা নাই আৰু। আকাশ!
1: হা?
2: তুমি বহি বহি কি ধ্যান কৰিছা?
1: নাই, পঢ়িবই লৈছো মাম্মি।
2: কি যে ল'ৰা এটা পালো! এনেকৈ পেঘিনীয়ে পেঘিনীয়ে থাকিলে কিবা কাম হ'বনে? মিষ্টাৰ বি কে কুমাৰে দিয়া ছাজেশ্যনবিলাক চাই লৈছানে?
1: চাইছো মাম্মি।
2: চামবিলাক ভালদৰে চাই লোৱা। যিবিলাক টান যেন লাগে সেইবিলাক ৰিভাইজ কৰিবা। মুখ মিলি হাঁ কৰি বহি নাথাকিবা আকৌ। তুমি বৰ বেয়া ধৰণে টাইম ৱেষ্ট কৰা। পঢ়িবলৈ আৰম্ভ কৰা।
3: আকাশ, পঢ়িছা?
1: ডেডি, পঢ়িছো।
3: পঢ়া, এয়া তোমাৰ গাখীৰ।
1: ডেডি, এই অংকটো বুজি পোৱা নাই।
3: এক মিনিট, মই এই চাহৰ কাপ্লেটযোৰ থৈ লওঁ ৰ'বা দেই। কোনটো অংক? মাল্টিপ্লিকেশ্যন অৱ এ ফ্ৰেকশ্যনেল নাম্বাৰ বাই এ হোল নাম্বাৰ। মিষ্টাৰ বি কে কুমাৰে দিছে নহয়?
1: হয় ডেডি।
3: ইয়াত কান্দিবলৈ কিটো আছে? এই গাখীৰখিনি খাই লোৱা, মই চাহকাপ খাই লওঁ দেই।

0: হিলিবিলি হিলিবিলি। তেতিয়াহ'লে আজিকালি ল'ৰা ছোৱালীবোৰক পঢ়োৱালৈ মাক দেউতাকৰ মাজে মাজে এনেধৰণৰ সৰু সুৰা কাজিয়া হৈয়ে থাকে হে?
1: যাদুকৰী খুৰা, তুমি এই বিষয়ত কি কোৱা?
0: হিলিবিলি হিলিবিলি, যাদুকৰী যাদুৰ বলত চিন্তা কৰি চাব লাগিব। হিলিবিলি হিলিবিলি হিলিবিলি,
2: তোমাৰ 1942 আৰু 1950 হিলিবিলি যাদু থৈ দিয়া, আমাৰ আগত সেইবোৰ কামত নাহে।
0: হে, তেতিয়াহ'লে মই কি কৰিম?
3: তোমাৰ যি মন যায় তাকে কৰা।
0: ঠিক আছে ঠিক আছে, তোমালোকক গান এটাকে শুনাও।
2: খুৰা, তুমি তেতিয়াহ'লে গানো গোৱা।
0: অঁ, অকল গানহে গাওঁনে, গান লিখোঁ মই। শুনা, মই নিজেই লিখা গান এটাকে গাওঁ, বুজিছা? তোমালোকে মোৰ লগত ধৰিবা। হলো উঠিল টকৌ গছত লগাই খদৌ মদৌ, যৌ যৌ কৌ হৰি নিয়ৰ হল জলৌ জপৌ। এ, তোমালোকে ধৰিবা আৰু মোৰ দৰে নাচিবা। তোমালোকে দেখোন ভালকৈ পৰা নাইহে, নাচটোও হোৱা নাই ঠিক। বাৰু আকৌ ধৰিবা, এতিয়া পিছৰখিনি কৰো, বুজিছা? নাৰ বাট পাভ মাছ আৰু এটা কাছ, 12 টকাত কিনি আনি কিয় বাৰু নাচ?
4: নাৰ বাট পাভ মাছ আৰু এটা কাছ।

0: ডকাডকাড তিনিআলি কিয় বাৰু নাচ
1: পৰা নাই পৰা নাই। অসমীয়া লোকগীতৰ সুৰটো আৰু নাচটো একেবাৰে হোৱা নাই।
0: অসমীয়া লোকগীত হ'ল বুলিয়ে পাৰিব লাগিব যে তাৰ কি মানে আছে?
2: খুৰা, তুমি সঁচাকৈ সাতাৱন্নচলৰ মানধাতা যুগৰ।
3: ৱেষ্টাৰ্ণ মিউজিক আৰম্ভ কৰা, তেতিয়া চাবা।
1: এৰা এৰা, মোৰেই গণ্ডগোল। পশ্চিমীয় সংস্কৃতিয়ে যে আমাক লাহে লাহে গ্ৰাস কৰি আহিছে সেয়া আমি গমেই নাপাওঁ।
0: পিছে খুৰা, এই গানটো তুমি লিখা বুলি?
1: অঁ, মোৰ গান, মই লিখা।
0: এইটো আমাৰ প্ৰথম শ্ৰেণীৰ পাঠ্যপুথিৰ পদ্য।
1: কি? হায় হায়, ধৰা পৰি গ'লো।
0: খুৰা, তোমাৰ হিলিবিলি ফাংফৰ্মবোৰ আমাৰ আগত নচলিব।
1: তোমালোকৰ পৰা কোনোফালে উপায় নাই দেখিছো।
0: যাদুকৰী খুৰা, তুমি আমাক কি বুলি ভাবিছা? সৰু পাই ঠগিবলৈ আহিছা, নোৱাৰিবা দেই।
3: অঁ, তৰাই ঠিকেই কৈছে, আমাৰ লগত নোৱাৰিবা।
1: নোৱাৰো, আলবাট নোৱাৰো, তোমালোকক বলে মই নোৱাৰো। মোৰ 42-50 দিন উকলিল, এতিয়া আমি একবিংশ শতিকাত সোমাইছো।
3: অঁতো, এয়া প্ৰযুক্তি বিজ্ঞানৰ যুগ, ইলেক্ট্ৰনিক্সৰ যুগ, কম্পিউটাৰৰ যুগ, ইণ্টাৰনেটৰ যুগ, গ্ল'বেল ভিলেজৰ যুগ।
1: বাহ বেলি, তোমালোকে বহুত কথা জানা দেই হিলিবিলি। মোকো কিন্তু ইমান ভোদা বুলি নাভাবিবা।
2: সঁচানে? বাৰু কোৱাচোন, 1998 ৱৰ্ল্ড কাপ ফুটবল ক'ত হৈছিল?
1: ফ্ৰান্সত।
2: বাৰু, 1986 ফুটবল ক'ত হৈছিল?
1: মেক্সিকোত।
0: সেইবাৰ কোন দেশ জিকিছিল?
1: আৰ্জেণ্টিনা, পশ্চিম জাৰ্মানীৰ লগত ফাইনেল হৈছিল।
2: তুমি ইমানবোৰ খবৰ কিদৰে কালেক্ট কৰিলা?
1: হিলিবিলি হিলিবিলি হিলিবিলি পুহ, সেইটোৱে এইটো কথা। মনত নাই, অলপতে টিভিত আগৰ খেলৰ ৰেকৰ্ডিঙৰ হাইলাইট দেখুৱাইছিল।
0: অঁ, তাৰ মানে তুমি টিভি চাইছে ইমানবোৰ কথা শিকিলা?
1: অঁতো তৰা, বাৰু এতিয়া তোমালোকে মোক কোৱাচোন, এইবিলাক প্ৰশ্ন কিয় কৰিলা?
2: যদি কাইলৈ এডমিশ্যন টেষ্টত জিকে আহে।
0: জিকে মানে আকৌ সাধাৰণ জ্ঞান?
1: মই কথাটো ধৰিবই পৰা নাছিলোহে।
2: বাৰু যাদুকৰী খুৰা, তুমি যে দেশখনৰ নাম পশ্চিম জাৰ্মানী বুলি ক'লা, সেইখন আচলতে জাৰ্মানীহে হ'ব।
1: বাহ আকাশ, তুমি ইমান কথা জানানে?
2: মিষ্টাৰ বি কে কুমাৰ ছাৰে কৈছে।
1: ঠিকেই কৈছে, 1986 পশ্চিম জাৰ্মানী আৰু পূব জাৰ্মানী বুলি দুখন বেলেগ বেলেগ দেশ আছিল, এতিয়া সেই দুখন আকৌ একেলগ হৈ জাৰ্মানী হৈছে।
3: বাৰু যাদুকৰী খুৰা, কিছুমান দেশ বা ৰাজ্য একেলগ হৈ এখন হয়, আকৌ কিছুমান ভাঙি বেলেগ হয় কিয়?
1: বেলি, এইবিলাক কথা ক'ৰ পৰা শিকিলা?
3: মাম্মীৰ পৰা। মাম্মীয়ে কৈছে ৰাছিয়া নামৰ দেশ এখন ভাঙি টুকুৰা টুকুৰ হৈ গ'ল।
0: খুৰা, আমাৰ অসমখনো ভাঙি টুকুৰা টুকুৰ হ'ল, আৰু ভাঙি ছিঙি সৰু সৰু হোৱাৰ ফালে গৈ আছে বোলে।
1: এইবোৰ কথা তোমালোকে ক'ৰ পৰা জানিলা জোন?
0: ডাঙৰে কোৱা শুনিছোঁ।
2: বাৰু যাদুকৰী খুৰা, যোনে কোৱাৰে ভাঙি ছিঙি গৈ থাকিলে তেতিয়া বাৰু অসমখন থাকিবগৈনে?
1: এৰা আকাশ, বৰ কঠিন প্ৰশ্ন কৰিলা। তোমালোক নতুন চামে মানুহক মানুহ হিচাপে মৰম কৰিলে, বিভিন্ন জাতি উপজাতি সকলোকে নিজৰ ভাই ভনীৰ নিচিনাকৈ চেনেহ কৰিলে, এদিন এই চেনেহৰ এনাজৰীয়ে অসমখনক একতাৰ দোলেৰে বান্ধি ৰাখিব।
0: আমনি লাগিছে একেবাৰে, বৰ।
1: অঁ, এই পিন্ধুখনৰ ছোৱালীজনীৰ কথাটো কম নহয় দেই।
0: বেছি, তোমালোকে ডাঙৰ ডাঙৰ কথা পাতি থাকিবা আৰু মই শুনি থাকিব লাগে। তৰাৰ ঠে লাগিলে লাগিবতো, মই খেলিবলৈ আহিছোঁ, খেলিলে খেলা, নহ'লে মই যাওঁ।
3: তৰা, খেলো আহা, আমাৰ যাদুকৰী খুৰা আহিয়ে সকলো বৰবাদ কৰি দিছে।
1: বেলি, তুমি এতিয়া সকলো দোষ মোৰ ওপৰতে জাপি দিছা, মইতো খেলিবলৈহে আহিছিলোঁ। খেলো আহা, কি খেলিবা কোৱা?
0: লুকা ভাকু।
2: ভাল হ'ব, ভাল হ'ব।
0: ইহ, এইবোৰ ভাল নালাগে। তৰা, তোমাৰ পৰা আৰু নোৱাৰি, তুমি কিহলৈ আহিছিলা?
2: হয় পাই।
1: তৰাই দেখোন কান্দিছে, হে? কান্দিবলৈ কি হ'ল?
0: যোনবাই মোক গালি পাৰিছে।
4: ক'তনো মই গালি পাৰিলোঁ, কথাটোহে কৈছোঁ।
0: কেলৈ পৰা নাই, কেলৈ পৰা নাই, তুমি কোৱা নাইনে কিহলৈ আহিছিলা বুলি?
3: তই বৰ বেয়া দেই যোন।
0: মই কিনো কৰিলোঁ?
3: এনেকৈ তৰাক গালি পাৰি নেকি?
2: অঁ বেলি, তই ঠিকেই কৈছ, কৰো নহয় যোন বৰ বেয়া ছোৱালী।
0: তোমালোকো সেই একেই, তোমালোকে কোৱা নাছিলানে

0: হয় পায় বুলি
1: জোন কিবা এটা কৰ
0: এটা কিনো কৰো বাৰু বাৰু তৰা আজিৰ পৰা তোমাক খং নকৰো শপত বিদ্যা শপত এয়া কাণত পিন্ধা শুন চুইছো আহা এতিয়া খেলো আমাৰ তৰা ভাল
2: নালাগে নালাগে এতিয়া লেন চিলাব নালাগে এতিয়া ভালৰি বুলাবলৈ আহিছা তোমালোকক নামাতো যোৱা
3: এতিয়া কি কৰা কৰা মোৰ নাকটো খৰা তৰাৰ লগত মই খেলিম
2: হ'ব তুমিও একেই
3: খা বাপেকে মই এতিয়া ফাণ্ডত পৰিলোঁ কি কৰোঁ কি কৰা যায় অ আমাৰ তৰা ভাল পিন্ধে ফটা জাল ঘৰে ঘৰে চাই ফুৰে কোনটো দৰা ভাল সেয়া সেয়া তৰাই হাঁহিলে আমাৰ তৰাই হাঁহিলে এয়াহে ভাল ছোৱালীৰ কথা বাৰু তুমি কি কোৱা তৰা কি খেলা খেলিবা কোৱাচোন এতিয়া তুমি
2: স্কুল স্কুল খেলিম বাইদেউ পঢ়োৱা খেলিম
3: বৰ ভাল হ'ব
0: ঠিক আছে মই স্বপ্না বাইদেউ হ'ম
2: নহয় নহয় যোনবা তুমি নহয় মই বাইদেউ হ'ম ৰশ্মি ৰেখা বাইদেউ হ'ম নহ'লে মই নেখেলোঁ
1: সকলো কথাতে তুমিয়ে ৰণ জিকিব লাগে নহয়
3: ৰ'বাচোন ৰ'বা হ'ব হ'ব এতিয়া তৰাই কোৱা মতে খেলিম তৰা বাইদেউ হ'ব
2: অঁ তোমালোক সকলো স্কুলৰ ল'ৰা ছোৱালী হোৱা আৰু মই বাইদেউ

0: Olondo lombo ite, rojara niya nise, bidai amar bondu.
1: Etikar dol,
0: rojar dol,
1: bhangim ne ne bhangim,
0: ne bhangiba.
1: Koli kukurak matim ne ne matim,
0: ne matiba.
1: Koli os, bogi os,
0: kheke.
2: শ্রোতাসকলে ইমান পৰে আজিৰ নাট্যানুষ্ঠানত আলি হাইদৰ ৰচিত ধাৰাবাহিক জোন বেলি তৰা আৰু যাদুকৰী খুৰাল দ্বিতীয় খণ্ড শুনিলে। বিভিন্ন চৰিত্ৰত ৰূপ দিলে জোন, স্মিতালা অকল, বেলি, কহুৱা জ্যোতি, তৰা, প্ৰতীক্ষা বৰগোহাঁই, আকাশ, অভিনৱ কাশ্যপ, হবি, চন্দ্ৰিমা শৰ্মা, অমু, গৌতম চৌধুৰী আৰু যাদুকৰী খুৰা গিৰীশ চৌধুৰী। নাটকৰ প্ৰযোজনা কৌস্তুভমণি শইকীয়াল। এই ধাৰাবাহিকৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা দেওবাৰে একে সময়তে।
3: নাট্যানুষ্ঠানটি শুনিলে

0: উপন্যাস পাঠ অনুষ্ঠানত শুনক উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ ৰচিত উপন্যাস মিৰি
1: জীয়ৰী।
0: প্ৰতি শুকুৰবাৰে নিশা 8:02 আৰু শনিবাৰে পুৱা 7:30 বজাত।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পিছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী।

প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে কৈছে যে অসম পশ্চিমবঙ্গ আর পুডুচেরীত বিজেপির বিজয়ে তেওঁৰ চৰকাৰে গ্ৰহণ কৰা ৰাষ্ট্ৰীয় নীতিৰ প্ৰতি থকা জনসাধাৰণৰ সমৰ্থনকে প্ৰতীয়মান কৰিলে। অসমৰ বিজেপি তথা এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী জনাইছে। তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা টি ভি কেৰ মুৰববী টিৰু চি জোচেফ বিজয়ক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে। আৰ্চাৰী বিশ্বকাপ দ্বিতীয় পৰ্যায়ত ভাৰতৰ মহিলা ৰিকাৰ্ভ শাখাৰ দলে আয়োজক চীনক পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে অসম পশ্চিমবংগ আৰু পুডুচেৰীত বিজেপিৰ বিজয়ে তেওঁৰ চৰকাৰে গ্ৰহণ কৰা ৰাষ্ট্ৰীয় নীতিৰ প্ৰতি থকা জনসাধাৰণৰ সমৰ্থনকে প্ৰতীয়মান কৰিলে। তেওঁ কয় যে ৰাষ্ট্ৰীয় কাৰ্যসূচী আৰু কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ প্ৰতি জনসাধাৰণৰ সমৰ্থনৰ বাৰ্তা বহন কৰা দেশবাসীৰ মতামত শেহতীয়া নিৰ্বাচনৰ ফলাফলত প্ৰতিফলিত হৈছে। বেংগালুৰুত আজি বিজেপিৰ কৰ্মীসকলক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে চৰকাৰে খৰতকীয়া সুশাসনৰ ব্যৱস্থা কৰাৰ লগতে সমস্যাৰ সমাধান কৰা আৰু দেশক আগবঢ়াই নিয়াত গুৰুত্ব আৰোপ কৰে। পশ্চিমবংগত মাত্ৰ 3খন আসনেৰে আৰম্ভ কৰা যাত্ৰাৰ পাছত 10 বছৰৰ ভিতৰতে ৰাজ্যখনত বিপুল জনসমৰ্থনেৰে চৰকাৰ গঠন কৰিবলৈ বিজেপি সমৰ্থ হোৱা বুলি তেওঁ উল্লেখ কৰে। একেদৰে অসমত তৃতীয়বাৰৰ বাবে ক্ষমতালৈ অহা আৰু পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি গুজৰাট পৌৰ নিৰ্বাচনত দল বিজয়ী হোৱাৰ প্ৰসংগও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে দেশৰ 21খন ৰাজ্যত বিজেপি তথা এন ডি এ শাসনত আছে আৰু লোককল্যাণ তথা সমৃদ্ধিৰ হকে কাম কৰি আছে। কংগ্ৰেছক সমালোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে মহিলাসকলক 33% সংৰক্ষণ দিয়াৰ বাবে চৰকাৰে অনা নাৰী বন্দন সংশোধন বিধেয়কখন কংগ্ৰেছে সংসদত সমৰ্থন নকৰি নাৰী সমাজক বিশ্বাসঘাতকতা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা বেংগালুৰুত আৰ্ট অৱ লিভিঙৰ 45 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁ লগতে আৰ্ট অৱ লিভিং আন্তৰ্জাতিক কেন্দ্ৰত নৱনিৰ্মিত ধ্যান মন্দিৰ উদ্বোধন কৰে। সমবেত লোকসকলক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে সেৱা, আধ্যাত্মিকতা আৰু সামাজিক ৰূপান্তৰকৰণত আৰ্ট অৱ লিভিং ফাউণ্ডেশ্যনে লৈ অহা ভূমিকাক উচ্চ প্ৰশংসা কৰে। তেওঁ লগতে পৰিৱেশগত দায়বদ্ধতা, যুৱ সবলীকৰণ আৰু আভ্যন্তৰীণ সুস্বাস্থ্যৰ জৰিয়তে এখন বিকশিত ভাৰত নিৰ্মাণৰ আহ্বান জনায়। শ্ৰীমোদীয়ে কয় যে ৰাজনৈতিক ব্যৱস্থাতকৈ সামাজিক অংশগ্ৰহণ অধিক ক্ষমতাশালী আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে অধিক প্ৰয়োজনীয়। প্ৰধানমন্ত্ৰী আজি বিয়লি হায়দৰাবাদলৈ যাব। তাত তেওঁ প্ৰায় 9,400 কোটি টকা ব্যয় সাপেক্ষ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে ৱাৰেংগলত প্ৰধানমন্ত্ৰী মিত্ৰ উদ্যান উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰী মিত্ৰ আঁচনিৰ অধীনত নিৰ্মিত এই উদ্যানক কাকাতীয়া মেগা টেক্সটাইল পাৰ্ক হিচাপেও জনা যাব। দেশৰ স্বাস্থ্যসেৱাৰ অন্যতম প্ৰধান অংশ হিচাপে তেওঁ হায়দৰাবাদত সিন্ধু হস্পিটেল উদ্বোধন কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এন ৰংগস্বামীক পুডুচেৰীৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্ত কৰিছে। সেই অনুসৰি পুডুচেৰীৰ উপৰাজ্যপাল কে কৈলাশ নাথনে শ্ৰীৰংগস্বামীক কেন্দ্ৰীয় শাসিত অঞ্চলটোত নতুন চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনায়। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি 13 মে'ত এন ৰংগস্বামীয়ে পুডুচেৰীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। এ আই এন আৰ চিৰ নেতৃত্বত এন ডি এ বিধানসভা নিৰ্বাচনত বিজয় সাব্যস্ত কৰাৰ পাছত শ্ৰীৰংগস্বামীয়ে 5ম বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে 76 বছৰ বয়সীয়া শ্ৰীৰংগস্বামী 2001-2006 চনলৈ আৰু 2006-2008 চনলৈ কংগ্ৰেছ নেতা হিচাপে পুডুচেৰীৰ মুখ্যমন্ত্ৰী হৈছিল।

অল ইণ্ডিয়া এন আৰ কংগ্ৰেছ গঠনৰ পাছত তেওঁ 2011 পৰা 2016 চনলৈ পুনৰ মুখ্যমন্ত্ৰী হয়। তাৰ পাছত এ আই এন আৰ চি আৰু বিজেপিৰ মৰ্চা চৰকাৰৰ মুৰববী হিচাপে 2021 পৰা 2026 চনলৈ শ্ৰী ৰংগস্বামী পুনৰ পুডুচেৰীৰ মুখ্যমন্ত্ৰী হয়। ডঃ হিমন্ত বিশ্ব শৰ্মাক অসমৰ বিজেপি তথা এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰা হৈছে। গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিত থকা ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত আজি বিজেপি আৰু সামগ্ৰিকভাৱে এন ডি এৰ বিধায়িনী দলৰ দুখন সুকীয়া বৈঠক অনুষ্ঠিত হয়। বিজেপিৰ বিধায়িনী দলৰ বৈঠকত নৱনিৰ্বাচিত 82গৰাকী বিধায়কে অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে অনুষ্ঠিত এন ডি এৰ বিধায়িনী দলৰ বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই ডঃ হিমন্ত বিশ্ব শৰ্মাক বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰে। বৈঠকখনত সহকাৰী পৰ্যবেক্ষক হিচাপে বিজেপিৰ জ্যেষ্ঠ নেতা নায়াব সিং ছাইনী উপস্থিত থাকে। বৈঠকত বিজেপিৰ ফালৰ পৰা ৰঞ্জিত কুমাৰ দাস, বিশ্বজিৎ দৈমাৰী, অজন্তা নেওগ, ৰাজদীপ ৰয়, অশোক সিংঘল, পীযুষ হাজৰিকাসহ 8গৰাকী বিধায়কে বিধায়িনী দলৰ নেতা হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰস্তাৱ কৰে। লগে লগে দুজন দুজনকৈ বিধায়কে এই প্ৰস্তাৱত সমৰ্থন জনায়। ইয়াৰ পাছতে অসম গণ পৰিষদৰ 10গৰাকী বিধায়ক আৰু বি পি এফৰ বিধায়কসকলৰ উপস্থিতিত অগপৰ নেতা অতুল বৰা আৰু বি পি এফৰ নেতা ৰিহন দৈমাৰীয়ে এন ডি এৰ নেতা হিচাপে ডঃ শৰ্মাৰ নাম প্ৰস্তাৱ কৰে। বিধায়িনী দলৰ বৈঠকৰ পাছত ৰাজ্যৰ এন ডি এ নেতা হিচাপে নিৰ্বাচিত ডঃ হিমন্ত বিশ্ব শৰ্মাই লোকভৱনলৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰে। ৰাজ্যপালৰ হাতত তেওঁ নৱনিৰ্বাচিত 102গৰাকী বিধায়কৰ স্বাক্ষৰ সম্বলিত প্ৰস্তাৱ দাখিল কৰে। ৰাজ্যপালক প্ৰস্তাৱ দাখিল কৰাৰ সময়ত 2গৰাকী ৰাষ্ট্ৰীয় নেতাও ডঃ শৰ্মাৰ লগত উপস্থিত থাকে বুলি আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিছে। নতুন চৰকাৰে পৰহিলৈ শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত প্ৰস্তুতি আৰম্ভ হৈছে। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ৰাজ্যিক বিজেপিৰ সূত্ৰই প্ৰকাশ কৰিছে। তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে আজি টি ভি কেৰ মুৰববী অভিনেতা ৰাজনীতিক টিৰুচি জোচেফ বিজয়ে শপতগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী বিজয়ক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে তামিলনাডুবাসীৰ জীৱনৰ মান উন্নত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সৈতে সহযোগিতাৰে কাম কৰিব। তেওঁ শ্ৰীবিজয়ৰ মুখ্যমন্ত্ৰিত্বৰ কাৰ্যকাললৈ শুভেচ্ছা জনায়। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অৰুণা কুমাৰ দিশানায়কে তামিলনাডুৰ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰা জোচেফ বিজয়ক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত তেওঁ কয় যে শ্ৰীলংকা আৰু তামিলনাডু ইতিহাস, সংস্কৃতি, প্ৰতিষ্ঠানিক আৰু জনসংযোগৰ জৰিয়তে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ সংযুক্ত হৈ আহিছে। তেওঁ লগতে ভাৰত শ্ৰীলংকাৰ সম্বন্ধক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী 2-3 দিনত অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কোনো কোনো ঠাইৰ লগতে পশ্চিমবংগ, ওড়িশা, বিহাৰ, ঝাৰখণ্ড, অন্ধ্ৰপ্ৰদেশ, লাক্ষাদ্বীপ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জকে ধৰি কোনো কোনো ঠাইত গাজনি ঢেৰেকনিৰে ধুমুহা অহাৰ আগজাননী দিছে। বতৰ বিজ্ঞান বিভাগৰ আগজাননী অনুসৰি অহা দুদিনত কেৰালাম, মাহে, তামিলনাডু, পুডুচেৰী আৰু কৰাইকাল অঞ্চলত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আনহাতে গুজৰাট আৰু ৰাজস্থান কাইলৈ পৰ্যন্ত উষ্ণ প্ৰৱাহৰ কবলত পৰাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে। তদুপৰি পশ্চিম ৰাজস্থানৰ কোনো কোনো স্থানত পৰৱৰ্তী 4-5 দিনত নিশাৰ ভাগত তাপমাত্ৰা বৃদ্ধি পোৱাৰ লগতে উত্তৰ পশ্চিম ভাৰতৰ স্থানসমূহত অহা এসপ্তাহত সৰ্বোচ্চ তাপমাত্ৰা 3-5 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত বৃদ্ধি পাব বুলিও বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। গুজৰাটৰ সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ 75 সংখ্যক বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি মন্দিৰ চৌহদত 5দিনীয়াকৈ সোমনাথ অমৃত পৰ্ব 2026 শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। শুকুৰবাৰৰ পৰা অনুষ্ঠিত এই কাৰ্যসূচীত সোমনাথ মন্দিৰৰ ঐতিহাসিক গুৰুত্বৰ প্ৰতি আলোকপাত কৰা হৈছে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত যোগ দিয়াৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ মন্দিৰটোলৈ যাব। চীনৰ ছাংহাইত চলি থকা আৰ্চাৰী বিশ্বকাপ দ্বিতীয় পৰ্যায়ত ভাৰতৰ মহিলা ৰিকাৰ্ভ শাখাৰ দলে আয়োজক চীনক পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰিছে। ভাৰতীয় দলটোত দীপিকা কুমাৰী, অংকিতা ভকত আৰু কুমকুম মহাদেৱ প্ৰতিনিধিত্ব কৰিছে। উত্তেজনাপূৰ্ণ ফাইনেলত ভাৰতে প্ৰথমতে অগ্ৰগতি লাভ কৰে যদিও চীনৰ দলটোৱে পাছত তীব্ৰ প্ৰত্যাহ্বান জনায়। খেলৰ চতুৰ্থ ছেট টাই হয়। অৱশেষত ভাৰতীয় খেলুৱৈসকলে 5-4 বিজয়ী হৈ ভাৰতলৈ 2021 চনৰ পাছত প্ৰথমটো বিশ্বকাপ স্বৰ্ণ পদক কঢ়িয়াই আনে। ইয়াৰ পূৰ্বে ভাৰতৰ দলটোৱে 10 বাৰৰ অলিম্পিক বিজয়ী দক্ষিণ কোৰিয়াক ছেমি ফাইনেলত পৰাস্ত কৰে। এয়া হৈছে প্ৰতিযোগিতাখনত ভাৰতৰ দ্বিতীয়টো পদক। শনিবাৰে ব্যক্তিগত শাখাত প্ৰবীণ যাদৱে ব্ৰঞ্জৰ পদক লাভ কৰিছিল। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। চেন্নাইৰ

0: এম এ চিদাম্বৰম ষ্টেডিয়ামত বিয়লি 3:30 বজাত হ'বলগীয়া প্ৰথমখন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰায়পুৰত সন্ধিয়া 7:30 বজাত হ'বলগীয়া দ্বিতীয়খন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু মুম্বাই ইণ্ডিয়ানছ পৰস্পৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে অসম, পশ্চিমবংগ আৰু পুডুচেৰীত বিজেপিৰ বিজয়ে তেওঁৰ চৰকাৰে গ্ৰহণ কৰা ৰাষ্ট্ৰীয় নীতিৰ প্ৰতি থকা জনসাধাৰণৰ সমৰ্থনকে প্ৰতীয়মান কৰিলে। অসমৰ বিজেপি তথা এন ডি এ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী জনাইছে। তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰা টি ভি কেৰ মুৰববী তিৰু চি জোচেফ বিজয়ক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে। আৰু আৰ্চাৰী বিশ্বকাপ দ্বিতীয় পৰ্যায়ত ভাৰতৰ মহিলা ইতিহাস শাখাৰ দলে আয়োজক চীনক পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3:00 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: এফএম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বৃন্দগানৰ অনুষ্ঠানত প্ৰথমেই শুনক শিৱপ্ৰসাদ বৰুৱাৰ এটি ৰচনা।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এইবাৰৰ বৃন্দ গীতটিৰ ৰচনা অমিত চৰকাৰৰ।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পিছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নন্দ ভট্টাচাৰ্য। বিজেপি তথা এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পাছত আজি ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যপালৰ ওচৰত চৰকাৰ গঠনৰ দাবী জনায়। বিধায়িনী দলৰ বৈঠকৰ পাছত ডঃ শৰ্মাই লোকভৱনলৈ গৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক নৱনিৰ্বাচিত 102গৰাকী বিধায়কৰ স্বাক্ষৰ সম্বলিত প্ৰস্তাৱ দাখিল কৰে। ডঃ শৰ্মাৰ সৈতে কেন্দ্ৰীয় পৰ্যবেক্ষক জগত প্ৰসাদ নাড্ডা আৰু নায়াব সিং ছাইনীও উপস্থিত থাকে। গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিত থকা ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত আজি বিজেপি আৰু সামগ্ৰিকভাৱে এন ডি এৰ বিধায়িনী দলৰ বৈঠক পৃথকে পৃথকে অনুষ্ঠিত হয়। বিজেপিৰ বিধায়িনী দলৰ বৈঠকত নৱনিৰ্বাচিত 82গৰাকী বিধায়কে অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে এন ডি এৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকতে কেন্দ্ৰীয় পৰ্যবেক্ষক তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই ডঃ হিমন্ত বিশ্ব শৰ্মাক বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰে। বৈঠকখনত সহকাৰী পৰ্যবেক্ষক হিচাপে বিজেপিৰ জ্যেষ্ঠ নেতা তথা হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং ছাইনী উপস্থিত থাকে। বৈঠকত বিজেপিৰ ফালৰ পৰা ৰঞ্জিত কুমাৰ দাস, বিশ্বজিৎ দৈমাৰী, অজন্তা নেওগ, ৰাজদীপ ৰয়, অশোক সিংহল, পীযুষ হাজৰিকা আৰু চক্ৰধৰ গগৈয়ে বিধায়িনী দলৰ নেতা হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰস্তাৱ কৰে। লগে লগে দুজন দুজনকৈ বিধায়কে এই প্ৰস্তাৱত সমৰ্থন জনায়। ইয়াৰ পাছতে অসম গণ পৰিষদৰ 10গৰাকী বিধায়ক আৰু বি পি এফৰ বিধায়কসকলৰ উপস্থিতিত অগপৰ নেতা অতুল বৰা আৰু বি পি এফৰ নেতা ৰিহণ দৈমাৰীয়ে এন ডি এৰ নেতা হিচাপে ডঃ শৰ্মাৰ নাম প্ৰস্তাৱ কৰে। বিজেপি তথা এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজৰ বক্তব্যত দলৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃবৰ্গৰ লগতে সহযোগী দল অসম গণ পৰিষদ আৰু বি পি এফক কৃতজ্ঞতা জনায়। নতুন চৰকাৰে পৰহিলৈ শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত প্ৰস্তুতি আৰম্ভ হৈছে। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ৰাজ্যিক বিজেপিৰ সূত্ৰই প্ৰকাশ কৰিছে। লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ চাৰিকৰীয়া নৈ পাৰৰ মহগুলি চাপৰিত অনুষ্ঠিত ঐতিহাসিক ফাট বিহুৰ আজি সামৰণি পৰিব। আজি পুৱা 10 বজাত সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। দুপৰীয়া ফাট বিহুৰ মুখ্য আকৰ্ষণ মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয়। দিনৰ 2 বজাৰ পৰা ফাট বিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। ফাট বিহুতলীত কালি শিল্পী ডঃ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জ্যোতিপ্ৰসাদ শইকীয়াই ভূপেন হাজৰিকাৰ আৰু বাদ্যযন্ত্ৰী ৰাজা বৰুৱাই জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। আজি বিশ্বজুৰি মাতৃ দিৱস উদযাপন কৰা হৈছে। পৰিয়াল আৰু সমাজলৈ মাতৃসকলে আগবঢ়োৱা অনবদ্য অৱদানক সন্মান জনাই প্ৰতি বছৰৰ মেৰ দ্বিতীয়টো দেওবাৰে এই দিৱস উদযাপন কৰা হয়। এই দিৱসৰ জৰিয়তে পৰিয়ালৰ প্ৰতি থকা ভালপোৱা, যত্ন আৰু ত্যাগৰ বাবে মাতৃগৰাকীক সন্মান জনোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰা হয়। অসমতো আজি এই দিৱস উপলক্ষে মাতৃসকলক সন্মান জনাই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মাতৃ দিৱস উপলক্ষে দিয়া বাৰ্তাত প্ৰতিগৰাকী মাতৃলৈ শ্ৰদ্ধা জ্ঞাপন কৰে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। চেন্নাইৰ এম এ চিদম্বৰম ষ্টেডিয়ামত বিয়লি 3:30 বজাত হ'বলগীয়া প্ৰথমখন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰায়পুৰত সন্ধিয়া 7:30 বজাত হ'বলগীয়া

0: এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ সন্মুখীন হ'ব। যোৱা নিশা জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক 77 ৰাণত পৰাস্ত কৰে। খেলখনত গুজৰাট টাইটানছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেটৰ বিনিময়ত 229 ৰাণ কৰে। প্ৰত্যুত্তৰত ৰাজস্থান ৰয়েলছে 16 অভাৰ আৰু 3টা বলত আটাইকেইটা উইকেট হেৰুৱাই 155 ৰাণহে কৰিবলৈ সমৰ্থ হয়। গুজৰাট টাইটানছৰ হৈ 4টা উইকেট দখল কৰা ৰাছিদ খানক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন AIR মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে শ্ৰব্য সফুৰাৰ আধুনিক গীতৰ অনুষ্ঠান। আজি শুনক হিটছক বন্দনা শৰ্মা শ্ৰব্য সফুৰাটিৰ পৰা বন্দনা শৰ্মাৰ কণ্ঠৰ 2টি গীত। প্ৰথমটি গীতৰ কথা আৰু সুৰ প্ৰশান্ত মণ্ডলৰ, সংগীত ৰূপম তালুকদাৰৰ।

শ্ৰব্য সফুৰাৰ আধুনিক গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

0: पिटारा में आज
1: उजाले उनकी यादों की। उजाले उनकी यादों के।

এয়া আকাশবাণী তেজপুৰ। আজি ৰবিবাৰ, 1433 ভাস্কৰাব্দৰ বহাগ মাহৰ 26 দিন, 2026 খ্ৰীষ্টাব্দৰ মে' মাহৰ 10 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ বিয়লিৰ নিয়মীয়া অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টছ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছত। শ্ৰোতাই আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনিব পাৰিব। আজি আমাৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে ৰাজীৱ গগৈ আৰু খগেশ বে। ট্ৰান্সমিটাৰৰ দায়িত্বত আছে নিৰঞ্জন বড়ো। আনহাতে পৰিবহণ ব্যৱস্থাত আছে নয়ন দৈমাৰী। ডিউটি ৰুমত থকা প্ৰচাৰণ সহায়ক ইমতিয়াজ হুছেইনৰ সৈতে প্ৰচাৰণ কক্ষৰ পৰা আপোনালোকৰ লগত আছো মই, ৰূপলী বৰা শইকীয়া।

0: তৰুণৰাম ফুকনে কৈছিল, শিক্ষাৰ উদ্দেশ্য মন প্ৰশান্ত কৰা, চিন্তা শক্তি বঢ়োৱা, শিক্ষাৰ্থীক নানা ভাৱ দি ভৱিষ্যৎ জীৱনযুদ্ধত দেশ আৰু জগতৰ কল্যাণৰ বাবে সৰ্বোচ্চ প্ৰকাৰে যোগ্যবান কৰা। এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছো প্ৰতিগৰাকী নাৰীক প্ৰেৰণা যোগাবলৈ নিবেদন কৰা আমাৰ অনুষ্ঠান অৰ্ধ আকাশ।
1: আৰম্ভ কৰিবলৈ লৈছো মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। শ্ৰোতাসকল, আজিৰ এই অনুষ্ঠানত আমি আমন্ত্ৰণ কৰি আনিছো তেজপুৰৰে এগৰাকী কৃষি ক্ষেত্ৰৰ জৰিয়তে নিজক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তোলা এগৰাকী উদ্যমী মহিলা, শ্ৰীমতী পিংকি দত্তক। নমস্কাৰ বাইদেউ।
2: নমস্কাৰ।
1: প্ৰথমে আপোনাক আমাৰ এই অৰ্ধ আকাশ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
2: ধন্যবাদ বাইদেউ, আকাশবাণী তেজপুৰক ধন্যবাদ জনালোঁ। আকাশবাণী তেজপুৰৰ অৰ্ধ আকাশ অনুষ্ঠানটিত মোক নিমন্ত্ৰণ জনোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনালোঁ আৰু লগতে সমূহ কৰ্মকৰ্তালৈও ধন্যবাদ জ্ঞাপন কৰিলোঁ।
1: প্ৰথমে আমি আপোনাৰ পৰা আপোনাৰ কিছু ব্যক্তিগত কথা জানিব খুজিম, আপোনাৰ জন্ম, শৈশৱ আৰু শিক্ষা জীৱনৰ বিষয়ে।

0: হিচাপে আপুনি অলপ আমাক জনাওকচোন।
1: মই আচলতে ছোৱালী শিৱসাগৰ জিলাৰ ডিমৌ জনতা পথৰ। মোৰ জন্ম হৈছিল 1993ত। শৈশৱ ডিমৌ জেগাডোখৰতে মোৰ পাৰ কৰিছোঁ। শিক্ষা জীৱন আৰম্ভ কৰিছোঁ ডিমৌ 673 নং ডিমৌ টাউন প্ৰাথমিক বিদ্যালয়ত। তাতে আপোনাৰ পঞ্চম শ্ৰেণীলৈকে পঢ়িছোঁ। তাৰপিছত আপোনাৰ ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মেট্ৰিক পাছ কৰিছোঁ তাৰ পৰা। আৰু তাৰপিছতে মোৰ দেউতাৰ কৰ্মসূত্ৰে মই তেজপুৰ আহিবলগীয়া হ'ল। আৰু তেজপুৰত আহি পেলানি আপোনাৰ কলেজীয়া জীৱন আৰম্ভ কৰি থাকোঁতে বৈবাহিক জীৱনটো আৰম্ভ কৰিবলগীয়া হোৱা নিচিনা হ'ল। আৰু সেই বিবাহৰ লগতে মানে আপোনাৰ সংসাৰৰ লগতে পঢ়া শুনাও আগবঢ়াই নিছিলোঁ। পঢ়া শুনা সামৰি আপোনাৰ মই মিনিষ্ট্ৰী অফ ডিফেন্সত এগৰাকী কৰ্ম কৰি আছিলোঁ। তাতে কৰ্ম কৰি থকা অৱস্থাতে মোৰ জীৱনলৈ কন্যা সন্তান এগৰাকী আহিলে। তেওঁ মোহত কিয় মই মানে কৰ্মলৈ যাবলৈ মানে একদম ইচ্ছা নোযোৱা হ'ল। তো মই কৰ্মজীৱন তাতেই সামৰিলোঁ। প্ৰায় এক বছৰহে মই কৰ্মৰ লগত জড়িত হ'লোঁ। জড়িত হোৱাৰ পিছত তাইক লাহেকৈ স্কুলত দিলোঁ। স্কুলৰ দায়িত্ব বাঢ়ি গ'ল। দায়িত্ব বাঢ়ি যোৱাৰ পিছতে মানে মই ভাবিলোঁ যে তাইতো আৰু স্কুললৈ গুচি যায়। গুচি যোৱাৰ পিছতে মই কিনো কৰিম, কৰোঁতে তেনেকৈ মানে কৰ্ম মোৰ কৃষিৰ লগতে জড়িত হ'লোঁ।
0: হয়, আপোনাক মই সুধিবলৈ গৈ আছিলোঁ যে আপুনি যিহেতু এগৰাকী কৃষিকৰ্মী বা মহিলা খেতিয়ক ৰূপে জনাজাত বৰ্তমানে, এই ক্ষেত্ৰলৈ অহাৰ ইচ্ছা বা প্ৰেৰণা আপুনি কেনেদৰে পালে, নাইবা এই ক্ষেত্ৰলৈ অহাৰ কথা আপুনি কিয় ভাবিলে বাৰু, এই বিষয়ে অলপ কওকচোন।
1: মই আচলতে একদম মাটিৰ লগত জড়িত হোৱা মানুহ নাছিলোঁ। তো মই যেতিয়া মোৰ ছোৱালীজনীক স্কুললৈ পঠিয়াই দিওঁ, পঠিয়াই দিয়াৰ পিছত ময়ো বৰ অকলশৰীয়া হৈ যাওঁ। ঘৰখনত যথেষ্ট মানুহ কম আমাৰ। তো গতিকে কি হ'ল, মোৰ শহুদেউতাৰ এখন বিৰাট ডাঙৰ মানে মেৰ, আচলতে আমি বাৰী বুলি কওঁ ইয়াতে, মেৰ বুলি কয় তেজপুৰত। তো মেৰটো এনেই পৰি থাকে প্ৰায় 10 বছৰমান এনেই পৰি থাকিলে। তাৰপিছত তেনেকৈ থাকোঁতে থাকোঁতে মানে মোক মানুহসকলে কয়, মোৰ ওচৰৰ খুৰাসকলে কয় যে দেউতা বহুত ডাঙৰ খেতি কৰিছিলে, ইয়াতে বহুত ডাঙৰ ডাঙৰ খেতি, আমি চবেই খাওঁ ইয়াৰ পৰা। তো মই ভাবিলোঁ যে ময়ো অকণ কৰি চাওঁ নেকি। সেই তেনেকৈ একদম সৰুৰ পৰা মই যিহেতু গুটি কেনেকৈ ভিজাই, কেনেকৈ কিমান দিনত পেলাই, মই সেইখিনিও গম পোৱা নাছিলোঁ। কিন্তু কৰোঁতে কৰোঁতে মই মানে সেই তেনেকৈ মোক কৃষি লগত মই জড়িত হ'লোঁ।
0: হয়, আপুনি এই ক্ষেত্ৰত যিহেতু কোন চনৰ পৰা জড়িত হৈ আছে?
1: মই 22 চনৰ পৰা জড়িত হ'লোঁ। আচলতে ইয়াতে এটা কথা মই ক'ব লাগিব, অসমত যেতিয়া কৰোণা মহামাৰীয়ে দেখা দিছিলে, সেই দেখা দিয়া সময়খিনিত মোক ভগৱানে আৰু মোৰ কপালে লগ দিছিলে। কিয়নো প্ৰায় এনেকুৱা প্ৰায় বহাগ মাহৰ শেষৰ ফালে মই এডৰা জিকা ভুল দিছিলোঁ। জিকা ভুলখিনি দিওঁতে মই একদমেই গম পোৱা নাছিলোঁ যে তাৰ পৰা মোৰ কিবা এটা পৰিচয় ওলাব বুলি। কিন্তু সেইখিনি দিয়াৰ পিছতে কি হ'ল, আপোনাৰ প্ৰায় একমাহমানৰ ভিতৰত লহপহকৈ বাঢ়ি আহিলে গছবিলাক। বাঢ়ি অহাৰ পিছত ফল লাগিবলৈ আৰম্ভ কৰিলে। যেতিয়া পাচলিখিনি লগা আৰম্ভ কৰিলে, সেই তেনেকুৱাতে লকডাউনৰ আমাৰ পৰিৱেশ এটা সৃষ্টি হৈছিলে কৰোণাৰ কাৰণে। তো তেনেকুৱাত কি কৰিলোঁ, মই ওচৰ চুবুৰীয়াক দিওঁ, মই খাওঁ, ইমানখিনি জিকা ভুল থাকি যায়। থাকি যোৱাৰ পিছত মই ভাবিলোঁ যে অকণমান মনলৈ আহিলে যে কিছুমান বহুতো দুখীয়া মানুহ বা ধৰক বিভিন্ন মানুহ ওলাব নোৱাৰা হ'ল বা ধৰক অকণমান পৰিস্থিতিটো বেয়া হৈ গৈছিলে, মই তেনেকুৱাতে ভাবিলোঁ যে অকণমান মই এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট মানে কৃষি বিভাগটোৰ লগত জড়িত হৈ কিবা এটা কৰিব পাৰোঁ নেকি, চেষ্টা কৰিলোঁ। যেতিয়া মই তেওঁলোকৰ লগত আলোচনা কৰিলোঁ, তেওঁলোকে মোক এখন অনুজ্ঞাপত্ৰ উলিয়াই দিলে য'ত নেকি মই গোটেই শোণিতপুৰ ডিষ্ট্ৰিক্টটো ঘূৰিব পাৰিলোঁ। আৰু ঘূৰিব পৰাৰ কাৰণে মোৰ এখন স্কুটি লৈ, মোৰ স্কুটিখন লৈ মই যিকোনো বিভিন্ন জেগাত মানে মই সেই পাচলিসমূহ বিলাবলৈ গৈছিলোঁ। সেই তাৰ পৰাই মোৰ পৰিচয়টো ওলাইছিলে।
0: আপুনি খেতি কৰে আৰু ঘৰ লগতে ঘৰৰ কাম, মহিলা হিচাপে ঘৰ আছে, সংসাৰ আছে, ঘৰৰ কামসমূহ আছে, এই কৃষি ক্ষেত্ৰ আৰু ঘৰৰ কাম কেনেকৈ দুইটা তালমিল বজাই আপুনি সম্পাদন কৰে অকণমান কওকচোন।
1: আচলতে কৃষি ক্ষেত্ৰখনত আমি বৰ বিশেষ জড়িত হ'ব নালাগে। যিখিনি ঘৰৰ কাম বন বা মোৰ সন্তানটোক বা মোৰ মানুহজনক যিখিনি সময় দিব লাগে, সময়খিনি দিয়াৰ উপৰিও আমি 1-2 ঘণ্টাকে সময় আমি কৃষিৰ লগত জড়িত হ'ব পাৰোঁ, তেনেকৈয়ে জড়িত হওঁ।
0: আপোনাৰ যি কৃষিৰ কাম, এই কামৰ লগত আপুনি ওচৰৰ বা

0: মহিলাকো জড়িত কৰিছে নেকি বা?
1: হয় হয়,
0: এই বিষয়ে অলপ জনাওকচোন কেনেদৰে আপোনালোকে।
1: মই 2022 চনটোত যেতিয়া এগৰাকী সফল হ'লোঁ, সফল হোৱাৰ পিছত 2022ৰ পৰা 2023 চনলৈকে যিখিনি মোৰ চলিত কাম আছিলে সেই কামখিনিৰ পিছত মই 2023 চনৰ 22 ফেব্ৰুৱাৰীত মোক আমাৰ ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চা মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকা বাইদেৱে তেওঁলোকৰ কাৰ্যনিৰ্বাহী সভা এখনত সম্বৰ্ধনা পত্ৰ এখন দিছিলে। তেওঁলোকে মোক যথেষ্ট মৰম আৰু অনুপ্ৰেৰণা জগাইছিলে। সেই যেতিয়া অনুপ্ৰেৰণাটো জগালে তাতে মই এগৰাকী মানুহ লগ পাইছিলোঁ। সেই মানুহগৰাকীয়ে 448গৰাকী মহিলা মানে আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰে পুথিমাৰীৰ জয়মিত্ৰী FIC ৰ সভানেত্ৰী কমল কুমাৰী বড়ো বাইদেউক লগ পাইছিলোঁ। সেই বাইদেউৰ যেতিয়া কথাখিনি গম পালোঁ, গম পোৱাৰ পিছত মোৰ এটা উৎসাহ হ'ল যে ময়োতো আমাৰোতো ওচৰ চুবুৰীয়া আছে, যিসকল মানুহে ওলাই গৈ আজি ক'ৰবাত কিবা এটা কৰ্ম কৰিব নোৱাৰে, তো আমি কৃষি ক্ষেত্ৰখনৰ লগত জড়িত কৰি তেওঁলোকক স্বাৱলম্বী কৰিব পাৰোঁ নেকি প্ৰচেষ্টা এটা কৰিবলৈ চেষ্টা কৰিলোঁ। প্ৰচেষ্টাটোত মই সফল হ'লোঁ। আমাৰ পৰ্বতীয়া অঞ্চলৰে বহুতকেইখন গাঁও, মানে আপোনাৰ ধৰিব পাৰোঁ আমি প্ৰায় 25খনমান গাঁও, আৰু আপোনাৰ অকল পৰ্বতীয়া বুলি ক'লে বেয়া হ'ব, তেলেৰিয়া, বেচেৰিয়া, আমাৰ ডিপুটা, মিলনপুৰ, ডেকাৰ গাঁও, বহুতো জেগাত গৈ গৈ মই মহিলা 20-25গৰাকীকে লগ খুৱাই খুৱাই তেওঁলোকক মই মিটিং কৰি মিটিং আকাৰেৰে আৰু গঠন কৰি পেলাইনি তেওঁলোকৰ লগত খেতি পথাৰ ল'বলৈ চেষ্টা কৰিলোঁ। সেই পথাৰখন লোৱাৰ পিছত যেতিয়া আমাৰ শস্যবিলাক হৈ যায়, হৈ যোৱাৰ পিছততো আৰু আমি মানে কিবা এটা স্বাৱলম্বী হ'ব লাগিব, তো স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত আমি বজাৰখন পটককেনে মাইকী মানুহ এগৰাকীয়ে ল'ব নোৱাৰোঁ। সেইটো কাৰণে মই কথা পাতি পেলানি কমল কুমাৰী বড়োৰ লগত কথা পাতি মই তেওঁলোকৰ APC ত আমাৰ বস্তুখিনি দি তেওঁলোকৰ থ্ৰুৱেদি PepsiCo কোম্পানীৰ লগত টাই আপ কৰিবৰ কাৰণে তেনেকৈ আমি বজাৰখনো ল'লোঁ।
0: আপোনাৰ মানে উৎপাদিত সামগ্ৰীসমূহ কি কি?
1: এতিয়ালৈকে আমি ঘেঁহু কৰিছোঁ, তিল কৰিছোঁ, আলু কৰিছোঁ, আৰু বৰ্তমান আমি কচু, জিকা, ভোল, তিয়ঁহ তেনেকৈ কৰি আছোঁ।
0: আপোনালোক মহিলাসকলক প্ৰশিক্ষণ দিবলৈ কোনোবা আহেনে?
1: হয় হয়, আমি কৃষি বিভাগৰ পৰা যথেষ্ট সুবিধা পাইছোঁ, যথেষ্ট আমাক সহায় কৰিছে। প্ৰত্যেক মাহত তেওঁলোকে যিকোনো এটা এটা অৰ্গেনিক খেতিৰ ওপৰত বা ধৰক আলু প্ৰশিক্ষণ তেনেকৈ আমাক প্ৰশিক্ষণসমূহ দি আছে।
0: আপোনালোকৰ গোট আছেনে? মহিলাসমূহ মানে কেনেকৈ আপোনালোকে সংঘবদ্ধ কৰিছে?
1: আমাৰ গোট আছে। আমাৰ গোটটো তেজপুৰৰ স্থানীয় বিধায়ক পৃথিৰাজ ৰাভা ডাঙৰীয়াই আমাৰ পাৰ্বতীয়াৰ পাৰ্বতী নামত তেওঁ আমাক নামাকৰণ কৰি দিছিলে। সেই পাৰ্বতী গোটটোত বৰ্তমান 222গৰাকী মহিলা জড়িত।
0: এই 25-26খন গাঁৱৰ মহিলা?
1: 25-26খন গাঁৱৰ
0: হয়। এই গোটেইখিনি মহিলাই কৃষিৰ লগত জড়িতনে?
1: গোটেইখিনি মহিলাই।
0: আপুনি কৈছে যে লকডাউনৰ সময়ত আপুনি ওচৰৰ মহিলাখিনি গোটাই লৈছিলে বা তেওঁলোকৰ ওচৰত মিটিং কৰি তেওঁলোকেও যাতে স্বনিৰ্ভৰশীল হ'ব পাৰে খেতিলৈ আপুনি আগুৱাই, তেওঁলোকৰ প্ৰথমতে তেওঁলোকৰ প্ৰতিক্ৰিয়া কেনেকুৱা আছিল?
1: তেওঁলোকৰ প্ৰতিক্ৰিয়া আচলতে কেনেকুৱা আছিল, যেতিয়া মই আগবাঢ়ি গ'লোঁ, মোৰ ঘৰলৈ বিভিন্ন ধৰণৰ মানুহ আহে, বিভিন্ন ধৰণৰ মানে আজি আপোনাৰ বিধায়ক যায় বা ধৰক ৰাজনীতিক ক্ষেত্ৰখনৰ লগত জড়িত বহুতো মানুহ যায়, আৰু সেই মানুহখিনি যেতিয়া যায় সেই মানুহখিনি আমাৰ গাঁৱৰ যিসকল মহিলা অকণমান অনুপ্ৰেৰিত হ'বৰ কাৰণে মই তেওঁলোকক নিমন্ত্ৰণ জনাওঁ যে আহিবচোন আমাৰ ঘৰত আজি এনেকুৱা এখন সভা আছে, আহিবচোন সৰু সৰুকৈ আৰু। তো তেনেকৈ মোক যেতিয়া কোনোবাই সম্বৰ্ধনা জনায় বা ধৰক মোৰ বিষয়ে যেতিয়া ভালকৈ কয়, তেতিয়া মানে তেওঁলোকৰো অকণমান উৎসাহ এটা বাঢ়িল যে মোক মানে সাহস দিবৰ কাৰণে বা মোৰ লগত তেওঁলোকে জড়িত হ'বৰ কাৰণে, সেই তেনেকৈ তেওঁলোকো আগবাঢ়ি আহিলে। আগতে সেইটো নাছিলে, প্ৰথম অৱস্থাত বহুতো সমালোচনাও পাইছিলোঁ দেই, মানে কি আপোনাৰ এই কোৰ মাৰিছে, মেখেলা কুচাই লৈছে, তেনেকুৱা ধৰণৰ বহুতো কথা আহিছিলে। তাৰপিছত সেইখিনি কথা নেওচি যেতিয়া মই বেছি আগবাঢ়ি যোৱাৰ পিছত তেওঁলোকে মোক এতিয়া বৰ্তমান তেওঁলোকে মোক যথেষ্ট সহায় কৰে।
0: হয়, প্ৰথমৰ পৰাই আপোনালোকে গোটেইখিনি কাম নিজে, এটা ধৰক বীজ কিনাৰ পৰা বীজ সিঁচা বা বীজতলিখন বনায় বা মূল পথাৰত দিয়েগৈ, এই সকলো কাম মহিলাসকলে কৰে নে আপোনালোকে বেলেগ মানুহ লগায়?
1: নাই, আমি মহিলাসকলেই কৰোঁ
0: সকলো।
1: আমি বাঁহ কটাৰ পৰা

0: তাত ইয়াৰ পৰা কোৰ মৰালৈকে, সাৰ মৰালৈকে, ঔষধ যিখিনি সময়ত যি যি ঔষধ দিব লাগে, আমি গোটেইখিনি কাম নিজেই কৰোঁ, সকলো মহিলাই মিলি কৰোঁ।
1: এতিয়া আপোনাৰ এটি প্ৰিয় গীত শুনো, কওকচোন বাৰু কোনটো গীত শুনি আপুনি প্ৰথমেই ভাল পাব আমাৰ অনুষ্ঠানত?
0: মোক জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ বুকুত, সেই গানটো শুনিয়ে ভাল পাম।
1: ঠিক আছে বাৰু, আপোনাক এই গানটো আমি শুনি লওঁ বাৰু।

0: এইবাৰ আপোনাৰ পৰা আপোনালোকৰ ভৱিষ্যত পৰিকল্পনা বা প্ৰগ্ৰেম কি কৰি থৈছে এই বিষয়ে কিছু কথা জানিব খুজিম।
1: পৰিকল্পনা মানে ক'বলৈ গ'লে মই সামাজিক ক্ষেত্ৰখনৰ লগত যথেষ্ট জড়িত হৈ আছোঁ আৰু ৰাজনৈতিকভাৱেও অকণমান জড়িত হৈ আছোঁ। গতিকে মই এটা বস্তু বেছিকৈ গুৰুত্ব দিওঁ যে মোৰ লগতে যিসকল মহিলা মোৰ লগত খেতি ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে তেওঁলোকৰ ওপৰত মোৰ পৰিকল্পনা বুলি ক'বলৈ গ'লে, যিহেতু আমি এতিয়া বৰ্তমান পথাৰখন লৈ আছোঁ, পথাৰখনৰ শেষত আমি বজাৰখনৰ কাৰণে যিখিনি চিন্তা কৰিবলগীয়া হয় সেই বজাৰখন পাবৰ কাৰণে আজি আমাৰ বৰ বিশেষ কষ্ট কৰিবলগীয়া নহয়, কিয়নো আমি আমাৰ কৃষি বিভাগটোৰ লগত যদি আমি আলোচনা কৰোঁ, আলোচনা কৰিলে আমাৰ ইয়াৰ পৰা আজিকালি বহুতো বস্তু বাহিৰৰ দেশলৈ পঠিয়াই আছে বা যিকোনো সুবিধা তেওঁলোকে প্ৰদান কৰিব পাৰে। গতিকে সেই যে সুবিধাখিনি আমি যাতে পাওঁ বা আমাৰ যিসকল মহিলাসকল যাতে স্বাৱলম্বী হয় সেইটোৱে ভৱিষ্যতৰ পৰিকল্পনা
0: হয়। আপোনালোকে যিহেতু পথাৰ লৈছে, পথাৰত কৃষি কাৰ্য কৰিছে মহিলাসকলে, তাৰপিছত যিখিনি আপোনালোকৰ উৎপাদিত সামগ্ৰী সেইখিনি কৃষি বিভাগৰ থ্ৰুৱেদিয়ে বেচিছে নিশ্চয়?
1: কৃষি বিভাগৰ থ্ৰুৱেদি বৰ্তমান বিক্ৰী কৰিছোঁ বুলি ক'লেও বেয়া নহয়, আৰু কিছুমান আমি খুচুৰা খুচুৰিকৈও বিক্ৰী কৰিছোঁ।
0: হয় বাইদেউ, এটা কথা সুধিব খুজিছোঁ, কৃষি অকল কৰিলেওতো নহ'ব, আমাক তাৰ বাবে এখন বজাৰৰ দৰকাৰ হয়। এই বিষয়ে আপুনি কি ক'ব আৰু আপোনাৰ উৎপাদিত সামগ্ৰীসমূহৰ উপযুক্ত বজাৰখন আপুনি পাইছেনে বাৰু, আৰু ইয়াতকৈও এখন বহল বজাৰ আপুনি আশা কৰে নেকি?
1: হয়, অদাগত দিনবিলাকত যাতে আমি যিসকলে মানে মোৰ জৰিয়তে যিসকল মহিলা বা অকল মোৰ লগত বুলি নহয়, মোৰ জৰিয়তে বুলি নহয়, যিসকল মহিলাই কৃষি কৰ্মৰ লগত জড়িত হৈছে তেওঁলোকক যাতে আমাৰ চৰকাৰখনে বজাৰ এখনৰ মানে ব্যৱস্থা কৰি দিব পাৰে, মই তেওঁলোকক অনুৰোধ জনাওঁ সেইটো বিষয়ক লৈ। আৰু এতিয়া মানে কি হয়, আমি বজাৰখন মাইকী মানুহ এগৰাকীয়ে পটককেনে ল'বহি নোৱাৰে, কিয়নো কৃষি কৰ্ম ক্ষেত্ৰখনৰ লগত জড়িতৰ লগতে তেওঁলোক আমাৰ ঘৰখন হয়তো আমি ধৰি ৰাখিবলগীয়া হয়। গতিকে বজাৰখনত আমি যিখিনি মাৰ্জিন আমি পাব লাগে সেই মাৰ্জিনখিনি আমি পোৱা নাই, আৰু আমাৰ সেই বিষয়ক লৈ আমাৰ যথেষ্ট অসুবিধা সৃষ্টি হয়। কেতিয়াবা আমাৰ এনেকুৱা হয়, আমি যিটো খেতি কৰি যাওঁ কৰাৰ পাছতে আমাৰ হয়তো মৰিও যায়, বা ধৰক কেতিয়াবা বিক্ৰী কৰিব নোৱাৰাৰ কাৰণত বস্তু নষ্ট হৈ যায়। বজাৰখনৰ কাৰণে আমাক সুবিধা কৰি দিলে অকণমান ভাল হয়।
0: হয়, এই ক্ষেত্ৰত আপোনালোকে তেতিয়া মানে আৰ্থিকভাৱে আৰু
1: স্বাৱলম্বী হ'ব
0: আৰু লগে লগে আপোনালোকে আৰ্থিক ক্ষেত্ৰত মানে যিখিনি আপোনালোকৰ খৰচ হ'ল সেইখিনি ঘূৰাই পাব লাভখিনি।
1: হয় হয়,
0: আপুনি কৈছিলে যে আপোনালোকে পেপচিকো কোম্পানীৰ লগত টাই আপ আছে, তেনেকুৱা ধৰণৰ আৰু কিবা ব্যক্তিগত খণ্ড আহিছে নেকি আপোনাৰ?
1: এতিয়ালৈকে আমাৰ ব্যক্তিগত খণ্ড অহা নাই, তথাপিও আমাৰ যেতিয়া ৰঙালাও যেতিয়া উৎপাদিত হোৱাৰ পিছত বহুতো বাহিৰা দেশৰ মানুহ আহিছিলে, মানুহ আহি পেলাইনি তাৰকে ৰঙালাও লৈ গৈছিলে।
0: এইখিনিতে আৰু এটা কথা আপোনাৰ পৰা জানিব খুজিম যে এতিয়া বহুতো সংৰক্ষণ ব্যৱস্থা গোটসকলে কৰে, আপোনালোকৰ যিহেতু মহিলা গোট আছে, ধৰক এই ক্ষেত্ৰতো আপোনালোকে বজাৰ এখন ল'ব পাৰে, যেনেকৈ ধৰক জলপান, ধৰক ফল মূলৰ ৰস, চৰ্বত যোনটো কয়, ফল মূলৰ ৰস, বতৰৰ ফল, ধৰক লেচু, এতিয়া আম লেচু এনেকুৱা ধৰণৰ, তাৰপৰা আচাৰ যোনটো ধৰক আমলখি হওক, বগৰী হওক, জলফাই হওক, এই ক্ষেত্ৰত আপোনালোকে আগবাঢ়িছে নেকি?
1: সৰু সুৰাকৈ আমি আগবাঢ়িছোঁ, আৰু মোৰ যিসকল ওচৰ চুবুৰীয়া বা ধৰক মোৰ লগত জড়িত যিসকল মহিলা তেওঁলোকক মই কওঁ, তেওঁলোকৰ ঘৰত যিসকল যিবিলাক ফল আছে ফলবিলাক আপোনালোকে আনক, আমি এটা জেগাতে গোটাই আমি একেখিনি মানুহেই আৰু গোটেই সকলো মানুহ গোট খাই পেলাইনি আমি আচাৰ বনাওঁ বা জেলি বনাওঁ, তেনেকৈ কৰিবলৈ আৰম্ভ কৰিছোঁ। বৰ্তমান আমি আমৰ আচাৰ বনালোঁ, আমৰ জেলি

0: জনালোঁ আৰু ভৱিষ্যতে চাওঁচোন কি কৰিব পাৰোঁ।
1: আপোনালোকৰ গোটৰ নাম দিয়ে বেচাৰ ব্যৱস্থা?
0: হয় হয়, আমাৰ গোটৰ নাম দি হয় হয়।
1: এইবিলাক আপোনালোকে বজাৰ বা দোকানে দিয়েগৈ নে কোনোবা আহি লৈ যায়?
0: নাই, এতিয়া বৰ্তমান আমি দোকানত খবৰ কৰোঁ, দোকানে দোকানে খবৰ কৰি আমি দি আহোঁ।
1: বাৰু বাইদেউ, এতিয়া আপোনাৰ আন এটি প্ৰিয় গীত শুনিব বিচাৰিম, আপুনি কওকচোন কি গীত শুনিব?
0: সমীৰে চোতালতে

0: আপোনাৰ দৰে বা আপোনাৰ গোটত কাম কৰি থকা মহিলাসকলৰ দৰে কাম কৰি কামত আগবাঢ়িব বিচৰা মহিলাসকলক আপুনি কি ক'ব বাইদেউ?
1: তেওঁলোকক মই এটাই কথা কওঁ যে কৃষি কৃষি বুলি ক'লে আগতে এই যেতিয়া স্কুটিখনত বস্তুখিনি লৈ যাওঁ, লৈ গৈ যেতিয়া মানুহক বিলাবলৈ গৈছিলোঁ, তেতিয়া প্ৰথমতে মই ভাবিছিলোঁ মই মানে কি পাচলি বেপাৰীহে হ'লোঁ নেকি, বা যেতিয়া সেইখিনি বস্তু পাৰ কৰি আজি বহুতো মানুহে মোক এগৰাকী উদ্যমী মহিলা অৰ্থাৎ মোক এগৰাকী মহিলা খেতিয়ক বুলি যেতিয়া পৰিচয়টো দাঙি ধৰে বিশিষ্টসকলৰ আগত, তেতিয়া মই নিজকে বহুতো গৌৰৱান্বিত অনুভৱ কৰোঁ। গতিকে তেওঁলোকক মই এটা বস্তুৱে তেওঁলোকক ক'ব বিচাৰোঁ যে কৃষি ক্ষেত্ৰখনৰ লগত জড়িত হৈ থাকিলে তেওঁলোকৰ স্বাস্থ্য লগতে মনো ভাল হৈ থাকিব। গতিকে কৃষি ক্ষেত্ৰখনলৈ তেওঁলোকক আগবঢ়াই আনিবৰ কাৰণে মই যথেষ্ট চেষ্টা কৰিম।
0: শেষত আপোনাৰ পৰা জানিব খুজিম যে আপোনাৰ এই কৰ্মক্ষেত্ৰখনত, যিখন কৃষি কৰ্মক্ষেত্ৰখনত, আজিলৈকে আপুনি কেনেধৰণৰ বাধাৰ সন্মুখীন হৈছে আৰু ইয়াক আপুনি কেনেকৈ অতিক্ৰম কৰিছে অলপ কওকচোন।
1: সঁচা কথা ক'বলৈ গ'লে মই বাধাৰ একদমেই সন্মুখীন হোৱাই নাই। এটাই কাৰণ, মোৰ শাহুমা ক'বই লাগিব,

0: মোৰ শাহুমা আৰু মোৰ ঘৰখন, মোৰ মা আৰু মোৰ স্বামী। এই কৰ্মক্ষেত্ৰৰ লগত বা কোনো অনুষ্ঠান প্ৰতিষ্ঠানলৈ নিয়া হওক, মোক ইমানেই ছাপোৰ্ট কৰে যে মোক শাহুমায়ে কয় যে সোনকালে খাই মেলি ওলাই গ'লেই হ'ল, বা মোৰ হাজবেণ্ডে সময়মতে নি পোৱাব লাগিব, বা মোৰ ঘৰৰ মানুহে, মোৰ মায়ে বিশেষকৈ মই ক'ত আছোঁ, কি কৰিছোঁ, কেনেকৈ আগবাঢ়িছোঁ, গোটেইখিনিৰ পৰা ইমানেই ছাপোৰ্ট পাইছোঁ যে গতিকে মই কোনো ধৰণৰ বাধা মানে অনুভৱ নকৰিলোৱেই।
1: সেইখিনি আপোনাৰ ব্যক্তিগতভাৱে পোৱা বা পাবলগীয়া বাধা আপুনি পোৱাই নাই, কিন্তু মই কৈছোঁ যে কৰ্মক্ষেত্ৰত, যে কি কাম কৰিবলৈ যাওঁতে আপোনালোক মহিলাসকল কিবা বাধা পাইছে নেকি?
0: হয় বাইদেউ, কেতিয়াবা এনেকুৱা ধৰণৰ বাধা হয়, যিহেতু আমাৰ এগৰাকী মানুহৰে যথেষ্ট পৰিমাণৰ মাটি নাথাকে, তো আমি বহুত পথাৰখন ল'বলৈ হ'লে আমি বহুত গৃহৰ মানুহক সুধিবলগীয়া হয় যে আপোনালোকৰ মাটিখিনি দিব নেকি, আমি এনেকৈ খেতি কৰিম। তো সেই মাটিৰ ক্ষেত্ৰত অকণমান বাধা আহি পৰে, আৰু ভালকৈ বুজাই বহাই কথাখিনি ক'লে তেওঁলোকৰো যদি মহিলাগৰাকীক আগবঢ়াই আনো তেতিয়া আমাৰ ইমান এটা অসুবিধা নহয়। তো বাধাবিলাক তেনেকেই পাৰ কৰোঁ আৰু।
1: আপুনি কৈছিলে যে আপুনি সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰতো জড়িত হৈ আছে বুলি, এই বিষয়ে অলপ কওকচোন।
0: সামাজিক ক্ষেত্ৰখনৰ লগত জড়িত হ'লোঁ মই প্ৰায় 2023 চনৰ মানৰ পৰা। মোৰ গাঁওখন, যিখন মোৰ শহুদেউতাৰ গাঁও, গাঁওখন একদম সৰু সৰু আৰু তাতে আপোনাৰ 25টা পৰিয়ালৰ এখন গাঁও। তেওঁলোকৰ সমস্যাবিলাক যথেষ্ট আছিলে, ধৰক ৰাস্তা পদূলি বা ধৰক নামঘৰৰ কিছুমান কথা বতৰা, বা আমাৰ তাতে বিৰাট ডাঙৰ এটা সমস্যা হৈ আছে বানপানীৰ সমস্যাটো। সেই বস্তুখিনি দেখি দেখি মানে মই ভাবিলোঁ মই অকণমান আগবাঢ়ি যাওঁ নেকি, তেওঁলোকৰ সমস্যাখিনিৰ বুজ লওঁ নেকি। তেনেকৈ লওঁতে লওঁতে সামাজিকভাৱে জড়িত হ'লোঁ, আৰু সেই সমস্যাখিনি সমাধান কৰিবলৈ যাওঁতে ৰাজনীতি ক্ষেত্ৰখনৰ লগত জড়িত হ'লোঁ।
1: হয়, সামাজিক ক্ষেত্ৰত যিহেতু আপুনি জড়িত হৈ আছে, যে মানুহখিনি ধৰক চিনি পায় আপোনাৰ লগত ভাল, তেনেকুৱা ধৰণৰ
0: প্ৰভাৱ পৰিছে, এটা কাৰণে পৰিছে। আজি বিধায়ক মহোদয়ে মানে আমাৰ যিটো পাৰ্বতী গোট, তেওঁ নামাকৰণ কৰিছিলে, যথেষ্ট প্ৰাধান্য দিয়ে, যে মোক মাহেকত ফোন কৰি সোধে এবাৰ হ'লেও, বা তেওঁ নিজে গৈ পেলানি চাই আহে, বা কৃষি বিভাগটো জড়িত হৈ থাকে মোৰ লগত, তো যথেষ্ট প্ৰভাৱ পৰিছে।
1: আপোনালোকৰ গোটৰ নিজৰ কিবা সঁজুলি, কৃষি সঁজুলি আছে নে?
0: কৃষি সঁজুলি আমাৰ তেনেকৈ নাই, কিয়নো বাইদেউ আমাৰ গোটটো একদম যথেষ্ট নতুন। আমাৰ এতিয়া বৰ্তমান 8 মাহ চলি আছে পাৰ্বতী গোটৰ, গতিকে আমাৰ কৃষি সঁজুলি নাই, আমি বেলেগৰ পৰা আনিবলগীয়া হয়।
1: চৰকাৰৰ পৰা পাবলগীয়াখিনি পাইছেনে বাৰু?
0: আমি চৰকাৰৰ পৰা ধৰক আমাৰ গোটটো যিহেতু যথেষ্ট নতুন নতুন কাৰণে আমাৰ গোটটো ব্লকৰ থ্ৰুৱেদি আমাৰ এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যনটো হোৱা নাই। ৰেজিষ্ট্ৰেশ্যন যেতিয়া হ'ব, ৰেজিষ্ট্ৰেশ্যনটো হোৱাৰ পিছতহে আমি সেইখিনি সুবিধা পাম বুলি আশা কৰিছোঁ।
1: ধন্যবাদ বাইদেউ, আপোনাৰ পৰা আজি বহুখিনি কথা গম পালোঁ। আপুনি যিদৰে যি উদ্যমেৰে কামত আগবাঢ়িছে, আমাৰ শুভেচ্ছা থাকিল যাতে আপোনাৰ পৰিকল্পনা আৰু কৰি থকা কামখিনি আপুনি সুকলমে কৰিব পাৰে। আপুনি নিজৰ কৰ্মব্যস্ততাৰ উপৰিও আমাৰ এই অনুষ্ঠানৰ বাবে এইখিনি সময় উলিয়াই আমাৰ কেন্দ্ৰলৈ অহাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ থাকিল বাইদেউ।
2: শ্ৰোতা, ইমান পৰে অৰ্ধা আকাশ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতেই আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী 6:05 ইংৰাজী বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

আজি এই অনুষ্ঠানত শুনক অসমীয়া আধুনিক গীত। 6:45 ক্ৰমে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী, 7:05 ইংৰাজী আৰু 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। সাত বাজি বিশ মিনিটত কণ কণ শিশুসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান উমলা ঘৰ। অনুষ্ঠানত আজি শুনক তেজপুৰৰ শিশুসকলে পৰিৱেশন কৰা এটি বিচিত্ৰা অনুষ্ঠান। অনুষ্ঠানটি বাণীবন্ধন আৰু সম্পাদনা চিত্ৰামণি বড়োৰ, প্ৰযোজনা প্ৰচাৰণ কাৰ্যবাহী গৌতম নাথৰ। 7:50 আজিৰ দিনটো, 8:00 নিউজ হেডলাইনছ, নিশা 8:02 অনুষ্ঠান পুৰণি গীত আৰু কথা। আজি এই অনুষ্ঠানত অসমৰ এগৰাকী বিশিষ্ট গীতিকাৰ, সুৰকাৰ দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ জীৱন পৰিক্ৰমাৰ লগতে তেখেতৰ দ্বাৰা ৰচিত কেইটিমান গীত শুনিবলৈ পাব। অনুষ্ঠানটি যুগুতাই আগবঢ়াব প্ৰাঞ্জল শইকীয়াই, প্ৰযোজনা অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ। কেইটিমান অসমীয়া আধুনিক গীত শুনিবলৈ পাব নিশা 8:30। 8:45 ক্ৰমে আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সমাচাৰ সন্ধিয়া আৰু 9:00 News@9 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। নিশা 9:15 শুনিবলৈ পাব হিন্দী এলবামৰ গীত। 9:30 আগবঢ়োৱা হ'ব গজল আৰু নিশা 10:00 শুনিবলৈ পাব হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। শ্ৰোতাসকল, এয়া আছিল আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কীয় ঘোষণা। এয়া আকাশবাণী তেজপুৰ।

শ্রোতা ইমান পৰে আৰাধনা অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কীয় ঘোষণা।

এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ ওলাইছো গীতৰ অনুষ্ঠান গীতালী। অনুষ্ঠানত আজি শুনক শিল্পী জয়ন্ত হাজৰিকাৰ কণ্ঠৰ কেইটিমান অসমীয়া আধুনিক গীত।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিজেপি তথা এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা, পৰহিলৈ নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ, ৰাজ্যত অপৰাধী কাৰ্যকলাপ 28% হ্ৰাস পাইছে বুলি ৰাষ্ট্ৰীয় অপৰাধ নথিকৰণ সংস্থাৰ তথ্যত প্ৰকাশ, পৰিয়াল আৰু সমাজৰ কল্যাণ কামনাৰে মাতৃসকলৰ অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে আজি বিশ্বজুৰি মাতৃ দিৱস উদযাপন, পি টি আইৰ জ্যেষ্ঠ সাংবাদিক দুৰ্বা ঘোষলৈ চলিত বৰ্ষৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছক জয়ৰ বাবে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ 204 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ইভা মহন্ত। এতিয়া শুনক বিতং বাতৰি। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাক বিজেপি তথা এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰা হৈছে। গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিত থকা ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত আজি বিজেপি আৰু সামগ্ৰিকভাৱে এন ডি এৰ বিধায়িনী দলৰ বৈঠক পৃথকে পৃথকে অনুষ্ঠিত হয়। বিজেপিৰ বিধায়িনী দলৰ বৈঠকত নৱনিৰ্বাচিত 82 গৰাকী বিধায়কে অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে এন ডি এৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকতে কেন্দ্ৰীয় পৰ্যবেক্ষক তথা

0: মুখ্যমন্ত্ৰী জে পি নাড্ডাই ডঃ হিমন্ত বিশ্ব শৰ্মাক বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰে। বৈঠকখনত সহকাৰী পৰ্যবেক্ষক হিচাপে বিজেপিৰ জ্যেষ্ঠ নেতা নায়াব সিং সাইনি উপস্থিত থাকে। বৈঠকত বিজেপিৰ ফালৰ পৰা ৰঞ্জিত কুমাৰ দাস, বিশ্বজিৎ দৈমাৰী, অজন্তা নেওগ, ৰাজদীপ ৰয়, অশোক সিংহাল, পীযুষ হাজৰিকা, চক্ৰধৰ গগৈ আৰু বিশ্বজিৎ দৈমাৰীয়ে বিধায়িনী দলৰ নেতা হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰস্তাৱ কৰে। লগে লগে দুজন দুজনকৈ বিধায়কে এই প্ৰস্তাৱত সমৰ্থন জনায়। ইয়াৰ পাছতে অসম গণ পৰিষদৰ দহগৰাকী বিধায়ক আৰু বি পি এফৰ বিধায়কসকলৰ উপস্থিতিত অগপৰ নেতা অতুল বৰা আৰু বি পি এফৰ নেতা ৰিহণ দৈমাৰীয়ে এন ডি এৰ নেতা হিচাপে ডঃ শৰ্মাৰ নাম প্ৰস্তাৱ কৰে। বিজেপি তথা এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজৰ বক্তব্যত দলৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃবৰ্গৰ লগতে সহযোগী দল অসম গণ পৰিষদ আৰু বি পি এফক কৃতজ্ঞতা জ্ঞাপন কৰে।
1: এই বিজেপি দলৰ বিজয়ৰ লগত আমাৰ লগত একেলগে ঘাত প্ৰতিঘাত প্ৰতিটো সময়তে আমাৰ লগত থিয় হৈ থকা অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া আৰু গণ পৰিষদৰ সকলো বিধায়ক আৰু কাৰ্যকৰ্তাকো আজিৰ এই মুহূৰ্তত মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। বড়োলেণ্ড পিপুলস ফ্রন্ট আৰু বড়োলেণ্ড পিপুলস ফ্রন্টৰ সভাপতি বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াকো তেখেতৰ সমৰ্থনৰ বাবে মই বহুত বহুত ধন্যবাদ জনাইছো। বি পি এফ দলৰ সহযোগিতাৰ বাবেই এইবাৰ বিটিচি অঞ্চলতো ভাৰতীয় জনতা পাৰ্টীয়ে 4খনকৈ আসন পাবলৈ সক্ষম হৈছে আৰু বি পি এফ দলেও নিজেও 10খনকৈ আসন লাভ কৰিবলৈ সক্ষম হৈছে।
0: ডঃ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পাছত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ওচৰত চৰকাৰ গঠনৰ দাবী জনায়। ডঃ শৰ্মাই লোকভৱনত ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰি নৱনিৰ্বাচিত 102গৰাকী বিধায়কৰ স্বাক্ষৰ সম্বলিত প্ৰস্তাৱ দাখিল কৰে। ডঃ শৰ্মাৰ সৈতে কেন্দ্ৰীয় পৰ্যবেক্ষক জে পি নাড্ডা আৰু নায়াব সিং সাইনিও উপস্থিত থাকে। শ্ৰীনাড্ডাই সাংবাদিকৰ আগত কয় যে অসমৰ জনসাধাৰণৰ হিতৰ হকে চৰকাৰে কাম কৰি যাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ ৰাজনীতিত নতুন সংস্কাৰ সাধন হৈছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় পৰ্যবেক্ষকগৰাকীয়ে বৰ্তমানৰ চৰকাৰ সক্ৰিয় আৰু দায়বদ্ধ বুলিও প্ৰকাশ কৰে।
2: প্ৰধানমন্ত্ৰী মোদীজীকে নেতৃত্ব মে এক নই সংস্কৃতি ৰাজনীতি মে আই হে ৱো হে প্ৰো এক্টিভ গভৰ্ণমেণ্ট, প্ৰো ৰেছপন্সিবল গভৰ্ণমেণ্ট, একাউণ্টেবল গভৰ্ণমেণ্ট, ৰিপৰ্ট কাৰ্ড গভৰ্ণমেণ্ট। আৰু ইয়াত মই এই কহ চাহতা হওঁ কি অসম কি জনতা কে লিয়ে ই চুনাও কা ৱক্ত নহীঁ হে, লেকিন মই ই জৰুৰ কহুঙ্গা कि जो कहा था वो किया है और जो नहीं कहा था वो भी करके दिया है। तो आगे आपको जो कहा है उससे कहीं ज्यादा अधिक हमारे नेतृत्व में प्रधानमंत्री मोदी जी के नेतृत्व में किया जाएगा।
0: ৰাজ্যত নতুন চৰকাৰে পৰহিলৈ শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত প্ৰস্তুতি চলি আছে। শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ৰাজ্যিক বিজেপিৰ সূত্ৰই প্ৰকাশ কৰিছে। টিভিকেৰ মুৰববী, অভিনেতা, ৰাজনীতিক থিৰুচি জোছেফ বিজয়ে আজি তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পাছতে দায়িত্বভাৰ গ্ৰহণ কৰে। চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানৰ পাছত জনসাধাৰণক উদ্দেশ্যি দিয়া ভাষণত চি জোছেফ বিজয়ে তেওঁৰ চৰকাৰৰ ওপৰত আস্থা ৰাখিবলৈ জনসাধাৰণক আহান জনায়। তেওঁ সকলোৰে বাবে স্বচ্ছ আৰু নিকা প্ৰশাসন সুনিশ্চিত কৰিব বুলি আশ্বাস দিয়ে। ৰাজ্যখনৰ নৱনিৰ্বাচিত বিধায়কসকলৰ শপত গ্ৰহণৰ বাবে কাইলৈ বিধানসভা অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী বিজয়ক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে তামিলনাডুবাসীৰ জীৱনৰ মান উন্নত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সৈতে সহযোগিতাৰে কাম কৰিব। অসমত অপৰাধী কাৰ্যকলাপ 28% হ্ৰাস পাইছে বুলি ৰাষ্ট্ৰীয় অপৰাধ নথিকৰণ সংস্থা অৰ্থাৎ এন চি আৰ বিৰ তথ্যত প্ৰকাশ পাইছে। এই অনুসৰি ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতি 1,00,000 জনসংখ্যাৰ মাজত 418 জন লোকে অপৰাধৰ ঘটনা সংঘটিত কৰে যদিও অসমত এই পৰিসংখ্যা 137 বুলি তথ্যত প্ৰকাশ পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এই বিষয়ে প্ৰকাশ কৰি কয় যে বিগত 4-5 বছৰত ৰাজ্যৰ সামাজিক পৰিৱেশ অনুকূল হৈ উঠাৰ ফলতে এনে পৰিসংখ্যা দেখিবলৈ পোৱা গৈছে। এন চি আৰ বিৰ তথ্য অনুসৰি 2022 চনত ৰাজ্যত অপৰাধ জনিত গোচৰৰ সংখ্যা আছিল 68,937, 2023 চনত এই সংখ্যা 64,959 হ্ৰাস পায়। একেদৰে 2024 চনত ৰুজু হোৱা গোচৰৰ সংখ্যা 49,552 হ্ৰাস পায় বুলি তথ্যত প্ৰকাশ পাইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি দেশৰ সম্ভাৱ্য বান পৰিস্থিতি আৰু গ্ৰীষ্ম প্ৰৱাহৰ জোৰা মৰাৰ বাবে প্ৰস্তুতি পৰ্যালোচনা কৰে। নতুন দিল্লীত আজি এখন উচ্চ পৰ্যায়ৰ বৈঠকত গৃহমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন সংস্থাসমূহৰ সৈতে বিভিন্ন ৰাজ্যত প্ৰতিবছৰে দেখা দিয়া বান পৰিস্থিতি

0: আৰু গ্ৰীষ্ম প্ৰৱাহৰ পৰিপ্ৰেক্ষিতত আগতীয়াকৈ গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰে। জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ যাতে কোনো কাৰণতে ক্ষতি নহয় তাৰ বাবে শ্ৰীশ্বাহে সকলো সংস্থাকে আগতীয়াকৈ আন্তঃসমন্বয় ৰক্ষা কৰি প্ৰস্তুতি গ্ৰহণ কৰিবলৈ আহ্বান জনায়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ইভা মহন্তৰ পৰা।
1: পৰিয়াল আৰু সমাজৰ কল্যাণ কামনাৰে মাতৃসকলে নিৰন্তৰভাৱে আগবঢ়োৱা অনবদ্য অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে আজি বিশ্ব ধৰিত্ৰী দিৱস উদযাপন কৰা হৈছে। প্ৰতি বছৰ মেৰ দ্বিতীয়টো দেওবাৰে এই দিৱস উদযাপন কৰা হয়। এই দিৱসৰ জৰিয়তে পৰিয়ালৰ প্ৰতি থকা ভালপোৱা, যত্নৰ ত্যাগৰ বাবে মাতৃগৰাকীক সন্মান জনোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰা হয়। এইবাৰৰ মাতৃ দিৱসৰ বিষয় হৈছে বুজা লাঘৱ কৰা। আমেৰিকা যুক্তৰাষ্ট্ৰত বিংশ শতিকাত প্ৰথমবাৰৰ বাবে মাতৃ দিৱস উদযাপনৰ আৰম্ভণি হৈছিল। অসমতো আজি এই দিৱস উপলক্ষে মাতৃসকলক সন্মান জনাই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই মাতৃ দিৱস উপলক্ষে দিয়া বার্তাত প্রতিগৰাকী মাতৃলৈ শ্রদ্ধা জ্ঞাপন কৰে। এগৰাকী মাতৃ কেৱল মমতাময় নহয়, তেওঁ করুণাময় আৰু শক্তিৰ উৎস বুলিও মুখ্যমন্ত্রীয়ে মত প্রকাশ কৰে। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে মাতৃ দিৱসৰ আন্তৰিক শুভেচ্ছা জনাই দিয়া বার্তাত মাতৃসকলক জনজীৱনৰ মূল চালিকা শক্তি বুলি অভিহিত কৰে। অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস আজি চৰাইদেউ মৈদাম ক্ষেত্ৰৰ পৰ্যটন ভৱনত অনুষ্ঠিত হয়। অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ চৰাইদেউ জিলা সমিতিৰ আতিথ্যত চৰাইদেউ প্ৰেছ ক্লাবৰ সহযোগত আয়োজিত অনুষ্ঠানত প্ৰেছ ট্ৰাষ্ট অব ইণ্ডিয়াৰ জ্যেষ্ঠ সাংবাদিক দুৰ্ভাঘোষক চলিত বৰ্ষৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা প্ৰদান কৰা হয়। বঁটা গ্ৰহণ কৰি শ্ৰীমতী ঘোষে সাংবাদিকৰ আগত এইদৰে কয়।
2: মোৰ অনুভৱ মানে মোৰ আজিৰ দিনটো ইমান মেমৰেবল মোৰ কাৰণে। মই আৰু মানে বঁটাটো সংস্থাই মোক দিছে এইটো কাৰণেতো বেলেগ এটা অনুভূতি আছে, ভাল অনুভূতি, মানে আই এম ভেৰি হেপ্পি। কিন্তু মই যে এইটো গ্ৰহণ কৰিছোঁ চৰাইদেউৰ নিচিনা বিশ্ব ঐতিহ্য থকা এটা ঠাই, এজন মানে আহোম পৰিয়ালৰ পৰা আহি আৰু ৰাষ্ট্ৰীয় এটা সংস্থা, সাংবাদিক সংস্থাক ৰিপ্ৰেজেণ্ট কৰি, এইটো মোৰ কাৰণে আজি 10 মে মোৰ কাৰণে এটা আটাইতকৈ মেমৰেবল ডে মোৰ লাইফত এইটো হ'ব।
1: উল্লেখযোগ্য যে 1998 চনৰ পৰা পিটিআই গুৱাহাটী ব্যুৰত সেৱা আগবঢ়াই অহা দুৰ্ভাঘোষে ৰাজ্যখনৰ বিভিন্ন সমস্যা বিশ্ববাসীৰ দৃষ্টিগোচৰ কৰাত বিশেষ ভূমিকা পালন কৰি আহিছে। জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে বৰ্তমান নেটৱৰ্ক অব ৱমেন ইন মিডিয়া ভাৰতৰ সমন্বয়ক হিচাপে দায়িত্ব গ্ৰহণ কৰি আছে। আজিৰ অনুষ্ঠানত সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অৰিহণা যোগোৱা চৰাইদেউ জিলাৰ কেইবাগৰাকীও ব্যক্তিক বিশেষ সম্বৰ্ধনা জনোৱা হয়। আকাশবাণীৰ 90 বছৰ পূৰ্ণ হোৱা উপলক্ষে আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰই আজি কোকৰাঝাৰ তাৰকাগৃহ প্ৰেক্ষাগৃহত এক সংগীতৰ বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত এজাৰ ফুলাৰ বতৰ শীৰ্ষক বিষয় লৈ আকাশবাণীৰ কলা কুশলী শিল্পী আৰু ঘোষক ঘোষিকাসকলে অনুষ্ঠান পৰিৱেশন কৰে। এই অনুষ্ঠানত বাগৰুম্বা নৃত্য, বড়ো লোকগীত, গোৱালপৰীয়া লোকগীতকে ধৰি কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হয়।

অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ বিষয়া ভাস্কৰজ্যোতি গগৈ, হিমান্ত বাৰ্মা, অধ্যাপক ডঃ ইন্দিৰা বড়ো, ডঃ অজিত বড়ো, ডঃ ভৌমিক চন্দ্ৰ বড়ো আৰু আকাশবাণী বড়ো শিল্পী সন্থাৰ উপদেষ্টা গংগাধৰ ৰামচিয়াৰী প্ৰমুখ্যে ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। মিজোৰামৰ উত্তৰ কাওৰঠা নামৰ গাঁওখনে দীনদয়াল উপাধ্যায় পঞ্চায়ত বহনক্ষম বিকাশ পুৰস্কাৰ 2025ৰ অধীনত স্বচ্ছ আৰু সেউজ পঞ্চায়ত শাখাত পুৰস্কৃত হৈছে। বহনক্ষম গ্ৰাম্য উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণৰ দিশত কৰা উন্নয়নমূলক কাম কাজৰ বাবে গাঁওখনে এই পুৰস্কাৰ লাভ কৰিছে। পঞ্চায়তীৰাজ মন্ত্ৰালয়ে অলপতে এই পুৰস্কাৰসমূহ ঘোষণা কৰে। মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে, গ্ৰাম্য প্ৰশাসনৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ প্ৰচেষ্টা, পৰিৱেশ অনুকূল অভ্যাস গঠনৰ বাবে গাঁওবাসীক উৎসাহিত কৰাৰ প্ৰয়াসৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে। এই স্বীকৃতিয়ে গ্ৰাম্য প্ৰশাসন আন্তঃগাঁথনিৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ পৰা বহনক্ষম বিকাশ নিশ্চিত কৰাৰ কথাকে প্ৰতীয়মান কৰিছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাসমূহৰ শিতানত দেশৰ বিভিন্ন প্ৰান্তৰ 42খন পঞ্চায়তক এই সন্মানৰ বাবে বাছনি কৰা হৈছে। অসমৰ শোণিতপুৰ জিলাৰ নিউ নপাম গাঁও পঞ্চায়তে জ্যেষ্ঠ গাঁও পঞ্চায়তৰ নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়তৰ বহনক্ষম বিকাশ পুৰস্কাৰ লাভ কৰিছে। একেদৰে নগাঁৱৰ জুমৰমূৰ গাঁও পঞ্চায়তে স্বচ্ছ আৰু সেউজ পঞ্চায়তৰ সন্মান লাভ কৰিছে। ডিব্ৰুগড় জিলাৰ হুগ্ৰিজান গাঁও পঞ্চায়তে স্বনিৰ্ভৰশীল আন্তঃগাঁথনি শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। কৰ্ণাটকে সৰ্বাধিক 6টা বঁটা লাভ কৰিছে। ইয়াৰ পাছতে অন্ধ্ৰপ্ৰদেশ আৰু উৰিষ্যাই 5টাকৈ বঁটা লাভ কৰিছে। অহা 3 জুনত নতুন দিল্লীত হ'বলগীয়া অনুষ্ঠানত এই

0: বঁটাসমূহ বিতৰণ কৰা হ'ব। কাছাৰৰক্ষীয়ে আজি দুটা পৃথক মাদক দ্ৰব্য বিৰোধী অভিযানত বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। জিলাখনৰ সোণাইৰ গাছতলা আৰু লাইলাপুৰ এলেকাত অভিযানত প্ৰায় 564 গ্ৰাম হেৰইন জব্দ কৰাৰ লগতে দুজন মাদক দ্ৰব্যৰ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰা হয়। জব্দ কৰা মাদক দ্ৰব্যৰ বজাৰ মূল্য প্ৰায় 2,82,00,000 টকা হ'ব বুলি অনুমান কৰা হৈছে। ৰাজ্যৰ বড়ো মাধ্যমৰ বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীক পাঠ্যপুথি যোগান ধৰাৰ ক্ষেত্ৰত হোৱা বিলম্বক লৈ বড়ো সাহিত্য সভাই উদ্বেগ প্ৰকাশ কৰিছে। সভাই এই সমস্যাটো শীঘ্ৰেই সমাধান কৰিবলৈ চৰকাৰক আহ্বান জনাইছে। কালি সন্ধিয়া কোকৰাঝাৰত এখন সংবাদমেলত সভাপতি গোপীনাথ বৰগোহাঁইয়ে চৰকাৰক এই সমস্যা সমাধানৰ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভৱিষ্যতে শিক্ষাবৰ্ষৰ আৰম্ভণিতে পাঠ্যপুথিসমূহ বিতৰণৰ কাম নিয়াৰিকৈ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে স্থানীয় ভাষা মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি হ্ৰাস পোৱাক লৈ উদ্বেগ প্ৰকাশ
1: লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ চাৰিকৰীয়া নৈৰ পাৰৰ মহখুলি চাপৰিত অনুষ্ঠিত ঐতিহাসিক ফাট বিহুৰ আজি সামৰণি পৰে। পুৱাৰ ভাগত সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হোৱা কাৰ্যসূচীত দুপৰীয়া ফাট বিহুৰ মুখ্য আকৰ্ষণ মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইয়াৰ পাছত ফাট বিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। ফাট বিহুতলীত কালি শিল্পী ডঃ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জ্যোতিপ্ৰসাদ শইকীয়াই ভূপেন হাজৰিকাৰ আৰু বাদ্যযন্ত্ৰী ৰাজা বৰুৱাই জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। ধেমাজি জিলাৰ চিচিমুখত আজি বিয়লি ব্ৰহ্মপুত্ৰত মাছ ধৰিবলৈ যোৱা অৱস্থাত এজন লোক সন্ধানহীন হয়। চিচিমুখৰ তাপিত গাঁৱৰ সমীপৰ ব্ৰহ্মপুত্ৰত সন্ধানহীন লোকজন নামদাং গাঁৱৰ ফুলকুমাৰ পেগু বুলি জানিব পৰা গৈছে। গোৱালপাৰা জিলা ক্ৰীড়া সন্থাই জিলাখনত নতুন ক্ৰীড়া প্ৰতিভা সন্ধানৰ বাবে ৰূপায়ণ কৰি অহা কাৰ্যসূচীৰ অধীনত আয়োজিত জিলাভিত্তিক এথলেটিক্স প্ৰতিযোগিতাৰ আজি সামৰণি পৰে। এই প্ৰতিযোগিতাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা 300+ প্ৰতিযোগীয়ে অংশ লয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে চেন্নাই ছুপাৰ কিংছক জয়ৰ বাবে 204 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8 উইকেটৰ বিনিময়ত 203 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ জোছ ইংলিছে সৰ্বাধিক 85 ৰাণ কৰে। প্ৰত্যুত্তৰত চেন্নাই ছুপাৰ কিংছে আমালৈ বাতৰি অহা পৰলৈ 12 অভাৰত 2টা উইকেট হেৰুৱাই 142 ৰাণ কৰি খেলি আছে। প্ৰতিযোগিতাত আজি ৰায়পুৰত হ'বলগীয়া আনখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। যোৰহাট জিলাৰ বামুণপুখুৰীৰ ৰবি বৰুৱা গাঁও নিবাসী ৰবি গাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দীননাথ শৰ্মাৰ আজি পুৱা দেহাৱসান ঘটে। শৰ্মা শিমলুগুৰি মৌজা ভাগৱত চৰ্চা সমাজ শ্ৰীমন্ত শংকৰদেৱ কলাকৃষ্টি কেন্দ্ৰকে ধৰি বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল। আকাশবাণীৰ নিয়মীয়া শ্ৰোতা শৰ্মাৰ বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 86 বছৰ। ডঃ হিমন্ত বিশ্ব শৰ্মাক বিজেপি তথা NDA বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা। পৰহিলৈ নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ। ৰাজ্যত অপৰাধী কাৰ্যকলাপ 28% হ্ৰাস পাইছে বুলি ৰাষ্ট্ৰীয় অপৰাধ নথিকৰণ সংস্থাৰ তথ্যত প্ৰকাশ। পৰিয়াল আৰু সমাজৰ কল্যাণ কামনাৰে মাতৃসকলৰ অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে আজি বিশ্বজুৰি মাতৃ দিৱস উদযাপন। PTIৰ জ্যেষ্ঠ সাংবাদিক দুৰ্বা ঘোষলৈ চলিত বৰ্ষৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছক জয়ৰ বাবে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ 204 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ।
2: এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: मुद्रा की भी बचत होगी और युद्ध के संकट से होने वाले दुष्प्रभाव को भी कम किया जा सकता।
1: Mr. Modi said that India has emerged as one of the leading countries in solar power generation.
0: बीते सालों में सोलर पावर के मामले में भारत दुनिया के टॉप देशों में पहुंच चुका है। पेट्रोल में इथेनॉल ब्लेंडिंग को लेकर अभूतपूर्व काम हुआ है। पहले हमने 100% एलपीजी कवरेज पर फोकस किया, अब हम पाइप से सस्ती गैस पर फोकस कर रहे हैं, सीएनजी आधारित व्यवस्था को प्रमोट कर रहे हैं। ऐसे तमाम प्रयासों के कारण भारत इस बहुत बड़े वैश्विक ऊर्जा संकट का सामना कर रहा है।
1: Among the major projects unveiled include PM Mitra Park in Warangal, also known as the Kakatiya Mega Textile Park. Built at an estimated cost of around 1,700 crore rupees, it is the country's first fully operational PM Mitra Park and is aimed at creating an integrated textile ecosystem under the center's 5F vision, spanning farm, fiber, factory, fashion and foreign markets. Union Home Minister Amit Shah today reviewed the country's preparedness to deal with possible floods and heat wave conditions. Chairing a high-level meeting in New Delhi, Mr. Shah assessed the readiness of the central government agencies, reviewed early warning systems, resource deployment and inter-agency coordination to ensure zero loss of life and minimal loss of property. The minister also reviewed the progress of long-term flood mitigation measures being taken across the country, including protection of critical infrastructure projects, river management initiatives, and scientific advancements in forecasting. In Uttar Pradesh, Chief Minister Yogi Adityanath today expanded his cabinet with 6 BJP leaders taking oath as ministers. Additionally, 2 ministers of state were elevated and assigned independent charge. Governor Anandiben Patel administered the oath of office in secrecy at a ceremony held at Jan Bhavan in Lucknow. With the latest expansion, the strength of the Council of Ministers in the 403-member Uttar Pradesh Assembly has reached 60, the maximum permitted strength. Vice Admiral Sanjay Vatsayan has been appointed as the next Flag Officer Commanding-in-Chief of the Western Naval Command headquartered in Mumbai. He will take charge of one of Indian Navy's most strategically important commands, responsible for safeguarding India's Western Maritime Front and key sea lanes in the Arabian Sea. He is currently serving as the Vice Chief of the Naval Staff. In Pakistan, 15 security personnel were killed and several injured in a suicide attack at a police post in restive Khyber Pakhtunkhwa province. Police said the attack took place yesterday when security personnel opened fire on an explosive laden vehicle approaching the police post, triggering a massive blast. After the explosion, a large group of gunmen launched an attack on the police post, triggering heavy exchange of fire. The powerful explosion completely destroyed the police post, with several security personnel being reportedly buried under the rubble. In IPL cricket, Lucknow Super Giants have set a target of 204 runs for Chennai Super Kings at the M.A. Chidambaram Stadium in Chennai. In reply, Chennai Super Kings won 165 for 3 in 15 overs when reports last came in. Earlier put into bat, Lucknow posted 203 runs for the loss of 8 wickets in the allotted 20 overs. And that is the end of this news bulletin.
2: Eya Akahbani. Batari khute moa Sangeeta Sharma. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হায়দৰাবাদত প্ৰায় 9,400 কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰে। পশ্চিম এছিয়াৰ সংঘৰ্ষজৰ্জৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দেশত সৃষ্টি হোৱা ইন্ধনৰ সংকটৰ সুব্যৱস্থাপনা কৰাত চৰকাৰ সফল হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক সচিব মাৰ্কো ৰুবিঅই মিয়ামিত কাটাৰৰ প্ৰধানমন্ত্ৰীৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজিৰ প্ৰথমখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েন্টছে চেন্নাই ছুপাৰ কিংছক জয়ৰ বাবে 204 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা বেংগালুৰুত দি আৰ্ট অৱ লিভিঙৰ 45 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁ আৰ্ট অৱ লিভিং আন্তৰ্জাতিক কেন্দ্ৰত নৱনিৰ্মিত ধ্যান মন্দিৰ উদ্বোধন কৰে। সমবেত লোকসকলক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে সেৱা, আধ্যাত্মিকতা আৰু সামাজিক ৰূপান্তৰকৰণত আৰ্ট অৱ লিভিং ফাউণ্ডেশ্যনে লৈ অহা ভূমিকাক উচ্চ

প্ৰশংসা কৰে। তেওঁ লগতে পৰিৱেশগত দায়বদ্ধতা, যুৱ সবলীকৰণ আৰু আভ্যন্তৰীণ সুস্বাস্থ্যৰ জৰিয়তে এখন বিকশিত ভাৰত নিৰ্মাণৰ আহ্বান জনায়। শ্ৰীমোদীয়ে কয় যে ৰাজনৈতিক ব্যৱস্থাতকৈ সামাজিক অংশগ্ৰহণ অধিক ক্ষমতাশালী আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে অধিক প্ৰয়োজনীয়। আৰ্ট অৱ লিভিং ফাউণ্ডেশ্যনৰ দৰে আধ্যামিক কেন্দ্ৰসমূহৰ জৰিয়তে কৃষক তথা গ্ৰাম্য সম্প্ৰদায়সমূহে প্ৰাকৃতিক কৃষিৰ প্ৰতি উৎসাহিত হোৱাৰ লগতে মাটিৰ সাৰুৱা গুণত নেতিবাচক প্ৰভাৱ পেলোৱা ৰাসায়নিক সাৰৰ ব্যৱহাৰো হ্ৰাস কৰাত সহায় কৰে বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে এই কেন্দ্ৰসমূহে অধিক শস্য উৎপাদনৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণত উৎসাহিত কৰাৰ লগতে জল সংৰক্ষণতো অৰিহণা যোগায়। তদুপৰি এনে কেন্দ্ৰসমূহে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰাৰ লগতে শক্তি সঞ্চয় কৰাৰ ক্ষেত্ৰতো জনসাধাৰণক উৎসাহিত কৰে। শ্ৰীমোদীয়ে কয় যে এনে কেন্দ্ৰসমূহে থলুৱা উৎপাদনসমূহক উৎসাহিত কৰাৰ লগতে প্ৰকৃতিমুখী জীৱনশৈলী আঁকোৱালি ল'বলৈ জনসাধাৰণক বাট দেখুৱায়। যোগাভ্যাস, ধ্যান আৰু প্ৰাণায়ামক আমাৰ আধ্যাত্মিক ঐতিহ্যৰ অংশ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ জৰিয়তে দেশৰ প্ৰগতিৰ হকে বৰঙণি যোগাবলৈ যুৱচাম উৎসাহিত হয়। বিকশিত ভাৰতৰ লক্ষ্য সন্দৰ্ভত মত প্ৰকাশ কৰি শ্ৰীমোদীয়ে কয় যে ৰাষ্ট্ৰীয় লক্ষ্যসমূহৰ প্ৰতি সমাজ সজাগ হলেহে বিকশিত ভাৰতৰ লক্ষ্য সফল হ'ব। প্ৰধানমন্ত্ৰীয়ে আজি বিয়লি হায়দৰাবাদত উপস্থিত হৈ তেলেংগানাত প্ৰায় 9,400 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উদ্যোগিক তথা আন্তঃগাঁথনি প্ৰকল্প মুকলি কৰাৰ লগতে কিছুসংখ্যক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহৰ জৰিয়তে জনসাধাৰণৰ যাতায়াতৰ সুবিধা উন্নত কৰাৰ লগতে যাত্ৰা নিৰাপদ কৰি তোলা তথা ৰচদপাতি সৰবৰাহৰ উপৰি যোগাযোগ ব্যৱস্থা ত্বৰান্বিত কৰাৰ লক্ষ্য লোৱা হৈছে। হায়দৰাবাদৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত অনুষ্ঠিত এই কাৰ্যসূচীত তেলেংগানাৰ ৰাজ্যপাল শিৱপ্ৰতাপ শুক্ল, মুখ্যমন্ত্ৰী এ ৰেৱন্ত ৰেড্ডী, কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডী আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। অনুষ্ঠানত সমবেত লোকসকলক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে পশ্চিম এছিয়াৰ সংঘৰ্ষজৰ্জৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দেশত সৃষ্টি হোৱা ইন্ধনৰ সংকটৰ ক্ষেত্ৰত চৰকাৰে সুব্যৱস্থাপনা কৰাত সফল হৈছে। কেন্দ্ৰই গ্ৰহণ কৰা পদক্ষেপৰ জৰিয়তে তেওঁ জনসাধাৰণক ইন্ধনৰ অপব্যয় নকৰিবলৈ আহ্বান জনায়। সৌৰ শক্তি সৃষ্টিৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ অন্যতম আগশাৰীৰ দেশ হিচাপে পৰিগণিত হোৱা বুলিও তেওঁ উল্লেখ কৰে। শ্ৰীমোদীয়ে ৱাৰেংগলত কাকাতীয়া মেগা টেক্সটাইল পাৰ্ক হিচাপে জনাজাত প্ৰধানমন্ত্ৰী মিত্ৰ উদ্যানো উদ্বোধন কৰে। প্ৰায় 1,700 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত এই উদ্যানখন হৈছে দেশৰ প্ৰথমখন সম্পূৰ্ণৰূপে কাৰ্যক্ষম PM মিত্ৰ উদ্যান। এই পদক্ষেপৰ জৰিয়তে ফাৰ্ম, ফাইবাৰ, ফেক্টৰী, ফেশ্বন আৰু ফৰেন মাৰ্কেট অৰ্থাৎ পাম, সূতা, কাৰখানা, শৈলী আৰু বিদেশৰ বিপণন ক্ষেত্ৰ এই 5টা দৃষ্টিভংগীৰ অধীনত সংহত বস্ত্ৰ পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। এসময়ত বিশ্বৰ আগশাৰীৰ অৰ্থনীতিসমূহৰ ভিতৰত ভাৰত অন্যতম শ্ৰেষ্ঠ আছিল বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে দেশৰ প্ৰগতিৰ যাত্ৰাত বস্ত্ৰ উদ্যোগ অন্যতম শক্তিশালী স্তম্ভ হিচাপে পৰিগণিত হৈ আহিছে। দেশৰ বস্ত্ৰ উদ্যোগ নতুন দিগন্ত অভিমুখে আগবঢ়া বুলিও তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে হায়দৰাবাদ পানাজী অৰ্থনৈতিক কৰিডৰৰ 167 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গুডেবেলুৰ আৰু মাহবুব নগৰৰ মাজৰ অংশ 4-খৰীয়া ঘাইপথলৈ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে। তদুপৰি শ্ৰীমোদীয়ে সাংগাৰেড্ডী জিলাৰ জাহিৰাবাদ ঔদ্যোগিক ক্ষেত্ৰৰো বিকাশৰ শুভাৰম্ভ কৰে। শ্ৰীমোদীয়ে হায়দৰাবাদত এটা নতুন গ্ৰীণফিল্ড পেট্ৰলিয়াম, তেল সৰবৰাহৰ বিশেষ টাৰ্মিনেল, কাজিপেট বিজয়ৱাড়া কেইবাখৰীয়া ৰেল কৰিডৰ, ৰেল বাইপাছৰ অধীনৰ কাজিপেট ৰেলকে ধৰি কেইবাটাও ৰচদপাতি সৰবৰাহ তথা ৰেল প্ৰকল্পৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে তেওঁৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটাইছে। 6গৰাকী বিজেপি নেতাই আজি মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। 2গৰাকী ৰাজ্যমন্ত্ৰীক স্বতন্ত্ৰ দায়িত্ব অৰ্পণ কৰি পদোন্নতি দিয়া হয়। ৰাজ্যখনৰ ৰাজ্যপাল আনন্দীবেন পেটেলে লক্ষ্ণৌৰ জনভৱনত অনুষ্ঠিত কাৰ্যসূচীত মন্ত্ৰীসকলক কাৰ্যালয় আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ভূপেন্দ্ৰ চৌধুৰী আৰু বিজেপি নেতা মনোজ পাণ্ডেক কেবিনেট মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। ৰাজ্যমন্ত্ৰী অজিতপাল সিং আৰু সুমেন্দ্ৰ টোমৰক পদোন্নতি দি স্বতন্ত্ৰ দায়িত্ব অৰ্পণ কৰা হয়। আনহাতে কৃষ্ণ পাছোৱান, সুৰেন্দ্ৰ ডিলাৰ, হংসৰাজ বিশ্বকৰ্মা আৰু কৈলাশ ৰাজপুতক ৰাজ্যমন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। এই সম্প্ৰসাৰণৰ সৈতে 403জনীয়া উত্তৰ প্ৰদেশ বিধানসভাৰ মন্ত্ৰীসভাৰ সদস্য সংখ্যা 60লৈ বৃদ্ধি পালে।
ভাৰতীয় গণতন্ত্ৰৰ ভেটি শক্তিশালী কৰাত ন্যায়পালিকা আৰু সংবিধানে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বুলি গৃহমন্ত্ৰী অমিত শ্বাহে মত প্ৰকাশ কৰিছে। চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ৰচনা কৰা দুখন গ্ৰন্থ উন্মোচন কৰি আজি সন্ধিয়া নতুন দিল্লীত শ্ৰীশ্বাহে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে জনসাধাৰণৰ বিশ্বাস তথা সমাজৰ

কামকাজসমূহৰ লগতে এটা জাতিৰ বৈশিষ্ট্যসমূহ শক্তিশালী ন্যায় ব্যৱস্থাৰ জৰিয়তে প্ৰতিফলিত হয়। কেন্দ্ৰীয় চৰকাৰে শ্ৰম সংহিতা ৰূপায়ণৰ লক্ষ্যৰে নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে। ইয়াৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ অধীনত বিভিন্ন মন্ত্ৰালয় বিভাগ স্বায়ত্তশাসিত নিকায় আৰু ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহত কৰ্মৰত বাহিৰা প্ৰতিষ্ঠানৰ জৰিয়তে নিয়োজিত কৰ্মচাৰী আৰু ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ সুৰক্ষা বৃদ্ধি পাব। শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে সময়মতে বেতন আদায় ভৱিষ্যনিধি আৰু ৰাজ্যিক কৰ্মচাৰী বীমাৰ দৰে সামাজিক সুৰক্ষা আঁচনিসমূহৰ বাবে বৰঙণিৰ ধন বাধ্যতামূলকভাৱে জমা কৰা ঠিকাদাৰ আৰু মূল নিয়োগকৰ্তাৰ দায়বদ্ধতা বৃদ্ধি আৰু শ্ৰম আইন উলংঘা কৰাসকলৰ বিৰুদ্ধে শক্তিশালী আইনী ব্যৱস্থা নিশ্চিত কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। ইয়াৰ ফলত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ বেতন আৰু ন্যায্য বকেয়া আদায়ৰ ক্ষেত্ৰত হোৱা বিলম্ব ৰোধ কৰিব পৰা যাব। নতুন নিয়মাৱলীত সময়মতে বেতন আৰু সামাজিক সুৰক্ষা বিষয়ক আঁচনিৰ বৰঙণিৰ অংশ আদায় দিয়াৰ নিয়ম উলংঘা কৰা কোম্পানীসমূহৰ বিৰুদ্ধে প্ৰতিবন্ধকতা আৰোপ আৰু কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হৈছে। সেই অনুসৰি দৈনিক বেতন শ্বিফ্ট শেষ হোৱাৰ পাছত, সাপ্তাহিক বেতন সাপ্তাহিক ছুটিৰ পূৰ্বে আৰু মাহিলী বেতন পৰৱৰ্তী

0: ফলত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ বেতন আৰু ন্যায্য বকেয়া আদায়ৰ ক্ষেত্ৰত হোৱা বিলম্ব ৰোধ কৰিব পৰা যাব। নতুন নিয়মাৱলীত সময়মতে বেতন আৰু সামাজিক সুৰক্ষা বিষয়ক আঁচনিৰ বৰঙণিৰ অংশ আদায় দিয়াৰ নিয়ম উলংঘা কৰা কোম্পানীসমূহৰ বিৰুদ্ধে প্ৰতিবন্ধকতা আৰোপ আৰু কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হৈছে। সেই অনুসৰি দৈনিক বেতন শ্বিফ্ট শেষ হোৱাৰ পাছত, সাপ্তাহিক বেতন সাপ্তাহিক ছুটিৰ পূৰ্বে আৰু মাহিলী বেতন পৰৱৰ্তী মাহৰ 7 দিনৰ ভিতৰত আদায় দিব লাগিব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক সচিব মাৰ্কো ৰুবিঅ' আৰু দেশখনৰ বিশেষ ৰাষ্ট্ৰদূত ষ্টিভ উইটকফে কালি মিয়ামিত কাটাৰৰ প্ৰধানমন্ত্ৰী আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী মহম্মদ বিন আব্দুল ৰহমান আল থানিৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত তেওঁলোকে আমেৰিকা আৰু ইৰাণৰ মাজৰ সাম্প্ৰতিক আলোচনাৰ লগতে পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত মত বিনিময় কৰে। তেওঁলোকৰ এই আলোচনাত ইৰাণৰ সৈতে সংঘাতৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে চলি থকা শেহতীয়া প্ৰচেষ্টাৰ বিষয়টোৱে গুৰুত্ব লাভ কৰে। উল্লেখযোগ্য যে আমেৰিকা আৰু ইৰাণৰ মাজত ইছলামাবাদত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ আলোচনা বিফল হোৱাৰ পাছত পাকিস্তানে বিষয়টোক লৈ ব্যাপক প্ৰচাৰ চলাই থকাৰ পাছতো দ্বিতীয় পৰ্যায়ৰ আলোচনা অনুষ্ঠিত নহ'ল। ইয়াৰ বিপৰীতে কাটাৰে নীৰৱে এই বিষয়ত মধ্যস্থতাকাৰী হিচাপে ভূমিকা গ্ৰহণ কৰাৰ পাছত আমেৰিকাৰ সংশ্লিষ্ট বিষয়াসকলে ইৰাণৰ সৈতে দেশখনৰ আলোচনা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কাটাৰে কাৰ্যকৰীভাৱে ব্যৱস্থা গ্ৰহণ কৰা বুলি মত প্ৰকাশ কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে চেন্নাই ছুপাৰ কিংছক জয়ৰ বাবে 204 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেটৰ বিনিময়ত 203 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ জছ ইংলিছে সৰ্বাধিক 85 ৰাণ কৰে। প্ৰত্যুত্তৰত চেন্নাই ছুপাৰ কিংছে আমালৈ বাতৰি অহা পৰলৈ 16 অভাৰ 1টা বলত 5টা উইকেট হেৰুৱাই 169 ৰাণ কৰি খেলি আছে। প্ৰতিযোগিতাত আজি ৰায়পুৰত হ'বলগীয়া আন এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হায়দৰাবাদত প্ৰায় 9,400 কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰে। পশ্চিম এছিয়াৰ সংঘৰ্ষজৰ্জৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দেশত সৃষ্টি হোৱা ইন্ধনৰ সংকটৰ সুব্যৱস্থাপনা কৰাত চৰকাৰ সফল হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক সচিব মাৰ্কো ৰুবিঅ'ই মিয়ামিত কাটাৰৰ প্ৰধানমন্ত্ৰীৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজিৰ প্ৰথমখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে চেন্নাই ছুপাৰ কিংছক জয়ৰ বাবে 204 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছো কণ কণ শিশুসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান উমলা ঘৰ। আজি এই অনুষ্ঠানত শুনক তেজপুৰৰ শিশুসকলে পৰিৱেশন কৰা এটি বিচিত্ৰা অনুষ্ঠান। অনুষ্ঠানটি বাণীবন্ধন আৰু সম্পাদনা চিত্ৰামণি বড়োৰ, প্ৰযোজনা অনুষ্ঠান কাৰ্যবাহী গৌতম নাথৰ।
2: এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছো কণ কণ শিশুসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান উমলা ঘৰ। নমস্কাৰ, তোমালোক সকলোকে মৰম জনাই এয়া তোমালোকৰ বাবে লৈ আহিছো আজিৰ উমলা ঘৰ অনুষ্ঠানটি। আজি তোমালোকৰ উমলা ঘৰ অনুষ্ঠানটি এয়া নিবেদন কৰিছো এটি বিচিত্ৰ অনুষ্ঠান। এয়া শুনাচোন।

0: মোৰ নাম ঈশিতা গগৈ। মই এটা ইংলিছ ৰাইমছ ক'ম। জনি জনি য়েছ পাপা, ইটিং চুগাৰ নো পাপা, টেলিং লাইছ নো পাপা, অপেন ইয়াৰ মাউথ হা হা হা।
1: নমস্কাৰ, মোৰ নাম ছফিয়া শ্বাহী আৰু মই আজি জুবিনদাৰ গছপেল ছংটো গাম।

0: মোৰ নাম আদিত্ৰি পাল। মই হিন্দী কবিতা আবৃত্তি কম। বিনতি কৰতে হে ভগৱান, হম সক বালক হে নাদান। তুমনে সারা জগত বনায়া, তুমনে সূরজ চাঁদ বনায়া। তুমনে তারো কো চমকায়া, তুমনে বাদল কো বরসায়া। তুমনে ফুলো কো মহকায়া, তুমনে পানি পবন বহায়া। তুম জগ के पालक भगवान, हम पर दया करो भगवान। विनती करते हैं भगवान।
1: नमस्कार, मेरा नाम श्री अर्षिक शिवम, भूपेन हजारिका देव गीत गाम।

মৰমৰ কণীহত, আজিৰ উমলা ঘৰ অনুষ্ঠানটি সামৰিবৰ সময়ো হ'ল। তোমালোক সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰি পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় ল'লো। শ্ৰোতা, ইমান পৰে কণ কণ শিশুসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান উমলা ঘৰ শুনিলে। আজিৰ অনুষ্ঠানত তেজপুৰৰ বিভিন্ন ঠাইৰ শিশুসকলে পৰিৱেশন কৰা এটি বিচিত্ৰ অনুষ্ঠান শুনিলে। অনুষ্ঠানটিৰ বাণীবন্ধন আৰু সম্পাদনা চিত্ৰমণি বড়োৰ, প্ৰযোজনা গৌতম নাথৰ।

মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, এতিয়া মই ৰূপলী বৰা শইকীয়াই আগবঢ়াবলৈ লৈছোঁ আমাৰ দৈনন্দিন অনুষ্ঠান আজিৰ দিনটো। আজি 2026 চনৰ মে' মাহৰ 10 তাৰিখ।

1857 চনৰ আজিৰ দিনটোতে মিৰাট চহৰত আৰম্ভ হৈছিল চিপাহী বিদ্ৰোহ। এই বিদ্ৰোহক ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰাম বুলি অভিহিত কৰা হয়। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন, অত্যাচাৰ, বৈষম্যমূলক নীতি আৰু ভাৰতীয় সৈনিকসকলৰ ওপৰত কৰা অবিচাৰৰ ফলস্বৰূপে এই বিদ্ৰোহৰ সূচনা হৈছিল। বিশেষকৈ নতুন এনফিল্ড ৰাইফলত ব্যৱহৃত চৰ্বিক লৈ সৈনিকসকলৰ মাজত তীব্ৰ ক্ষোভ সৃষ্টি হয় আৰু সৈনিকসকলে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি দিল্লীৰ ফালে অগ্ৰসৰ হয় আৰু মোগল সম্ৰাট বাহাদুৰ শ্বাহ জাফৰক ভাৰতৰ সম্ৰাট হিচাপে স্বীকৃতি দিয়ে। এই আন্দোলন পৰৱৰ্তী সময়ত ভাৰতৰ বিভিন্ন অঞ্চললৈ বিয়পি পৰে আৰু স্বাধীনতা আন্দোলনৰ এক গুৰুত্বপূৰ্ণ অধ্যায় হিচাপে ইতিহাসত স্থান লাভ কৰে।

1994 চনৰ 10 মে' তাৰিখে নেলছন মেণ্ডেলা দক্ষিণ আফ্ৰিকাৰ প্ৰথম কৃষ্ণাংগ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে। এই ঘটনাই দেশখনৰ বহু বছৰ ধৰি চলি অহা বৰ্ণ বৈষম্যমূলক শাসন ব্যৱস্থাৰ অৱসানৰ প্ৰতীক হিচাপে ইতিহাসত বিশেষ স্থান লাভ কৰে। তেখেতে কৃষ্ণাংগ লোকসকলৰ অধিকাৰ আৰু সমতাৰ বাবে দীঘলীয়া সময় ধৰি সংগ্ৰাম কৰিছিল। এই আন্দোলনৰ বাবে তেওঁ 27 বছৰ কাৰাবাসো খাটিবলগীয়া হৈছিল। মুক্তি লাভ কৰাৰ পিছত তেওঁ শান্তি, ঐক্য আৰু গণতন্ত্ৰৰ পক্ষে কাম কৰি যায়। তেখেতক শান্তিৰ নোবেল বঁটাও প্ৰদান কৰা হয়।

জগদীশ চন্দ্ৰ বসু ভাৰতৰ এগৰাকী বিশিষ্ট বিজ্ঞানী, উদ্ভিদ বিজ্ঞানী আৰু আৱিষ্কাৰক। তেওঁ বিজ্ঞানৰ ক্ষেত্ৰত বিশেষকৈ উদ্ভিদৰ জীৱন আৰু সঁহাৰিৰ ওপৰত গুৰুত্বপূৰ্ণ গৱেষণা কৰিছিল। 1901 চনৰ আজিৰ দিনটোতে লণ্ডনৰ ৰয়েল ছ'চাইটিত তেওঁ এক ঐতিহাসিক পৰীক্ষা প্ৰদৰ্শন কৰে। এই পৰীক্ষাত তেওঁ ক্ৰেস্কোগ্ৰাফ নামৰ এক বিশেষ যন্ত্ৰ ব্যৱহাৰ কৰি দেখুৱাইছিল যে উদ্ভিদেও জীৱৰ দৰে অনুভৱ কৰে আৰু বাহ্যিক উদ্দীপনাৰ প্ৰতি সঁহাৰি জনায়। তাপ, পোহৰ, শব্দ বা আঘাতৰ দৰে পৰিস্থিতিত উদ্ভিদৰ ভিতৰত সূক্ষ্ম পৰিৱৰ্তন ঘটে বুলিও তেওঁ বৈজ্ঞানিকভাৱে প্ৰমাণ কৰি দেখুৱাইছিল। সেই সময়ত বহু বিজ্ঞানীয়ে উদ্ভিদক কেৱল জড়পদাৰ্থৰ দৰে গণ্য কৰিছিল, কিন্তু জগদীশ চন্দ্ৰ বসুৰ গৱেষণাই উদ্ভিদৰ জীৱন শক্তি আৰু সংবেদনশীলতাৰ বিষয়ে নতুন ধাৰণা আগবঢ়ায়। তেওঁৰ এই আৱিষ্কাৰে উদ্ভিদ বিজ্ঞান আৰু আধুনিক বিজ্ঞানৰ ক্ষেত্ৰত এক নতুন অধ্যায় সূচনা কৰে। তেওঁ কেৱল ভাৰতৰেই নহয়, সমগ্ৰ বিশ্বতে এজন মহান বিজ্ঞানী হিচাপে সন্মান লাভ কৰিছিল। আজি হৈছে মাতৃ দিৱস। মাতৃসকলৰ স্নেহ, ত্যাগ, মৰম আৰু অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। পৃথিৱীৰ বিভিন্ন দেশত এই দিৱস বিভিন্ন তাৰিখে পালন কৰা হয়। ভাৰতসহ বহুকেইখন দেশে মে মাহৰ দ্বিতীয়টো ৰবিবাৰে মাতৃ দিৱস পালন কৰি আহিছে। এই দিনটোত সন্তানসকলে মাতৃক শুভেচ্ছা জনায় আৰু তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। মাদাৰ্ছ ডে উদযাপনৰ আধুনিক ধাৰণাটো আমেৰিকাৰ আন্না জেবিছে আৰম্ভ কৰিছিল। তেওঁ নিজৰ মাতৃৰ স্মৃতিত এই দিৱস পালন আৰম্ভ কৰে আৰু পাছলৈ ই আন্তঃৰাষ্ট্ৰীয়ভাৱে জনপ্ৰিয় হৈ পৰে। আজি মালদ্বীপৰ শিশু দিৱস। প্ৰতি বছৰে 10 মে তাৰিখে মালদ্বীপত এই দিৱস পালন কৰা হয়। এই দিৱস শিশুসকলৰ অধিকাৰ, শিক্ষা, স্বাস্থ্য আৰু সামগ্ৰিক বিকাশৰ ওপৰত সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে উদযাপন কৰা হয়। বিদ্যালয় আৰু বিভিন্ন সংস্থাই এই উপলক্ষে সাংস্কৃতিক অনুষ্ঠান, খেল ধেমালি আৰু শিক্ষামূলক কাৰ্যসূচীৰ আয়োজন কৰে। নয়নতাৰা চেহগল এগৰাকী ভাৰতীয় লেখিকা। তেখেতে ইংৰাজী ভাষাত লেখা মেলা কৰে। তেখেত পণ্ডিত জৱাহৰলাল নেহৰুৰ ভগ্নী বিজয়ালক্ষ্মী পণ্ডিতৰ কন্যা। প্ৰিজন এণ্ড চকলেট কেক, দিছ টাইম অফ মৰ্ণিং, লেজাৰ ব্ৰিজ তেওঁ ৰচিত কেইখনমান গ্ৰন্থ। 1927 চনৰ আজিৰ দিনটোতে তেওঁৰ এলাহাবাদত জন্ম হৈছিল। গিৰিধৰ শৰ্মা বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ। তেওঁ ৰঙিয়াত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সভাপতি আছিল। অসমীয়া ভাষাৰ ব্যাকৰণ, অসমীয়া অভিধান, সংস্কৃত ব্যাকৰণ চন্দ্ৰিকা, কৰ্মযোগী পুৰুষ, গল্পগুচ্ছ তেওঁৰ ৰচনা। 1977 চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে। কাঞ্চন বৰুৱা, প্ৰকৃত নাম ভুৱনমোহন বৰুৱা, অসমৰ এগৰাকী প্ৰসিদ্ধ

ঔপন্যাসিক আৰু চুটিগল্পৰ লেখক। কাঞ্চন বৰুৱা ছদ্মনামেৰে তেখেতে কেইবাখনো অসমীয়া উপন্যাস, চুটিগল্প আদি ৰচনা কৰি অসমীয়া সাহিত্যক সমৃদ্ধ কৰি থৈ গৈছে। অসীমজ্জাৰ হেৰাল সীমা, অশান্ত প্ৰহৰ, পুৱতীৰ তৰা, মৃত বৃহংগ, উৰ্মিলাৰ চকুলো আদি তেওঁৰ ৰচনা। 1998 চনৰ আজিৰ দিনটোতে শ্বিলঙত তেখেতৰ দেহাৱসান ঘটে। কেইফি আজমী ভাৰতৰ এগৰাকী বিখ্যাত উৰ্দু কবি, গীতিকাৰ আৰু সমাজসেৱক। প্ৰগতিশীল সাহিত্য আন্দোলনৰ সৈতে জড়িত হৈ আছিল তেখেত আৰু নিজৰ কবিতা আৰু লেখাৰ জৰিয়তে সমাজৰ দৰিদ্ৰ আৰু মানৱ অধিকাৰৰ বিষয়ে বিভিন্ন সময়ত উত্থাপন কৰিছিল তেওঁ। কাইফি আজমীয়ে বহু জনপ্ৰিয় হিন্দী চলচ্চিত্ৰ, গীত আৰু সংলাপ লিখিছে। হীৰাঞ্জা, গৰম হাৱা, কাগজ কা ফুল আদি তেখেতৰ কেইখনমান উল্লেখযোগ্য ছবি। তেওঁৰ কবিতা প্ৰেম, মানৱতা আৰু সামাজিক ন্যায়ৰ গভীৰ বাৰ্তা দেখা যায়। সাহিত্য আৰু চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ বহু সময়ত সন্মানিত কৰা হৈছে। তেখেত বিখ্যাত অভিনেত্ৰী শবানা আজমীৰ পিতৃ। 2002 চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে। শ্ৰোতাসকল, এয়াই আছিল আজিৰ দিনটোৰ ইতিহাস। এয়া আকাশবাণী তেজপুৰ।

0: আশা রাখি।
1: ইফকো নেনো হারৰ যাদু কৃষক হওক সমৃদ্ধিশালী।
2: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা আন বজাৰ মুখ্য বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। ডঃ হিমন্ত বিশ্ব শৰ্মাক বিজেপি তথা এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰা হৈছে। ডঃ শৰ্মাই ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী জনায়। ৰাজ্যত অপৰাধী কাৰ্যকলাপ 28% হ্ৰাস পাইছে বুলি ৰাষ্ট্ৰীয় অপৰাধ নথিকৰণ সংস্থাৰ তথ্যত প্ৰকাশ পাইছে। পৰিয়াল আৰু সমাজৰ কল্যাণ কামনাৰে মাতৃসকলে নিৰন্তৰভাৱে আগবঢ়োৱা অনবদ্য অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে আজি বিশ্বজুৰি মাতৃ দিৱস উদযাপন কৰা হৈছে। পি টি আইৰ জ্যেষ্ঠ সাংবাদিক দুৰ্বা ঘোষক চলিত বৰ্ষৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা প্ৰদান কৰা হৈছে। লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ চাৰিকৰীয়া নৈপাৰৰ মহঘুলি চাপৰিত অনুষ্ঠিত ঐতিহাসিক ফাট বিহুৰ আজি সামৰণি পৰে। মিজোৰামৰ উত্তৰ কাৱৰথা নামৰ গাঁওখনে দীনদয়াল উপাধ্যায় পঞ্চায়ত বহনক্ষম বিকাশ পুৰস্কাৰ 2025ৰ অধীনত স্বচ্ছ আৰু সেউজ পঞ্চায়ত শাখাত পুৰস্কৃত হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি দেশৰ সাম্ভাব্য বান পৰিস্থিতি আৰু গ্ৰীষ্ম প্ৰবাহৰ জোৰা মৰাৰ বাবে প্ৰস্তুতি পৰ্যালোচনা কৰে। টিভি কেৰ মুৰববী অভিনেতা ৰাজনীতিক থিৰুচি জোচেফ বিজয়ে আজি তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পাছতে দায়িত্বভাৰ গ্ৰহণ কৰে আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েন্টছে চেন্নাই ছুপাৰ কিংছক বিজয়ৰ বাবে 204 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে আৰু আন এখন খেলত মুম্বাই ইণ্ডিয়ানছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মুখামুখি। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25।
3: মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল,

0: এতিয়া আগবঢ়াইছো অনুষ্ঠান পুৰণি গীত আৰু কথা। আজি এই অনুষ্ঠানত অসমৰ এগৰাকী বিশিষ্ট গীতিকাৰ সুৰকাৰ দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ জীৱন পৰিক্ৰমাৰ লগতে তেখেতৰ দ্বাৰা ৰচিত কেইটিমান গীত শুনিবলৈ পাব। অনুষ্ঠানটি যুগুতাই আগবঢ়াইছে প্ৰাঞ্জল শইকীয়াই, প্ৰযোজনা অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।
1: নিবেদন কৰিবলৈ লৈছো পুৰণি গীত আৰু কথা অনুষ্ঠানটি। অসমীয়া আধুনিক গীতৰ এগৰাকী জনপ্ৰিয় গীতিকাৰ হৈছে দ্বিজেন্দ্ৰ মোহন শৰ্মা। 60ৰ দশকত আত্মপ্ৰকাশ কৰা তৰুণ প্ৰজন্মৰ গীতিকাৰসকলৰ ভিতৰত চিত্ৰ আৰু গীতিধৰ্মিতাৰে বহু মনোগ্ৰাহী গীত ৰচনা কৰা দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ গীতৰ আবেদনেই আছিল সুকীয়া। বহু জনপ্ৰিয় চিৰসেউজ গীতৰে অসমীয়া আধুনিক সংগীতক সমৃদ্ধ কৰিছে দ্বিজেন্দ্ৰ মোহন শৰ্মাই, যাৰ গীতত আছে জীৱনৰ মমত্ব, মহত্ব আৰু গৰিমা, যাৰ গীতত আছে জীৱনৰ নিৰ্যাস। এক কথাত তেওঁৰ গানবোৰ জীৱনৰ গান, মানুহৰ গান। বৰেণ্য সাহিত্যিক, শিক্ষাবিদ, গীতিকাৰ, শিল্পী ডক্টৰ লক্ষ্যহীৰা দাসৰ ভাষাত দ্বিজেন্দ্ৰ মোহন শৰ্মা কেৱল এগৰাকী অৰ্থবহ শব্দৰ সাৰ্থক যাদুকৰী নাছিল, আছিল এগৰাকী ব্যতিক্ৰমী সুৰকাৰো। মাটি, মানুহ, জীৱন জগতৰ গভীৰতালৈ গৈ তেওঁ সৃষ্টি কৰিছিল ভালেখিনি কালজয়ী গীত।

1948 চনৰ 10 অক্টোবৰত ৰঙিয়াত জন্মগ্ৰহণ কৰা দ্বিজেন্দ্ৰমোহন শৰ্মাৰ পিতৃ আছিল আনন্দমোহন শৰ্মা আৰু মাতৃ আছিল গিৰিজাবালা শৰ্মা। তেওঁ আছিল পৰিয়ালৰ প্ৰথমটি সন্তান। 9ম মান শ্ৰেণীত পঢ়ি থাকোঁতেই তেওঁ লাভ কৰিছিল অনাতাঁৰ কেন্দ্ৰৰ গীতিকাৰৰ স্বীকৃতি। তেতিয়াৰে পৰা মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁ লিখি গ'ল 7 শতাধিক গীত, যিবোৰ গীতত কণ্ঠদান কৰিছিল দিলীপ শৰ্মা, সুদক্ষিণা শৰ্মা, খগেন মহন্ত, অৰ্চনা মহন্ত, জয়ন্ত হাজৰিকা, কুলবৰুৱা, ঋদীপ দত্ত, মিহিৰ বৰদলৈ, পাৰ্বিন চুলতানা, বৈকুণ্ঠনাথ গগৈ, অনিমা বৰঠাকুৰ, বীণা ভাগৱতী, অনিমা ভট্টাচাৰ্য, অনিমা চৌধুৰী, পাহাৰী দাস, দিলীপ চৌধুৰী, অপূৰ্ব বেজবৰুৱা, চাৰু গোহাঁই, জে পি দাস, পুলক বেনাৰ্জী, মঞ্জুমলা শৰ্মা, জুবিন গাৰ্গ আদিকে ধৰি অলেখ শিল্পীয়ে।

প্ৰায় প্ৰতিগৰাকী শিল্পীৰ কণ্ঠতেই প্ৰাণ পাই উঠিছিল তেওঁ লিখা গীতসমূহ। সেইসমূহ গীতে শ্ৰোতা সংগীতানুৰাগীৰ মাজত লাভ কৰিছিল বিশেষ সমাদৰ। তেনে গীতসমূহৰ ভিতৰত কেইটামান বিশেষ গীতৰ জনপ্ৰিয়তা আৰু সমাদৰ আছিল যথাৰ্থতে ঈৰ্ষণীয় আৰু উল্লেখনীয়। সেইসমূহৰ ভিতৰত তেওঁৰ সহধৰ্মিনী তথা সুকণ্ঠী গায়িকা বিউটি শৰ্মা বৰুৱাৰ কণ্ঠত মাহ হালধিৰে নোৱালে ধোৱালে, টোপ টোপ ৰভাতলিত, বেছিদিন লগতে নাথাকোঁ, সিপাৰে যমুনাৰ বালি ৰূপোৱালী, দীঘলকৈ উৰণি নলবা মাজনী, খগেন মহন্তৰ কণ্ঠত দুনিয়া আমাৰ আস্তানা, জয়ন্ত হাজৰিকাৰ কণ্ঠত আলোৰ ভৱন হেৰাল কেনিবা, জেপি দাসৰ কণ্ঠত পৰিচয়বিহীন যাযাবৰ লগৰী, ঋদীপ দত্তৰ কণ্ঠত ঔ সৰু ভনিতী মুগাৰিহা পিন্ধিলি, চাৰুগোহাঁইৰ কণ্ঠত জিলমিল জোনজলে কপালত, পাৰ্বিন চুলতানাৰ কণ্ঠত আই ভি লতাৰ পাতত জোনাক, বীণা ভাগৱতীৰ কণ্ঠত ৰহেদৈ ঐ এয়া নিৰ্মলা নদীৰে ঘাট, বৈকুণ্ঠনাথ গগৈ আৰু জুবিন গাৰ্গৰ কণ্ঠত ফুল ফুলক ৰ'দৰে ফুল আদি অন্যতম সমাদৃত গীত।

বিগত শতিকাৰ শেষৰ ফালৰ দশককেইটাত অসমীয়া আধুনিক সংগীতৰ পথাৰখনক যিসকল গীতিকাৰে উৰ্বৰ, জীপাল আৰু বৰ্ণাঢ্য কৰি ৰাখিছিল, সেইসকলৰ ভিতৰত দ্বিজেন্দ্ৰমোহন শৰ্মা আছিল অন্যতম। নিজ

তাত অসমীয়া আধুনিক সংগীতৰ পথাৰখনক যিসকল গীতিকাৰে উৰ্বৰ, জীপাল আৰু বৰ্ণাঢ্য কৰি ৰাখিছিল সেইসকলৰ ভিতৰত দ্বিজেন্দ্ৰমোহন শৰ্মা আছিল অন্যতম। নিজস্ব শৈলীৰ শব্দ সুষমাৰ প্ৰয়োগ তেওঁৰ গীতসমূহৰ অন্যতম সন্মোহন, যি সন্মোহনে শ্ৰোতাক এক প্ৰকাৰ আলোড়িত কৰে। শ্ৰোতাক সন্মোহিত কৰাৰ আবেদন তেওঁৰ প্ৰায়বোৰ গীতৰ কথা আৰু সুৰত দেখা যায়।

পদার্থ বিজ্ঞানৰ ছাত্ৰ হৈও অসমীয়া ভাষাত তেওঁৰ আছিল প্ৰচুৰ দখল। তেওঁৰ গীতৰ কথাবোৰত সাংঘাতিক কিবা উৎকৃষ্ট শব্দৰ পয়োভৰ নাছিল, নাছিল কোনো জটিল বা দুৰ্বোধ্য শব্দৰ প্ৰয়োগ। খুব সহজকৈ কোমল শব্দৰে তেওঁ গাঁঠিছিল নিজৰ গীতবোৰ। প্ৰায় প্ৰতিটো গীতেই আছিল একোখন কল্পচিত্ৰ আৰু সুন্দৰ শব্দচয়ন। ঠিক একেদৰে তেওঁ কৰা গীতৰ সুৰবোৰো আছিল সহজ সৰল মানুহৰ ওচৰ চপা চিনাকি সুৰ। লোকসংগীতৰ সুৰ এটা যেন ৰিণি ৰিণি বাজি থাকে তেওঁৰ গীতৰ সুৰবোৰত।

কটন কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক, পৰৱৰ্তী সময়ত একেটা বিভাগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰা দ্বিজেন্দ্ৰমোহন শৰ্মাৰ সাংগীতিক জীৱনৰ অন্যতম যোগাত্মক দিশ আছিল মেলোডি কুইন হিচাপে খ্যাত সুকণ্ঠী গায়িকা বিউটি শৰ্মা বৰুৱাক জীৱনসংগী হিচাপে পোৱাটো। অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ শ্ৰেষ্ঠ দম্পতীসকলৰ ভিতৰত দ্বিজেন্দ্ৰমোহন শৰ্মা আৰু বিউটি শৰ্মা বৰুৱাও অন্যতম। বহু জনপ্ৰিয় আৰু চিৰসেউজ গীত অসমবাসীয়ে পালে এই শিল্পী দম্পতীৰ জৰিয়তে। সেইসমূহ গীতৰ ভিতৰত প্ৰথমেই নাম ল'ব লাগিব বেছিদিন লগতে নাথাকো গীতটো। ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ জৰিয়তে সাংঘাতিকভাৱে জনপ্ৰিয় হোৱা এই গীতটো লিখা হৈছে প্ৰতিগৰাকী ছোৱালীৰ জীৱনক লৈ। এদিন বিয়া হৈ নিজৰ ঘৰখন এৰি আন এখন ঘৰলৈ চিৰদিনৰ বাবে গুচি যাব লগা ছোৱালী এজনীৰ বিবাহ পূৰ্বৰ যিখিনি যন্ত্ৰণা, সেই যন্ত্ৰণাখিনিক অনন্য ৰূপত তুলি ধৰিছে গীতিকাৰে।

এটা সফল, জনাদৃত বা জনপ্ৰিয় গীতৰ আঁৰত যিদৰে এগৰাকী কণ্ঠশিল্পীৰ কষ্ট, সাধনা আৰু ত্যাগ জড়িত হৈ থাকে, একেখিনি কষ্ট, সাধনা বা ত্যাগ থাকে গীতিকাৰ, সুৰকাৰ অথবা গানটোৰ আঁৰত থকা কলাকুশলীসকলৰো। কিন্তু বহু সময়ত কণ্ঠশিল্পীগৰাকীৰ বাহিৰে বাকীসকল ৰৈ যায় আঁৰতেই। এনে বহু গীতিকাৰ সুৰকাৰ ৰৈ যায় সাধাৰণ শ্ৰোতা সংগীতানুৰাগীৰ অজ্ঞাতে অথবা অগোচৰে। কিন্তু তেওঁলোকে সৃষ্টি কৰা কালজয়ী গীতবোৰে, সুৰবোৰে তেওঁলোকক জীয়াই ৰাখে চিৰকাললৈ। তেওঁলোকৰ অবৰ্তমানতো তেওঁলোকৰ সৃষ্টিক লৈ সময়ে সময়ে হয় আলোচনা, পৰ্যালোচনা। আচলতে সৃষ্টিশীল লোকৰ শৰীৰ শূন্যতাক সদায় জীয়াই ৰাখে তেওঁলোকৰ নজহা নপমা সৃষ্টিৰাজিয়ে। 2006 চনৰ 6 মে'ত অকালতে সকলোৰে মাজৰ পৰা গুচি যোৱা দ্বিজেন্দ্ৰমোহন শৰ্মাও তেনে এগৰাকী স্বনামধন্য গীতিকাৰ, সুৰকাৰ, যি অসমীয়া সংগীতৰ ইতিহাসত জিলিকি আছে এটা ফৰিংফুটা নাম হৈ। আৰু হয়তো চিৰদিনলৈ তেওঁৰ নাম উজ্বলি ৰ'ব জনপ্ৰিয় গীতবোৰৰ জৰিয়তে।

পুৰণি গীত আৰু কথা এই অনুষ্ঠানত আজি শ্ৰোতাসকলে অসমৰ এগৰাকী বিশিষ্ট গীতিকাৰ সুৰকাৰ দ্বিজেন্দ্ৰমোহন শৰ্মাৰ জীৱন পৰিক্ৰমাৰ লগতে তেখেতে ৰচনা কৰা কেইটিমান গীত শুনিলে। গীতকেইটিৰ কণ্ঠশিল্পী কেইগৰাকী আছিল বিউটি শৰ্মা বৰুৱা, জে পি দাস, চাৰু গোহাঁই, বীণা ভাগৱতী, পাৰ্বিন চুলতানা, ঋদীপ দত্ত আৰু দিলীপ চৌধুৰী। অনুষ্ঠানটি যুগুতাই আগবঢ়ালে প্ৰাঞ্জল শইকীয়াই। প্ৰযোজনা আকাশবাণী তেজপুৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।

শ্রোতাই, শিল্পী জিতুল সোণোৱালৰ কণ্ঠৰ অসমীয়া আধুনিক গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। ঘণ্টিক পিছতেই আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সমাচাৰ সন্ধ্যা আৰু 9 বজাত নিউজ এট 9 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: আভা রাখি।
1: ইফকো নেনো হাৰৰ যাদু কৃষক হওক সমৃদ্ধিশালী।
2: শ্রোতা, ইমান পৰে শিল্পী সোনু নিগমৰ কণ্ঠৰ হিন্দী এলবামৰ গীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো উস্তাদ নুছৰত ফতেহ আলী খানৰ কণ্ঠৰ কেইটিমান কৱালী।

এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছো গজল অনুষ্ঠানৰ প্ৰথমে শুনক দিল পৰোচি হে বোলছবি, আশা ভোসলেৰ কণ্ঠৰ এই গজলটি।

0: जाए निखार।
1: इफको नैनो उर्वरकों का कमाल, हर खेत किसान बने खुशहाल।
2: শ্রোতাসকল, অনুষ্ঠানত এইবাৰ শুনক শিল্পী ভূপেন্দ্ৰৰ কণ্ঠত মৌচম বুলছবিৰ এই গজলটি।

0: निखार।
1: इफको नैनो उर्वरकों का कमाल, हर खेत किसान बने खुशहाल।
2: মিডিয়ামৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, এতিয়া আগবঢ়াবলৈ লৈছোঁ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ প্ৰথমেই শুনক আশিকী বোলছবিৰ এক সনম চাহিয়ে শীৰ্ষক গীতটি।